0: of the BRICS Culture Working Group today and tomorrow. Representatives from 11 countries, including China, Brazil, Egypt, Ethiopia, and Indonesia, will take part in this meeting. The meeting will bring together senior diplomats, policymakers, and cultural experts. A total of 21 people lost their lives after a fire broke out at a guest house in the Malviya Nagar area of New Delhi yesterday. Delhi police said the deceased includes 9 Indian nationals and 12 foreign nationals. The police informed that a total of 49 persons were admitted to various hospitals for treatment, of which 21 succumbed to their injuries. The police said a case has been registered and an investigation is underway. They further informed that Lovekesh Bajaj, the owner of the building in which the fire broke out, has been detained. Meanwhile, Delhi Chief Minister's office said the lapses that culminated in the tragic fire at the guest house will be examined with utmost seriousness and accountability will be fixed wherever it lies. External Affairs Minister Dr. S. Jaishankar co-chaired the 10th India-Laos PDR Joint Commission meeting with Deputy Prime Minister and Minister of Foreign Affairs of the Laos People's Democratic Republic, Thongsavan Phumihan, in New Delhi yesterday. In his remarks, Dr. Jaishankar said India and the Laos PDR share close civilizational ties reflected in their common heritage of Buddhism and the Ramayana. And that is the end of this news bulletin.
1: Media members, I have heard a homic pass meter, or FM vendor, a hoek to homic soy megahertz, Ea, Akahmani Guahati, Mohabaho, Etia Brahizu, Mukuta Mala.
2: সাহিত্যিক শরৎচন্দ্র গোস্বামীয়ে সন্তোষ নামৰ প্ৰবন্ধত লিখিছিল আনন্দ অন্বেষণৰ উপায় কি বিষয়ৰ ভোগৰ পৰা সুখ পোৱা যায় পঞ্চ কৰ্মেন্দ্ৰীয় আৰু পঞ্চ জ্ঞানেন্দ্ৰীয়ৰ দ্বাৰা বিষয়ৰ ভোগ কৰা হয় কিন্তু তাৰ দ্বাৰা পৰম সুখ বা পৰম আনন্দ পাব নোৱাৰি ভোগৰ পাছত অৱসাদ তাৰ পাছত ক্লান্তি আহে এতেকে বিষয় ভোগৰ পৰা প্ৰকৃত আনন্দ পোৱা নাযায় জ্ঞান চৰ্চাটো সুখ আছে সদ গ্ৰন্থপাঠ বা মনোৰঞ্জক যে সেই প্ৰবন্ধৰ পঠন বা ৰচনা বা আলোচনাৰ পৰা সুখ পোৱা যায় এনে কৰ্মই মনত তৃপ্তি আনে সৌন্দৰ্য চৰ্চা কলাবিদ্যাৰ অনুশীলনতো সুখ আছে তাৰ পৰাও মনৰ সুকুমার প্রবৃত্তিবোরে তৃপ্তি পায় দয়া ধর্ম পরোপকার দেশ হিতৈষণা প্রবৃত্তি নানা প্রকার কর্মর দ্বারা আমি সদায় সুখ আর্জিবলে চেষ্টিত হও অপর পক্ষত ঠগবাজি করে অসৎ উপায়ে অর্থ আর্জি বা কোনো অভীষ্ট সিদ্ধি করেও আমি সুখ পাবলে যত্ন করো কিন্তু কোনোতো কর্মর পৰা স্থায়ী সুখ সকলো প্ৰকাৰ অৱসাদ আৰু বিষাদ বৰ্জিত আনন্দ পাব নোৱাৰোঁ সুখ বা আনন্দ মনৰ অৱস্থা বাহিৰৰ বস্তুৱে বা কৰ্মই মনৰ এই অৱস্থা আনিবলৈ বা তাকে ৰাখিবলৈ সহায় কৰে মনে নিজেহে নিজৰ তৃপ্তি সাধি পৰম আনন্দৰ ভাৱ স্থায়ী কৰিব পাৰে এইকাৰণে মনত সন্তোষ ভাৱ সদায় থাকিব লাগে বিপদ অসুবিধা যিমানেই নহওক মন স্থিৰ ৰাখিব লাগে মনত ভাৱ আনিব লাগে যি অৱস্থাত আমি আছোঁ এই আমাৰ পক্ষে উত্তম

0: এনে ভাবৰ অনুশীলন টান। আৰু ইয়াত এটা বিপদ আছে যে আমি কোনো কাম আমাৰ সমগ্ৰ শক্তি দি কৰিবলৈ আমাৰ আলস্য জন্মিব পাৰে। সেই দেখি কোনো কাম উপস্থিত হলে বুদ্ধি বিবেচনা যিমান পাৰি খটাই সহজ উপায়েৰে সেই কাম সিদ্ধ কৰিবলৈ নিজৰ শক্তি অনুসৰি যত্ন কৰিব লাগে। তেতিয়াও যদি অভিপ্সিত কথা হৈ নুঠে তাত বিষাদ ভাব নানি মনটোক বলি কৰি ল'ব লাগে। মনক ক'ব লাগে আমাৰ শক্তি অনুযায়ী যত্ন কৰা হ'ল, তাতো যেতিয়া হৈ নুঠিল তাৰ কাৰণে দুখ বেজাৰ কৰি সময় ক্ষেপণ কৰা জ্ঞানী মানুহৰ কাম নহয়। এটা কথা মনত ৰাখিব লাগে যে কোনো মানুহৰেই সকলো প্ৰকাৰ বাঞ্ছা সিদ্ধ হ'ব নোৱাৰে। কিছু ইচ্ছা অপূৰ্ণ থাকিবই, আৰু তুলনা কৰি কোলে দেখা যাব যে প্ৰতিজন মানুহৰে লাভালাভৰ হিচাপত প্ৰায় মিল। কাৰো কাৰো কোনো কোনো কথা ভাল, আন আন কাৰোবাৰ সেই কথাবিলাক বেয়া, কিন্তু আন কথা ভাল। কোনো ধনী কিন্তু ৰোগীয়া, কোনো স্বাস্থ্যবন্ত কিন্তু নিৰ্ধন, কোনো মানী কিন্তু দুখীয়া, কোনো চহকী কিন্তু নিঃ। ধনে জনে মানে সম্ভ্ৰমে বিদ্যাই প্ৰতিষ্ঠাই ৰূপে স্বাস্থ্যই ঘৰে বাহিৰে সুখৰ জীৱন অতি ভাগ্যৱানৰহে হয়। এতেকে সাধাৰণ লোকে যি অৱস্থাতে থাকে তাতে সন্তুষ্ট থাকিব লাগে, যত্ন কৰিব লাগে ভালৰ অৰ্থে, নহ'লে তাতে অসন্তুষ্ট বা বিষণ্ণ হ'ব নালাগে। সন্তোষ আনন্দ প্ৰাপ্তিৰ একমাত্ৰ উপায়।
1: আজিৰ মুকুতামালাৰ কথাখিনি শৰৎচন্দ্ৰ গোস্বামীৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰীণা দেৱী আৰু সংগীবৃন্দৰ কণ্ঠত কেইটিমান চিঞা গীত।

ৰীণা দেৱী আৰু সংগীবৃন্দৰ কণ্ঠত চিয়া গীত গীতি শুনিলে। সংগীসকল হৈছে ললিতা চহৰীয়া, ৰিমজিম নাথ, পৰিণীতা শৰ্মা, ৰীতামণি ভূঞা আৰু ৰীপা তেৰংপী। শিল্পীসকলৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সহযোগ কৰিলে দেৱেশ্বৰ শৰ্মা, নৃপেন ডেকা, তীৰ্থ চহৰীয়া আৰু গিৰীন্দ্ৰ কুমাৰ নাথে।

কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হিন্দী ছবিৰ কেইটিমান ভজন। প্ৰথমে এয়া ভাবে কি চান্দিয়া ছবিৰ এটি ভজন, লতা মংগেশকৰৰ কণ্ঠত।

0: হিন্দী ছবিৰ ভজনকেইটি শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহুৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। অনুষ্ঠান পৰিচিতি।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত পৰিৱেশ আৰু উন্নয়ন এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ সীমান্ত কলিতা আৰু জয়ন্ত পাঠকে, আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানৰ আইডিঅ'ৰ আখল শিতানত গৰমৰ বতৰত চৰ্বত এই বিষয়ে ৰিম্পী শৰ্মা খাউণ্ডৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি সংগীতাধ্যক্ষ এইখনি গাঁও বুকুৰ আপোন আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱাৰ বিষয়ে কিছু কথা। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 7:20 উমাকান্ত দেৱশৰ্মাৰ সংস্কৃত কথিকা ভূপেন হাজৰিকা মহোদয়স্য অৱদানম। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিউ পাটৰি। আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 গীতিমালিকা অনুষ্ঠানত মৃণাল শৰ্মা, মিনাৰ্ভা ফুকন, পুলব বেনাৰ্জী, শিখা বৰা আৰু ৰাজেন গোহাঁইৰ কণ্ঠৰ গীত শুনিবলৈ পাব। 9:20 লাইভ ফোন ইন কল্পতৰু। 10:00 মাটিৰ গান।

চাৰে দহ বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত শৈক্ষিক অনুষ্ঠান উমাংগ। দিনৰ 11:05 পৰাগমালা লাইভ। 12:15 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দুৱৰাৰ কথিকা ইংৰাজী লিখন কৌশল। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মালবিকা বৰাৰ কণ্ঠত আধুনিক গীত। 1:20 চন্দ্ৰকান্ত নাথ আৰু শিল্পীসকলে গোৱা ওজাপালি। 1:35 পৰমেশ্বৰ বসুমতাৰীৰ বাঁহীত লঘু সংগীতৰ সুৰ শুনিবলৈ পাব। বীণাপাণি ভূঞাৰ কণ্ঠৰ ভজন শুনিবলৈ পাব 1:50।

আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি তিনি বাজি পাঁচ মিনিটত আধুনিক গীতৰ অনুষ্ঠান, তিনি বাজি পোন্ধৰ মিনিটত নেপালী অনুষ্ঠান, তিনি বাজি পঞ্চল্লিছ মিনিটত কাৰ্বি অনুষ্ঠান আৰু চাৰে চাৰি বজাত বড়ো অনুষ্ঠান। সন্ধিয়া ছয় বাজি দহ মিনিটত কৃষিজগত অনুষ্ঠানত এ টি এম এ আঁচনি আৰু অসমৰ কৃষি ব্যৱস্থা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ৰাজীৱ কুমাৰ ভূঞা আৰু মৌচুমী হাজৰিকাই। আগ ধৰিব মানৱজ্যোতি দাসে, প্ৰযোজনা উৎপল বৰাৰ। পাঁচ বাজি পঁচিছ মিনিটত ডক্টৰ অমূল্য বৰ্মনৰ হিন্দী গোথিকা প্ৰঢ় শিক্ষা অৰ ইস্কি আৱশ্যকতা। ছয় বাজি চল্লিছ মিনিট আৰু সাত বাজি পাঁচ মিনিটত বৃন্দগান। চাৰে সাত বজাত পূবালীৰ সুৰত ভৱেন ৰঞ্চনৰ কণ্ঠত কাৰ্বি গীত। নিশা চাৰে আঠ বজাত অসমীয়া শ্ৰব্য সঁফুৰাৰ পৰা লোৱা কেইটিমান গীত শুনিবলৈ পাব। নিশা ন বজাত চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত আৰু চাৰে ন বজাত ডক্টৰ অনলাইন। অনুষ্ঠান পৰিস্থিতি ইমানেই।

প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবাইছে প্রবাল কুমার শর্মায়।
1: বন সংরক্ষণৰ প্ৰয়োজন, বিনন্দীয়া প্ৰকৃতিৰ মোহনীয় চিৰসেউজ ৰূপ, মানৱৰ চিৰন্তন প্ৰশান্তিৰ উৎস, জীৱনৰ পাতনিও চিৰসেউজ অৰণ্যৰ বুকুতে। অৰণ্যৰ নিৰ্জন বুকুতে ভাৰতীয় সভ্যতাৰো উন্মেষ ঘটিছিল, যি অৰণ্যত এটা সময়ত শীতল ছাঁ পৰিছিল, ঋষি মুনিসকলে তপস্যা কৰিছিল, যি বনভূমিত আমাৰ ঐতিহ্যই জন্ম লাভ কৰিছিল, সেই অৰণ্যৰ কিন্তু আজিৰ ৰূপ একে নহয়। উল্লেখযোগ্য যে পৃথিৱীৰ সকলো অঞ্চলতে পাৰিৱেশিক অৱস্থাৰ বিপত্তি আৰম্ভ হৈছে। অহা কেইটামান দশকৰ ভিতৰত পৃথিৱীত বাস কৰা প্ৰায় ডেৰ নিযুত জীৱ প্ৰজাতিৰ এক চতুৰ্থাংশৰ পৰা এক তৃতীয়াংশ জীৱ বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে। জৈৱিক বিলুপ্তি এক প্ৰাকৃতিক ঘটনা যদিও প্ৰায় 2000 বছৰত এটা প্ৰজাতি বিলুপ্ত হোৱাটো প্ৰকৃতিৰ ইতিহাসৰ লক্ষণ, কিন্তু মানুহৰ কাৰ্যকলাপে এই বিলুপ্তিৰ গতি খৰতকীয়া কৰি পেলাইছে। 1600 চনৰ পৰা 1950 চনৰ ভিতৰত প্ৰতি 10 বছৰত এটাকৈ প্ৰজাতি লুপ্ত হৈছিল, কিন্তু 1950 চনৰ পৰা প্ৰায় প্ৰতি বছৰে এটাকৈ প্ৰজাতি বিলুপ্ত হ'বলৈ ধৰিছে। মূলতঃ বিভিন্ন কাৰণত ক্ৰান্তীয় বননিসমূহ নাশ হৈ অহাৰ বাবে জীৱ বৈচিত্ৰৰ অভাৱনীয় ক্ষয় হৈছে। বিভিন্ন প্ৰজাতি বিলুপ্ত আৰু বিপন্ন হৈ পৰাৰ কাৰণসমূহৰ ভিতৰত আছে বাসস্থান ধ্বংস, চিকাৰ, অত্যাধিক পৰিমাণত অৰ্থনৈতিক মূল্যৱান উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি শোষণ, পৰিৱেশ প্ৰদূষণ আৰু উদ্যোগীকৰণ, নগৰীকৰণ তথা কৃষিৰ বাবে বৃহৎ হাৰত বননি ধ্বংস কৰা। প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে দেশৰ মাটিকালিৰ প্ৰায় 33% অৰণ্য থকাৰ প্ৰয়োজন, কিন্তু আমাৰ দেশত অথবা আমাৰ ৰাজ্যত এই প্ৰয়োজনীয় মাটিৰ কালিতকৈ যথেষ্ট কম। বননিৰ ওপৰত মানুহে চলোৱা লুণ্ঠন কাৰ্যৰ বাবে ব্যাপক বনাঞ্চল ধ্বংস হৈছে। বনাঞ্চল ধ্বংস হোৱাৰ ফলত পৃথিৱীৰ পৰা বহু প্ৰজাতি বনসম্পদ লুপ্ত হোৱাৰ উপৰি বাসস্থানৰ অভাৱত বহুতো প্ৰজাতিৰ চৰাই চিৰিকটি বিলুপ্ত হোৱাৰ চিন্তাৰ কাৰণ হৈ পৰিছে। কেৱল সভ্যতাৰ দাবী পূৰণৰ বাবেই জীৱ জন্তু হত্যা কৰাই নহয়, উদ্যোগ আদি স্থাপন কৰাৰ বাবে বনাঞ্চল ধ্বংস কৰি জীৱ জন্তুৰ আৱাসভূমি সংকুচিত কৰি পেলোৱা হৈছে। বৰ্তমান বন্যপ্ৰাণীৰ ওপৰত চলোৱা মানুহৰ শোষণে এক ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে। এনে অৱস্থাত বন্যপ্ৰাণীক নিৰাপত্তা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এনে উপলব্ধিৰ ফলতে সম্প্ৰতি প্ৰায় বিশ্বৰ সকলো প্ৰান্ততে বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিছে। বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ভাৰতবৰ্ষত কেইবাখনো আইন প্ৰণয়ন কৰা হৈছে। ভাৰতবৰ্ষত বন্যপ্ৰাণী সংৰক্ষণৰ বিধি ব্যৱস্থা আৰম্ভ হয় 19 শতিকাৰ শেষৰ ফালে। বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰণয়ন কৰা প্ৰথমখন আইন হ'ল 1887 চনৰ বন্যপক্ষী আৰু জন্তু সুৰক্ষা আইন। একেধৰণৰ এখন আইন প্ৰৱৰ্তন কৰা হয় 1912 চনত।

0: 1791 চনত অসম বন অধিনিয়ম, 1927 চনত ভাৰতীয় বন আইন, মাদ্ৰাজ বন আইন আদিৰ সহায়ত বিভিন্ন প্ৰদেশত সংৰক্ষিত বনাঞ্চলসমূহ গঠন কৰা হয়। এই বিধিৰ দ্বাৰা ঘোষিত সংৰক্ষিত বনাঞ্চলসমূহত অনাধিকাৰ প্ৰৱেশ, বেআইনীভাৱে গছ কটা, জুই জ্বলোৱা আদি কাম বন্ধ কৰাৰ লগতে বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদানৰ বাবে বন্যপ্ৰাণী হত্যা, ধৰা আদি নিষেধ কৰা হয়। সংৰক্ষিত বনাঞ্চলৰ বাবে থকা বন আইনখন বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কোনো কোনো সময়ত যথোপযুক্ত নোহোৱাত বন্যপ্ৰাণীৰ বাবে আছুতীয়াকৈ এখন আইন প্ৰণয়ন কৰা হয়। তেনেদৰে 1879 চনৰ অসমৰ হস্তী সুৰক্ষা আইন, 1882 চনৰ গাৰোপাহাৰ অধিনিয়ম, 1887 চনৰ বন্যপক্ষী আৰু জন্তু সুৰক্ষা আইন, 1891 চনৰ অসম বন অধিনিয়ম, 1912 চনৰ বন্যপক্ষী আৰু জন্তু সুৰক্ষা আইন, 1915 চনৰ অসম গঁড় সুৰক্ষা আইন, 1969 চনৰ ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা আইন, 1972 চনৰ ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন। এই আইনখন অসমত 1976 চনত গ্ৰহণ কৰি 1977 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ কৰা হয়। উল্লেখযোগ্য যে সম্ৰাট অশোকে বন্যপ্ৰাণী আৰু পৰিৱেশ ৰক্ষণাবেক্ষণৰ বাবে তাহানিতে অভয়াৰণ্য প্ৰতিষ্ঠা কৰিছিল আৰু ৰাস্তাৰ দাঁতিত গছ গছনি ৰোপণ কৰিছিল। আনন্দৰ কথা যে সম্প্ৰতি মানুহে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে, ন ন বনাঞ্চল সৃষ্টি কৰাৰ বাবেও উদ্যোগ গ্ৰহণ কৰিছে। এনেদৰে বন্যপ্ৰাণী আৰু বনজ সম্পদ সংৰক্ষণৰ বাবে এক জনজাগৰণৰ প্ৰয়োজন হৈছে। মানৱ জাতি আৰু সমগ্ৰ জীৱকুলৰ নিৰাপত্তাৰ বাবেই আজি প্ৰয়োজন হৈ পৰিছে বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ। পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে প্ৰাকৃতিক ভাৰসাম্য উভতাই আনিবই লাগিব। সেয়ে বৃক্ষৰোপণৰ কাৰ্যসূচীসমূহত আমি সকলোৱে অংশগ্ৰহণ কৰাৰ প্ৰয়োজন।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,200

0: সম্পন্নতা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী, বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন শ্বিলঙত অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত লাও গণৰাজ্য উপ প্ৰধানমন্ত্ৰী থংছাভান ফোমভিন হানেৰ সৈতে 10ম ভাৰত লাও পিডিআৰ আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। বাৰাণসীত আজি আৰু কাইলৈ ব্ৰিক্ছ সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু মহিলা চাফ ফুটবল প্ৰতিযোগিতাত ভূটানক 1-0 পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। এই আলোচনাকালত ভাৰত আৰু ভেনিজুৱেলাৰ সম্পৰ্কৰ বিভিন্ন দিশসমূহ সামৰি লোৱাৰ লগতে ইন্ধন সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, ভেষজ উদ্যোগ, স্বাস্থ্যসেৱা, পৰিবহণ আৰু নবীকৰণযোগ্য শক্তিকে ধৰি কেইবাটাও বিষয়ত সহযোগিতা বৃদ্ধিৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব। উল্লেখযোগ্য যে 5-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা, অৰ্থনীতি আৰু বিত্ত, বিজ্ঞান আৰু প্ৰযুক্তি, যোগাযোগ আৰু তথ্য তথা পৰিবহণ মন্ত্ৰীৰে গঠিত এটা দলো আহিছে। ইয়াৰ আগেয়ে শ্ৰীমতী ৰড্ৰিগছে 2015 চনত দেশখনৰ বিদেশ মন্ত্ৰী হিচাপে আৰু 2019, 2023, 2024 আৰু 2025 চনত উপ ৰাষ্ট্ৰপতি হিচাপে ভাৰত ভ্ৰমণ কৰিছিল। উল্লেখযোগ্য যে শক্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰত ভেনিজুৱেলা গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰত ভেনিজুৱেলাৰ সৈতে বিভিন্ন খণ্ডত সহযোগিতাত আৰু গ্লোবেল চাউথৰ প্ৰতি সমৰ্পিত আৰু অংশীদাৰী মনোভাৱেৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখি আহিছে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ

0: লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধি প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্ত ৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আজিৰ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ পূবৰ আঠখন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত লাও গণৰাজ্যৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী থংচাভান ফমভিহানেৰ সৈতে দশম ভাৰত লাও পি ডি আৰ আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। এই বৈঠকত দুয়োপক্ষই বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য, ইন্ধন, ডিজিটেল যোগাযোগ, অংশীদাৰী উন্নয়ন, সামৰ্থ্য বৰ্ধন আৰু সংস্কৃতিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। তেওঁলোকে ভাৰত আছিয়ান সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনাত মিলিত হয়। ডঃ জয়শংকৰে কয় যে ভাৰতে লাওজৰ সৈতে প্ৰাচীন সভ্যতা কালৰে পৰা নিকট সম্পৰ্ক ৰক্ষা কৰি আহিছে। দুই দেশৰ ৰামায়ণ আৰু বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আছে বুলিও তেওঁ কয়। দেশ দুখনৰ পাৰস্পৰিক সম্পৰ্ক ঐতিহাসিক, গভীৰভাৱে সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সংযোগ জড়িত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখন ভ্ৰমণ কৰাৰ সময়ত ভালেমান বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই চুক্তিসমূহ পৰ্যালোচনা কৰাৰ বাবে দুয়োপক্ষই সুযোগ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে ৰাজনৈতিক সহযোগিতা, অৰ্থনৈতিক আদান প্ৰদান, প্ৰতিৰক্ষা, উন্নয়নমূলক অংশীদাৰিত্ব, শিক্ষা, সাংস্কৃতিক বিনিময় আৰু বহুপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰতো আলোচনা কৰা হ'ব বুলি তেওঁ কয়।
1: Our relations go back in history. It is based on deep cultural and people-to-people linkages. Our own Prime Minister visited Lao PDR in October 2024. On that occasion, a number of agreements and MOUs were signed. And today, we have an opportunity to review them, to explore a wide-ranging agenda.
0: লাওৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকে দুয়োপক্ষক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশত হোৱা অগ্ৰগতি আৰু সাফল্যক চালি জাৰি চোৱাৰ সুযোগ দিব। তেওঁ কয় যে দুয়ো দেশে ভৱিষ্যতেও পাৰস্পৰিক সহযোগিতা সাৰ্থক কৰি তোলাৰ বাবে নিজৰ সম্পৰ্ক আগবঢ়াই নিয়াটো প্ৰয়োজন। তেওঁৰ এই ভ্ৰমণে ভাৰতৰ সৈতে বিগত 7 দশকজোৰা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্বৰ অন্যতম প্ৰাচীন মহানগৰী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত পুনৰ ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হ'ব। G20 বৈঠকসমূহ সফলতাৰে অনুষ্ঠিত কৰাৰ পাছত আজি আৰু কাইলৈ বাৰাণসীত ব্ৰিক্ছ সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব। চীন, ব্ৰাজিল, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়াকে ধৰি 11খন দেশৰ প্ৰতিনিধিয়ে এই বৈঠকত অংশ ল'ব। তদুপৰি বিভিন্ন ৰাষ্ট্ৰৰ কূটনীতিবিদ, নীতি প্ৰণেতা আৰু সাংস্কৃতিক বিশেষজ্ঞসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। যোগে বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ আজি প্ৰথম বিশ্ব যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 2026ত ভাৰ্চুৱেলি অংশ ল'ব। গুজৰাটৰ আহমেদাবাদত হ'বলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ যোগাভ্যাসকাৰীয়ে অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে এই প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাভ্যাসক ক্ৰীড়াৰ মৰ্যাদা প্ৰদানৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ এই কাৰ্যসূচী আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে শপত গ্ৰহণ কৰাৰ পাছত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া বাছৰ ব্যৱস্থা কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে পঞ্জীয়ন কৰি এই বিনামূলীয়া বাছ সেৱাৰ সুবিধা লাভ কৰিব পাৰিব। তেওঁ লগতে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰা যুৱক যুৱতীসকলৰ নিয়োগৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। শিৱকুমাৰে কয় যে ব্যক্তিগত খণ্ডত এই যুৱক যুৱতীসকলক নিয়োগ দিয়াৰ বাবে উৎসাহিত কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকত ক্ৰীড়া, সংস্কৃতি আৰু স্থানীয় কলা সম্পৰ্কীয় কাম কাজ বিকশাই তোলাৰ বাবে 10,000 ভাৰত

0: জৰ ইয়ুথ ক্লাব প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰে। প্ৰতিটো ক্লাবক 10 লাখ টকাকৈ আবণ্টন দিয়া হ'ব। দিল্লীৰ মালবীয়া নগৰৰ এটা অতিথিশালাত কালি পুৱা সংঘটিত অগ্নিকাণ্ডত 12 গৰাকী বিদেশী নাগৰিককে ধৰি মুঠ 21 জন লোকৰ মৃত্যু হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত গুৰুতৰভাৱে আহত 49 জন লোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও 21 জনৰ প্ৰাণহানি হয়। 8 জন লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয় আৰু বাকীসকল এতিয়াও চিকিৎসাধীন হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ নিকট আত্মীয় 2 লাখ টকাকৈ আৰু আহতসকলক 50,000কৈ দিয়া হ'ব বুলি ঘোষণা কৰিছে। মহিলা ছাব ফুটবল প্ৰতিযোগিতাত কালি গোৱাৰ মাডগাঁৱত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ভূটানক 1-0 পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে। খেলৰ 58 মিনিটত ছানভিদা নংৰুমে বিজয়সূচক গলটো দি ভাৰতক ফাইনেলত উপনীত কৰায়। 5 বাৰৰ চেম্পিয়ন ভাৰতে অহা শনিবাৰে সন্ধিয়া 6:30 বজাত ডিফেণ্ডিং চেম্পিয়ন বাংলাদেশৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব। ইয়াৰ আগেয়ে বাংলাদেশে নেপালক 2-1 পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলা ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন শ্বিলঙত অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীৰ লাও গণৰাজ্য উপ প্ৰধানমন্ত্ৰী থংছাভান ফোমভি হানেৰ সৈতে 10ম ভাৰত লাও পি ডি আৰ আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। বাৰাণসীত আজি আৰু কাইলৈ ব্ৰিক্ছ সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু মহিলা ছাব ফুটবল প্ৰতিযোগিতা ভূটানক 1-0 পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, অনুষ্ঠানটি আগবঢ়াইছে সমুজ্জ্বল দত্তই।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 20 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ চতুৰ্থী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:45:34 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:06:27।

আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎচৰিত্ৰ গঠন হয়, মানসিক বল বৃদ্ধি হয়, বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু যাৰ সহায়ত আমি নিজৰ ভৰিৰ ওপৰত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। কথাষাৰ কৈছিল স্বামী বিবেকানন্দই। আবাহনৰ স্ৰষ্টা ডাক্তৰ দীননাথ শৰ্মা, তেখেতৰ জন্ম হৈছিল বজালীৰ বামুনকুচিত 1894 চনত। তেখেতে সন্তৰাম চৌধুৰীৰ তত্বাৱধানত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত পাটাচাৰকুচি স্কুলৰ পৰা এম ই আৰু গৌৰীপুৰ হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। কোচবিহাৰত কলেজীয়া শিক্ষা আৰু কলকাতাৰ নেশ্যনেল মেডিকেল কলেজৰ পৰা তেখেতে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰিছিল আবাহনে। সমাজখনৰ প্ৰতি থকা ভালপোৱা, জাতিটোৰ প্ৰতি থকা দায়িত্ব আবাহনৰ প্ৰতিটো পৃষ্ঠাত প্ৰতিফলিত কৰোৱাত কেতিয়াও কৃপণালী কৰা নাছিল ডাক্তৰ দীননাথ শৰ্মাই। ডাক্তৰ দীননাথ শৰ্মাই জন্ম দিয়া আবাহনৰ পাততেই লক্ষ্মীনাথ বেজবৰুৱা, তীৰ্থনাথ শৰ্মা, ত্ৰৈলোক্যনাথ গোস্বামী, অতুল চন্দ্ৰ হাজৰিকা, বাণীকান্ত কাকতি, বীৰিঞ্চি কুমাৰ বৰুৱা, ৰজনীকান্ত বৰদলৈ, সূৰ্যকুমাৰ ভূঞা, বিষ্ণুপ্ৰসাদ ৰাভা, নকুল চন্দ্ৰ ভূঞা, বীণা বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, ৰঘুনাথ চৌধাৰী, দেৱকান্ত বৰুৱা, গণেশ গগৈ আদি সাহিত্যিকে তেখেতসকলৰ

সাহিত্য ৰাজিৰ জৰিয়তে অসমীয়া সাহিত্যলৈ আগবঢ়াইছিল অনবদ্য অৱদান। অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে ডাক্তৰ দীননাথ শৰ্মাৰ স্থিতি আছিল স্পষ্ট। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী, অসমীয়া সাহিত্যৰ অন্যতম পথ প্ৰদৰ্শক ডাক্তৰ দীননাথ শৰ্মাৰ মৃত্যু হয় 1978 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰনাট্যকাৰ বাসু চেটাৰ্জী। চলচ্চিত্ৰ নিৰ্মাতা হিচাপে বিশেষ খ্যাতি অৰ্জন কৰা বাসু চেটাৰ্জীৰ জন্ম হৈছিল ৰাজস্থানত। এগৰাকী কাৰ্টুনিষ্ট হিচাপে বাসু চেটাৰ্জীয়ে তেখেতৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। হিন্দী আৰু বাংলা চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে বিশেষভাৱে লাভ কৰিছিল সমাদৰ। জীৱনকালত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটাকে আদি কৰি কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল বাসু চেটাৰ্জী। এইগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰনাট্যকাৰৰ মৃত্যু হয় 2020 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় অভিনেত্ৰী তথা নাট পৰিচালক সুলভা দেশপাণ্ডে। মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও 73খনতকৈও অধিক মূলসুঁতিৰ বলিউডৰ ছবিত অভিনয় কৰিছে সুলভা দেশপাণ্ডেয়ে। মাৰাঠী নাট্যজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সুলভা দেশপাণ্ডেক 1987 চনত প্ৰদান কৰিছিল সংগীত নাটক একাডেমি বঁটা। এইগৰাকী অভিনেত্ৰী তথা নাট পৰিচালকৰ মৃত্যু হয় 2011 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সংগীতজ্ঞ, নেপথ্য কণ্ঠশিল্পী তথা সংগীত পৰিচালক এছ পি বালসুব্ৰমণিয়ম। 16টা ভাৰতীয় ভাষাত প্ৰায় 40,000তকৈও অধিক গীতত কণ্ঠদান কৰিছে এইগৰাকী সংগীতজ্ঞই। স্বকীয় প্ৰকাশভংগীৰে কন্নড়, তেলেগু, তামিল আৰু হিন্দী গীতত কণ্ঠদান কৰি শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ শিতানত 6টাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী শিল্পী। তেখেতে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2001 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু 2011 চনত পদ্মভূষণ সন্মান প্ৰদান কৰে। সংগীত পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজক হিচাপেও বিশেষ সমাদৰ লাভ কৰা এছ পি বালসুব্ৰমণিয়মৰ জন্ম হৈছিল 1946 চনৰ আজিৰ দিনটোতেই। যিকোনো ধৰণৰ সশস্ত্ৰ সংঘৰ্ষৰ সময়ত বিশ্বৰ শিশুসকল আটাইতকৈ বেছি অসুৰক্ষিত তথা ক্ষতিগ্ৰস্ত হয় আৰু এই ক্ষেত্ৰত শিশুৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ইয়াৰ লগে লগে শিশুৰ সামগ্ৰিক বিকাশ আৰু ভৱিষ্যতকো বেয়াকৈ প্ৰভাৱিত কৰে। এই বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি পোনপ্ৰথমবাৰৰ বাবে 1982 চনত পালন কৰা হৈছিল নিৰীহ শিশুৰ আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে 4 জুনত পালন কৰা হয় এই দিৱসটি। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ। গোৱাত ভাৰতৰ প্ৰথম ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল 1999 চনৰ আজিৰ দিনটোতেই। অষ্ট্ৰিয়া আৰু হাংগেৰীৰ মাজত ট্ৰিয়ানন চুক্তি স্বাক্ষৰ হৈছিল 1920 চনৰ আজিৰ দিনটোতেই। ইলেক্ট্ৰন অণুবীক্ষণৰ প্ৰথম প্ৰদৰ্শন হৈছিল 1931 চনৰ আজিৰ দিনটোতেই। টংগাই স্বাধীনতা লাভ কৰে 1970 চনৰ আজিৰ দিনটোতেই। 1955 চনৰ আজিৰ দিনটোতেই ভাৰত আৰু ৰাছিয়াৰ মাজত পোনপটীয়া টেলিফোন সংযোগ আৰম্ভ হয়। আমেৰিকান অভিনেত্ৰী এঞ্জেলিনা জোলিৰ জন্ম হৈছিল 1975 চনৰ আজিৰ দিনটোতেই।

0: বিভিন্ন কাৰণত হোৱা ডিঙিৰ বিষ যোগ চৰ্চাৰ জৰিয়তে কেনেদৰে নিৰাময় কৰিব পাৰি, এই সম্পৰ্কে আজি আমাক কৈছে যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকাই।
1: নমস্কাৰ, মই দিব্যজ্যোতি। আমাৰ বিভিন্ন কাৰণত কেতিয়াবা ডিঙিৰ বিষ হয়, ধৰা হ'ল বেছি পঢ়াৰ কাৰণে হ'ব পাৰে, বা লেপটপত বা কম্পিউটাৰত বেছি কাম কৰিবৰ কাৰণে হ'ব পাৰে, বা মোবাইল ফোন বেছিকৈ ব্যৱহাৰ কৰাৰ কাৰণেও আমাৰ ডিঙিৰ বিষ হয়। এই ডিঙিৰ বিষৰ পৰা উপশম পাবৰ বাবে বা ডিঙিৰ বিষ নোহোৱাকৈ থাকিবৰ বাবে যৌগিক সূক্ষ্ম ব্যায়াম কেইটামান আছে, সেইকেইটা যদি আমি নিয়মীয়াভাৱে কৰোঁ আমি এই বিষৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ বা বিষ হ'লেও যথেষ্ট উপশম পাব পাৰোঁ। আজি আমি সেই বিষয়ে আলোচনা কৰিম, আপুনি সেই যৌগিক সূক্ষ্ম ব্যায়াম কেইটা কেনেদৰে কৰিব। এই যৌগিক সূক্ষ্ম ব্যায়ামটোৰ নাম হৈছে গৃহ মুদ্ৰা। কেনেদৰে কৰিব, প্ৰথমতে আপুনি থিয় হৈ ল'ব, দুইখন ভৰি সমান্তৰালভাৱে ৰাখিব আৰু হাত দুখন কঁকালত ৰাখিব। এই ক্ৰিয়াটো আপুনি বহিও কৰিব পাৰে। তাৰপিছত

0: উশাহ এৰি এৰি আপোনাৰ ধুতুৰি কণ্ঠকোপত লগাব। আকৌ উশাহ লৈ লৈ লাহে লাহে ডিঙি ওপৰফালে নিব, মূৰ যিমান পাৰি পিছফালে লৈ যাব। এই ক্ৰিয়াটোক এবাৰ বুলি কোৱা হয়। এনেদৰে আৰু দুবাৰ কৰিব, এইটো প্ৰথম চৰণ। দ্বিতীয় চৰণত কি কৰিব, আপুনি তেনেদৰে থিয় হৈ থাকিলে বা বহি থাকিলে, হাত কঁকালতে থাকিলে, তাৰপিছত উশাহ এৰি এৰি কাণখন কান্ধলৈ লৈ যাব। লক্ষ্য ৰাখিব যাতে আপোনাৰ কান্ধখন কাণত স্পৰ্শ হয় আৰু কান্ধখন ওপৰলৈ উঠি নাহে, অকল কাণহে কান্ধৰ ওচৰলৈ যায়। তাৰপিছত উশাহ লৈ লৈ আকৌ মাজৰ অৱস্থালৈ আহিব ডিঙি, আকৌ উশাহ এৰি এৰি এবাৰ বাওঁফালে লৈ যায়, আকৌ উশাহ এৰি এৰি এবাৰ বাওঁফালে লৈ যাব, আকৌ উশাহ লৈ লৈ মাজৰ অৱস্থালৈ আহিব। এইটো এবাৰ হ'ল। এনেদৰে আৰু দুবাৰ কৰিব। তৃতীয় চৰণ কেনেদৰে কৰিব, ডিঙি মাজত থাকিলে উশাহ এৰি এৰি এবাৰ সোঁফালে ডিঙিটো ঘূৰাব আৰু কান্ধৰ সমান্তৰালভাৱে থাকিব আপোনাৰ ধুতুৰি। আকৌ উশাহ লৈ লৈ আগৰ অৱস্থালৈ আহিলে এবাৰ আকৌ উশাহ এৰি এৰি বাওঁফালে ঘূৰাব ডিঙি, দৃষ্টিও তেনেদৰে বাওঁফালে যাব, আকৌ উশাহ লৈ লৈ সন্মুখৰ ফালে আহিব। এইটো এটা চৰণ। এনেদৰে আৰু দুটা চৰণ কৰিব, টোটেল তিনিটা চৰণ। এই তিনিওটা আপুনি চকু বন্ধ কৰি কৰিব পাৰে। আমি যি তিনিটা চৰণ আমি আলোচনা কৰিলোঁ, এতিয়া চতুৰ্থ চৰণটো আপুনি ডিঙি ঘূৰাব লাগে। তো কেনেদৰে কৰিব, প্ৰথমতে উশাহ এৰি আপোনাৰ ধুতুৰি কণ্ঠকোপত লগাব, তাৰপিছত উশাহ লৈ মূৰ বাওঁফালে পিছফালে সোঁফালে তলফালে, আকৌ উশাহ লৈ ডিঙি বাওঁফালে পিছফালে সোঁফালে তলফালে, অৰ্থাৎ ঘড়ীৰ কটাৰ দিশেৰে এবাৰ আৰু ঘড়ীৰ কটাৰ বিপৰীত দিশে এবাৰ, তেনেদৰে তিনিবাৰ কৰিব। এই অৱস্থাটোত চকু সম্পূৰ্ণ খোলা ৰাখিব। এনেদৰে এই চাৰিটা চৰণ যদি আপুনি নিয়মীয়াভাৱে কৰে, দেখিব যে আপোনাৰ ডিঙি যথেষ্ট আপোনাৰ সেই বিষৰ পৰা আপুনি উপশম পাব পাৰিব আৰু আপোনাৰ ডিঙিৰ যি আপোনাৰ নাৰ্ভাছ ছিষ্টেম আছে সেইবিলাক যথেষ্ট সুস্থ হৈ থাকিব। লক্ষ্য ৰাখিব, যদি আপোনাৰ ডিঙিৰ হাড়ৰ কিবা সমস্যা আছে, অৰ্থাৎ হাড়ৰ কিবা বিষ আছে বা উচ্চ ৰক্তচাপ আছে, তেতিয়াহ'লে আপুনি খুব সাৱধানে কৰিব বা এজন গুৰুৰ তত্বাৱধানত কৰিব। এনেদৰে আপুনি ডিঙিৰ এই সূক্ষ্ম ব্যায়ামকেইটা কৰি যথেষ্ট ডিঙিৰ বিষৰ পৰা উপশম পাব পাৰিব। আমি পিছৰ শিতানত কান্ধৰ সঞ্চালন ক্ৰিয়া কেনেদৰে কৰে বা স্পণ্ডেলাইটিছ থাকিলে কি কি যোগ অভ্যাসেৰে আপুনি আৰাম পাব পাৰে সেই বিষয়ে আলোচনা কৰিম।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।

ভিত্তিত বিকাশশীল ৰাজ্য আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ মুখ্যমন্ত্ৰীগৰাকীৰ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতেও গুৱাহাটীৰ আই আই এমৰ ৰূপৰেখাক লৈ আলোচনা। দিল্লীৰ হোটেলত বিধ্বংসী জুইত 17 বিদেশী লোকসহ 21 লোকৰ শোকাবহ মৃত্যু, আহত 47 নাগৰিক, হোটেলৰ গাঁথনি ক্ৰুটিপূৰ্ণ হোৱাৰ বাবেই বৃহৎ অঘটন। ৰাজ্যৰ বিদ্যালয়সমূহত ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ 3 ৰাজ্যৰ ভিতৰত অসমে দ্বিতীয় স্থান লাভ কৰাটো শৈক্ষিক ক্ষেত্ৰখনত এক উল্লেখনীয় ৰূপান্তৰ বুলি মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। সংবিধান হাতত লৈ কৰ্ণাটকৰ 24 মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ডি কে শিৱকুমাৰে। গ্ৰীষ্মপ্ৰবাহৰ ভয়ংকৰ পৰিস্থিতি উত্তৰ প্ৰদেশত, গ্ৰীষ্মপ্ৰবাহৰ বাবে মাত্ৰ 5 8,056 লোকৰ মৃত্যু বুলি বাতৰি প্ৰকাশ। বিটিচিৰ ই এম পাৰিষদৰ দৰমহা ছমাহলৈ 30% হ্ৰাস, মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে গ্ৰহণ কৰে এই সিদ্ধান্ত। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি নতুন ইতিহাস ৰচাৰ পথত অগ্ৰসৰ হৈছে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 10 সেই অভিলেখ ভংগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাহৰেইনত ইৰাণৰ মিছাইল আক্ৰমণ, যুদ্ধবিৰতি আলোচনাৰ মাজতে অন্যায় আক্ৰমণৰ প্ৰত্যুত্তৰ, কুইট বিমান বন্দৰত ড্ৰোনৰ আঘাত, নিহত ভাৰতীয়, আহত 63। খেলৰ পৃষ্ঠাত 24 বিৰতিৰ মূৰত অভিলেখ সংখ্যক ষষ্ঠবাৰলৈ বিশ্বকাপ জয়ৰ লক্ষ্যৰে স্বদেশেৰী আমেৰিকাত উপস্থিত ব্ৰাজিল ৱাটাৰ চেলুটাৰে বিমান বন্দৰত 5 চেম্পিয়নক আদৰণি। ফ্লৰিডাত বিশ্বকাপৰ মিছন আৰম্ভ ইংলেণ্ডৰ। লিঅনেল মেছিৰ ক্লাব ইণ্টাৰ মিয়ামিত চলিব অনুশীলন। ইংলেণ্ডৰ বিৰুদ্ধে T20 ছিৰিজত 2-1 ব্যৱধানত পৰাস্ত হৰমনপ্ৰীত কৌৰ বাহিনী। আজিপুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: খেল ভঙা খেল, অকলে আপোন মনে উমলি আছিলোঁ, ফুটুকাৰ ফেন সোপা ধূলি মাটি লৈ বাজৌ গুটিৰ তলত, তুমি লৰি আহি উজুতি মাৰিলা, খেল ভাগি গ'ল, উচুপি উচুপি ইমান কান্দিলোঁ, তুমি আচৰিত হৈ মুখলৈ চালা, উৱা কান্দিছা কিয়, খেল ভঙা খেলহে খেলিছোঁ আমি।
1: আহ, শব্দৰ কি যে এক ব্যঞ্জনাময় ব্যৱহাৰ, ঘৰুৱা কোমল শব্দৰ ব্যৱহাৰেৰে সকলোৰে অন্তৰত যেন এক অৰ্থবহ চিন্তা চেতনাৰ উদ্ৰেক কৰিব পাৰে, কণ্ঠস্বৰতো আছে বিশেষ আকৰ্ষণ। এইগৰাকীয়ে হ'ল অসমীয়া আধুনিক কাব্য সাহিত্যৰ অন্যতম কাণ্ডাৰী পাৰ্বতী প্ৰসাদ বৰুৱা, অসমীয়া ভাষাৰ এক অবিস্মৰণীয় সুৰৰ কবি আৰু গীতিকাৰ, যাৰ ৰচনাই অসমীয়া আধুনিক কাব্য সাহিত্যৰ বুৰঞ্জীত অসমীয়া গীতিকাব্য ভাৱ, কল্পনা, ভাষা আৰু প্ৰকাশভংগীৰে এক নতুন আয়তন দিছে। একেধাৰে গীতিকাৰ, সুৰসাধক, গায়ক, নৃত্যশিল্পী, সু অভিনেতা আৰু সৰ্বতোপ্ৰকাৰে অসমীয়া সংস্কৃতিৰ একনিষ্ঠ পূজাৰী গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি আমি আলোচনা কৰিব বিচাৰিছোঁ তেখেতৰ গীত আৰু কবিতাৰাজিৰ বিষয়ে। পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ এগৰাকী একান্ত অনুৰাগী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ সাহিত্য আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা যোগোৱা শিক্ষাবিদ ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ অনুভৱ এনেধৰণৰ।
2: অসমীয়া

আধুনিক গীতৰ বিকাশৰ ক্ষেত্ৰত পাৰ্বতী প্ৰসাদৰ এক বিশিষ্ট স্থান আছে, সেইটো মানি ল'বই লাগিব। মই পাৰ্বতী প্ৰসাদৰ কিছুমান গীতৰ বিষয়ে মোৰ ধাৰণা অলপ স্পষ্ট, সকলোবিলাকৰ বিষয়ে নহয়। আমি সৰুতে কিছুমান গীত শুনিছিলোঁ, গাইছিলোঁ নিজে নিজে, আমি অতি সৰু থাকোঁতে। সেইবোৰ যে পাৰ্বতী প্ৰসাদৰ গীত আমি নাজানিছিলোঁ, গৰখীয়া হেৰ গৰখীয়া কি সুৰ বজালি দুপৰীয়া নাজানিছিলোঁ। তাৰপিছত এটা আছিলে, বজালে আহিনে বাহিনে বিন, ইয়াতে ধ্বনিৰ খেলা কৰিছে, আহিনে বাহিনে বিন, ধ্বনিৰ খেলা এটা আছে, কি কৌশলেৰে কৰিছে, বজালে আহিনে বাহিনে বিন, কিন্তু আহিনে লগত বাহিনেৰে এনেকুৱা এটা খেলা কৰিছে। ৰবীন্দ্ৰনাথে বহুত সেইবিলাক কৰিছিল। এতিয়া এই আহিনে কথাটোৰ লগত মই ক'ব খুজিছোঁ, আহিনটো শৰৎকালৰ মাহ, পাৰ্বতী প্ৰসাদ নৈসৰ্গ অসমৰ, অসমৰ পৰ্বত পাহাৰ নদী এইবিলাকৰ শোভাত মুগ্ধ আছিলে, আৰু সেইটো প্ৰতিফলন ঘটিছে তেখেতৰ কবিতাত আৰু গীততো। এতিয়া এইটো হ'ল শৰৎকালৰ, আৰু বোধ কৰোঁ শৰৎকালটো তেখেতৰ প্ৰিয় আছিলে আৰু আহিন বিশেষভাৱে প্ৰিয় আছিলে। আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন, বহুত গান আছে আহিনক লৈ পেলাই, শৰৎক লৈ পেলাই। মই দুটামান বিশেষ গীতৰ কথা ক'বলৈ পাওঁ। আমি যেতিয়া সৰুত আছিলোঁ তেতিয়া আমি যিটো চুবুৰীত আছিলোঁ, সেইটো চুবুৰীৰে এই মূৰত এটা পৰিয়াল আছিলে য'ত সংগীত চৰ্চা হৈছিলে। আমি কৌতূহলী হৈ পেলাই শুনো, বিভিন্ন ৰকমৰ গান গাইছে, তাৰ ভিতৰত কেতিয়াবা কেতিয়াবা ৰবীন্দ্ৰ সংগীতো হৈছে, কেতিয়াবা কেতিয়াবা অসমীয়া গীত যিবোৰ মই আমি আগতে শুনা নাছিলোঁ, তাৰে এটা আছিলে, নবলো তোক সোণৰ অসম মাটিৰ অসম আই, মোক মুগ্ধ কৰিছিলে সেইটোৱে। কি সুন্দৰ কথা, সোণৰ অসম তুমি হ'ব নালাগে, মাটিৰ অসম। তাতে আছে এঠাইত, দুখীয়া হ'লেও নিচলা হ'লেও আই মোৰ মৰমৰ, আইতকৈ ন জানো আছেনে আপোন আছেনে কোনোবা বৰ। কি সুন্দৰকৈ নিজৰ মাটিহে বেছি, সোণৰ কথাটো আলংকাৰিক কিন্তু আচল তোমাৰ নিজৰ মাটিক ভাল পোৱা নাই।

সৰুতে এই গীতটো কেতিয়া পাৰ্বতী প্ৰসাদৰ বুলি নাজানো, বহুত পিছতে গম পালো যে এইটো পাৰ্বতী প্ৰসাদৰ ৰচনাও সুৰো। আৰু এটা গীতে মোৰ অভিজ্ঞতাৰ লগত জড়িত, সেইকাৰণে এতিয়াও মোৰ মনৰ মাজত সোমাই আছে। সেইটো হ'ল, তেখেতে ৰূপহী বুলি এখন ফিল্ম কৰিছিল, ৰূপহী নাম দিছিলে। সেই ফিল্মখনত এটা গান আছিলে, তোৰ নাই যে বন্ধু আবাদ, তোৰ পদে পদে আছে কতনো উজুতি কত ঘাত প্ৰতিঘাত। তাৰ যিটো শব্দৰ ব্যৱহাৰ, এনেই তেখেতৰ শব্দবিলাক বৰ কোমল হয়, অসমীয়া থলুৱা শব্দবিলাক সুন্দৰকৈ ব্যৱহাৰ কৰে, কিন্তু তাত আছে এনেকুৱা ধৰণৰ শব্দ গাঁথনি, তোৰ নাই যে বন্ধু আবাদ, তোৰ পদে পদে আছে কত

0: সভাপতি প্রসাদে নিজে স্বীকাৰ কৰিছিল যে তেখেতৰ ওপৰত রবীন্দ্রনাথের প্রভাব আছিল
1: গভীৰ,
0: কথাটো সুৰত, আৰু সেইকাৰণে তেখেতৰ কিছুমান সুৰত ৰাবীন্দ্ৰিক স্বৰ গাঁথনিৰ অলপমান যেন অনুৰণন শুনা যায়। আৰু তেখেতে নিজেই ক'ৰবাত এই বিষয়ে লিখিছে, এনেকে শুনি পেলাই মোৰো মন গ'ল অসমীয়া গীত সেই ধৰণৰ হওক। আৰু সেইফালৰ পৰা পাৰ্বতী প্ৰসাদক আমি এক বিশেষ স্থান দিবই লাগিব। যেতিয়া মই অসম সাহিত্য সভাৰ সভাপতি আছিলোঁ, সেই সময়ত আমি সোণাৰীলৈ গৈছিলোঁ আৰু তাত এখন বিশেষ সভা অনুষ্ঠিত হৈছিল পাৰ্বতী প্ৰসাদৰ, আৰু তাত বহুত পাৰ্বতী প্ৰসাদৰ গীত গোৱা হৈছিলে। পাৰ্বতী প্ৰসাদক লৈ পেলাই ইতিমধ্যে প্ৰচুৰ কাম হৈছে। এটা সময়ত অসমীয়া মানুহক উদ্বুদ্ধ কৰিবৰ কাৰণে তেতিয়া এটা প্ৰয়োজন হৈছিল যে ট্ৰাকত উঠি গান গাই ফুৰিছিল। আমি তেতিয়া সৰু, কি সুদৰ্শন পুৰুষ আছিল আৰু চৌখিন আছিলে কিন্তু তেখেতে আনকি নিজা ধৰণে গামোচাৰ পৰাই ডিজাইনৰ পৰাই বোধহয় এটা টুপি তৈয়াৰ কৰি দিছিল আৰু সেইটো সদায় পিন্ধিছিল। তেখেতৰ প্ৰায় প্ৰতিখন কিতাপৰে ওপৰত সেইটো থাকেই। সেইফালৰ পৰাও তেখেতৰ যি এটা সুকুমাৰ মন বুলি ক'ব পাৰি, বিভিন্ন দিশেৰে তাৰ প্ৰকাশ ঘটিছে। আৰু মই ভাবোঁ যে ইতিমধ্যে কাম হৈছে, নোহোৱা নহয়, কিন্তু আৰু নতুন ধৰণে কাম কৰিব পাৰি। এইকাৰণে যে এতিয়া যাক আমি মিডিয়া বুলি কওঁ, মাধ্যমৰ নতুন নতুন কথা ওলাইছে। আনকি মই ভাবোঁ এখন ডকুমেণ্টেৰী ফিল্মো হ'ব পাৰে, হোৱা উচিত, আৰু হ'লে এতিয়া প্ৰজন্মই এটা স্পষ্ট ধাৰণা কৰিব পাৰিব।
2: প্ৰথম অসমীয়া অভিধান প্ৰণেতা যদুৰাম ডেকাবুৰুৱাৰ বংশধৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনাৰাজিৰ বিষয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়াদেৱে লিখিছে।
3: কোমল মিষ্টিক দৃষ্টিভংগীয়ে তেওঁৰ শিল্পীসত্তাৰ মাজেৰে সুৰ আৰু শব্দৰ আশ্ৰয়ত আত্মপ্ৰকাশ কৰিছে। অপাৰ্থিৱৰ অস্পষ্ট মায়াময় ৰূপৰ মাজত

0: তেওঁ দেখা পাইছে সুন্দৰ অৰূপক, ইয়াৰ মাজত অপৰূপে কৰিছে মনহৰণ। আৰু এনে সময়ত বিশ্বপ্ৰাণৰ নতুন ছন্দৰ লগত অসীমৰ বুকুত পথ বিচৰাৰ বাঞ্ছাই কবিৰ হৃদয় ভৰাই ৰাখে। এই মায়াময় অৰূপৰ ছবি তেওঁ সন্ধান কৰিছে শৰতৰ মাজেৰে। শৰতৰ শুকুলা ডাৱৰ, কহুৱা ফুল আৰু মুকলি আকাশৰ নীলাই পাৰ্বতীপ্ৰসাদক যিভাৱে আকৰ্ষণ কৰিছে, তেনেভাৱে আন কোনো এগৰাকী কবিকে কৰা নাই। ৰঘুনাথ চৌধাৰীক যদি বসন্তৰ কবি বুলি ক'ব পাৰি, পাৰ্বতীপ্ৰসাদক ক'ব লাগিব শৰতৰ কবি বুলি। শৰতৰ মাজেৰেই অৰূপৰ লগত একাত্মীয়তা স্থাপন কৰা এইগৰাকী কবি যেন অন্তৰ জীৱনৰ গীত গোৱা বৰাগী কবি। তেওঁৰ সকলো ৰচনাই সুৰ আৰু ছবিৰে ভৰা। তেওঁৰ সুৰত আছে প্ৰাৰ্থনা সংগীতৰ কোমলতা আৰু আত্মনিবেদনৰ কাৰুণ্য। পাৰ্বতীপ্ৰসাদৰ জীৱন আৰু কৰ্মৰ মাজেদি তেওঁৰ বিশিষ্ট নন্দনতাত্ত্বিক মূল্যবোধে প্ৰকাশ লাভ কৰিছে। এই মূল্যবোধ এহাতে অসমীয়া জাতীয় জীৱনৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত, আনহাতে উপনিষদীয় ৰূপৰ চেতনাৰে উদ্দীপ্ত। এইগৰাকী শিল্পী, সুৰকাৰ, কবি, গীতিকাৰ আমাৰ জাতীয় সাংস্কৃতিক আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ।
1: পাৰ্বতীপ্ৰসাদ বৰুৱাই ৰচনা কৰা আৰু সুৰ কৰা, আৰু পাৰ্বতীপ্ৰসাদ বৰুৱাই ৰচনা কৰা আৰু তেখেতৰ পুত্ৰ প্ৰণৱীৰাম বৰুৱাই সুৰ কৰা কেইবাটিও গীতত কণ্ঠদান কৰিছে শিল্পী মালবিকা বৰাই।
2: মোৰ সৌভাগ্য, মই আজিও গৰ্ব অনুভৱ কৰোঁ যে পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ যিখন প্ৰথম ইপি ৰেকৰ্ড ওলাইছিলে প্ৰণৱীৰাম বৰুৱাদেৱে কলিকতাত কৰিছিলে এইচিম্বিত, তাত ভূপেন হাজৰিকাদেৱৰ নিচিনা এজন স্বনামধন্য শিল্পীয়েও গাইছিলে। মই তেতিয়া বহুত বিয়াৰ বহুত বছৰ আগৰ মই ক্লাছ ইলেভেনত পঢ়ি আছিলোঁ, আৰু প্ৰথমবাৰৰ বাবে মই কলিকতাত গৈ ৰেকৰ্ডিং কৰি মোক খুব ভয় লাগিছিলে, আৰু তাতে মই শাৰদী সন্ধিয়া জোনাকী মেল গীতটি গাবলৈ সুবিধা পাইছিলোঁ। প্ৰায় 40 বছৰ আগতে গীতটি গাইছিলোঁ, যিটো গীত আজিও জোনাকী মেল তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গীতটো পৰিৱেশন কৰি আহিছোঁ। অকণমান গাই দিছোঁ বাৰু।

তাৰ পিছত মই প্ৰণবিদাৰ প্ৰডাকশ্যনত ডিব্ৰুগড় অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা সেউজী পাৰত গাইছিলোঁ আৰু কিহৰ ৰাগীত গাইছিলোঁ। আৰু গুৱাহাটীতো এইকেইটা মই জেনেৰেল প্ৰগ্ৰেমত গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ'ৰ পিছত গাইছোঁ। তাৰপিছত পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনা আৰু প্ৰণবিদাৰ সুৰ ৰতনৰে সিংহাসনত 12 বছৰমান হৈছে চাগে। সেইটো মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ স্পেচিয়েল প্ৰগ্ৰেমত তেখেতে মোক গোৱাইছিলে আৰু সঁচাকৈ এই গীতটো মই খুব আনন্দ পাইছিলোঁ গাই, কাৰণ ইমান সুন্দৰ কথাখিনি।

যেতিয়া ডিব্ৰুগড় অল ইণ্ডিয়া ৰেডিঅ'ত সেউজী পাৰত গীতটি গাইছিলোঁ, তেতিয়া মই কিহৰ ৰাগীত জ্বলা কলা হলি, এই দুটা গীত, এই দুইটা গীত কিন্তু পাৰ্বতী প্ৰসাদ বৰুৱাৰ সুৰো ৰচনাও তেওঁৰ।

প্ৰণবিদাই তেখেতে সুৰ নকৰা গানবিলাক বহুত গীতত তেখেতে সুৰ কৰিছে। পিছত থোৰ নিদয়া তুমিয়ে যেতিয়া, তাৰপিছত আপোন হাতে ঘৰ ভাঙিলি,

0: গীতিকবি পার্বতী প্রসাদ বৰুৱাৰ এই সৃষ্টিৰাজিয়ে চিৰদিন আপ্লুত কৰি থাকিব আপোনাক আমাক সকলোকে।
1: ন পুৰণি দুয়ো আহিছিল পাতিলে কথা, এজনে পাতিলে অতীত দিনৰ পুৰণি কথা, সোঁৱৰণি ভৰা দেহি ঐ, ইজনে ক'লে নতুন দিনৰ নতুন কথা, আশাৰে ভৰা সপোন দেখা, যাবৰ বেলিকা এজনে লগালে মাত, যাওঁ দেই দেও যাওঁ তেনে এতিয়া থাকিবা আৰু, মিচিকি হাঁহিলে ইজনে ক'লে আহিলোঁ দেই আকৌ আহিম।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্বৰচিত কবিতা পাঠ, তেখেতৰ সংগীত আৰু কাব্য জীৱনৰ বিষয়ে ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত আৰু মালবিকা বৰাই কোৱা, আৰু ডক্টৰ নগেন শইকীয়াই লিখা কিছু কথা, লগতে ভূপেন হাজৰিকা আৰু মালবিকা বৰাই গোৱা পাৰ্বতী প্ৰসাদ বৰুৱাৰ কেইটিমান গীতেৰে আজিৰ অনুষ্ঠানটি সজোৱা হ'ল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে
4: হয়
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে পিছে এনে যত্ন ক'ত পালি
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
3: অঁ তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
4: নহয় অ
3: শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
4: অঁ সঁচাকৈয়ে বৰ ভাল কথা
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
5: বেগেতে টিফিন পেক করা রাজু মোবাইল এরা
6: আরে বাইদেউ ব্যাংকর নম্বর লাগে রিফান্ড অহাই নাই পাই গলো এতিয়াই কল করো বাইদেউ
5: নম্বর পরীক্ষা নকরাকৈ প্রবঞ্চকে প্রায় ব্যাংকর ভুয়া ওয়েবসাইট আর জাল নম্বরের হইতে পয়সার কারণে ঠকবাজি করে
6: তেন্তে সঠিক নম্বরটো
5: ব্যাংকর অফিসিয়াল ওয়েবসাইট বা কার্ডত
6: আপনি তো বসাই দিলে বাইদেউ
5: কামর পড়া নহয়
6: RBI কয়
5: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে
7: প্ৰিয় শ্ৰোতা আজি সন্ধিয়া 7:45 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা আঁত ধৰিব ভাস্কৰ শইকীয়াই প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি এয়াৰ গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:45 হেল্ল' যুৱবাণী

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এক জমানে সে কাহানি হে সুনা রহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানি নহি বদলি স্টাইল গয়া হে বদল, জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে আব বহি বেসি হি কাহানি সুনায়েগা ডিজিটাল।
3: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণবন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্ত ৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আজি অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী শুকান মজুমদাৰ, উত্তৰ পূবৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপি কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কালি দিনৰ 12:45 শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হয়। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 56 কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ পৰা সাক্ষাতৰ সময়ত জিলাখনৰ পথ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিছিল। ইয়াৰ পাছতে জিলাখনৰ পথ উন্নয়নৰ বাবে চৰকাৰে এই ধনৰাশি আবণ্টন দিছে বুলি পাঠাকান্দিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰিছে। কালি এই আবণ্টিত ধনৰাশি ব্যৱহাৰ আৰু পথ উন্নয়ন প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত শ্ৰীভূমি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকৰ পাছত শ্ৰীপালে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ মৃণাল শৰ্মাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা আৰু প্ৰযোজনা তৰুণ শৰ্মাৰ।

ছাহিৰুদ্দিন আলী আহমেদৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী মিনাৰ্ভা ফুকন, গীতটিৰ প্ৰযোজনা বিপুল বৰুৱাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক পুলক বেনাৰ্জীৰ কণ্ঠৰীতি গীত। গীতি লিখিছে নবীন চন্দ্ৰ বৰদলৈয়ে, সুৰ সংৰচনা মুকুল বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অৰুণিমা ভৰালীয়ে লিখা আৰু ৰমেন চৌধুৰীয়ে প্ৰযোজনা কৰা এটি গীত। গীতটি গাইছে শিখা বৰাই।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
4: শেষত এইবাৰ শুনোৱা হওক হেমন্ত দত্তৰ কথাৰে ৰাজেন গোহাঁইৰ কণ্ঠত এই গীতটি।

0: প্ৰিয় শ্ৰোতা, আজি সন্ধিয়া 7:45ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা, আঁতৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি এয়াৰ গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:45ত হেল্ল' যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15ত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা, শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 56 কোটি টকা আবণ্টন, ডিমা হাছৰ বাবে জলবায়ু অনুকূল পথ প্ৰকল্পৰ শুভাৰম্ভ, মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ সকলো সদস্যৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাসৰ সিদ্ধান্ত, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন, আৰু ডিব্ৰুগড়ৰ জ্যোতিষ্মান বৰুৱাৰ দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিকছ প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45ত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও আলোচনাত মিলিত হয়। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 56 কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পথ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিছিল। ইয়াৰ পাছতে জিলাখনৰ পথ উন্নয়নৰ বাবে চৰকাৰে এই ধনৰাশি আবণ্টন দিয়ে বুলি পাথৰকান্দিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কৃষ্ণেন দোপালে প্ৰকাশ কৰে। কালি এই আবণ্টিত ধনৰাশিৰ ব্যৱহাৰ আৰু পথ উন্নয়ন প্ৰকল্পৰ ৰূপায়ণ সন্দৰ্ভত শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকৰ পাছত শ্ৰীপালে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰা হৈছে।
2: আমাৰ শ্ৰীভূমি টাউনৰ ৰাস্তা, যিটো আমাৰ আগৰ 151 আৰু 37 নেশ্যনেল হাইৱে, ইয়াৰ ওপৰত বহুত হেভি ভেহিকলছ ফ্লাই কৰে, তাৰ কাৰণে ৰাস্তাৰ অৱস্থা বেয়া হৈছে আৰু বৰষুণৰ টাইম অলপ পটহলছ বেছি হৈছে। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীত কথা পাতি 56 crore চেংচন হৈছে আৰু ৰাস্তাৰ কাম সোনকালে ষ্টাৰ্ট হ'ব। টেণ্ডাৰ অলৰেডি কল কৰা হৈছে, 15 June ভিতৰত লাষ্ট ডেট অফ টেণ্ডাৰ, কামটো ষ্টাৰ্ট হ'ব। টাউনৰ ভিতৰত মেক্সিমাম ঢালাই কৰি ৰাস্তা হ'ব, যাতে এনেকুৱা ৰাস্তাটো হ'ব যাতে আগন্তুক 50 years মিনিমাম শ্ৰীভূমি টাউনৰ ৰাইজে এটা সকাহ পায়, যাতে এটা শান্তিত থাকিব পাৰে আৰু ভাল ৰোড যাতে এটা উপহাৰ পায়, তাৰ কাৰণে ৰাস্তাটো এনেকুৱা কনষ্ট্ৰাকশ্যন হ'ব।
1: অসম চৰকাৰে ডিমা হাছৰ বাবে 3,875 কোটি টকা ব্যয় সাপেক্ষ জলবায়ু অনুকূল পথ নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে বিশেষ প্ৰকল্পৰ কালি শুভাৰম্ভ কৰে। বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত পুঁজিৰে জিলাখনৰ পাহাৰীয়া পথ উন্নয়নৰ বাবে এই পৰিকল্পনা লোৱা হৈছে। কালি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত বিশ্ব বেংকৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, কাৰিকৰী বিশেষজ্ঞ, পৰামৰ্শদাতা আৰু অংশীদাৰসকল উপস্থিত আছিল। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত হৰ্মুজ প্ৰণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশত সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি পৰিষদীয় চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি বিটিচিৰ সকলো কাৰ্য

0: বাহি পাৰিষদ আৰু পাৰিষদসকলৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাস কৰা হৈছে। কোকৰাঝাৰৰ বড়োলেণ্ড সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ অন্তত কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে সাংবাদিকৰ আগত এই কথা সদৰি কৰে।
1: গুৰুত্বপূৰ্ণ আমাৰ কেবিনেট বৈঠক আছিল। ইয়াত আমি কেইবাটাও বিষয়ত আলোচনা কৰিছোঁ। তাৰে ভিতৰত আমি সিদ্ধান্ত লৈছোঁ বিটিচিৰ ভিতৰত মাৰ্কেটছ এণ্ড ফেয়াৰ বিভাগত আমি নতুনকৈ কেইবাটাও কেটেল মাৰ্কেট স্থাপন কৰিম আৰু বন্ধ হৈ থকা যিখিনি কেটেল মাৰ্কেট আছিল সেইবিলাকক খোলাৰ কাৰণে ইতিমধ্যে আমি আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত ল'লে। আমাৰ যিখিনি লেণ্ড আৰু লেণ্ড ৰিভিনিউ ৰিলেটেড বিষয় আছিল মাটি সম্পৰ্কত, আমি মাটি লেণ্ডলেছ মানুহ পট্টা দিয়াৰ কাৰণে যিবিলাক কথা আমি যোৱা নিৰ্বাচনৰ আগত কমিট কৰা হৈছিল তাৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিছোঁ।
0: শ্ৰী বসুমতাৰীয়ে কয় যে ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদানৰ বাবে প্ৰকৃত ভূমিহীন নাগৰিকক চিনাক্ত কৰাৰ বাবে মাণ্ডলী সমিতি গঠনৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে বিটিচি অঞ্চলত নতুনকৈ গৌহাট স্থাপন কৰাৰ উপৰি বন্ধ হৈ থকা গৌহাটসমূহ পুনৰ মুকলি কৰাৰ বাবেও কালিৰ বৈঠকত কাৰ্যকৰী সিদ্ধান্ত লোৱা হয়। কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাৰ বিজুলীবাৰীস্থিত আই টি পাৰ্ক চৌহদত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক একেটা চৌহদতে অনলাইন পৰীক্ষা কেন্দ্ৰ খোলাৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত বিটিচিৰ পৰিষদীয় চৰকাৰে লীজত দিয়া সিদ্ধান্ত গ্ৰহণ কৰা বুলি শ্ৰী বসুমতাৰীয়ে জানিবলৈ দিয়ে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনত উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে। আজিৰ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ পূবৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত দেশৰ শীৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত অসমে দ্বিতীয় স্থান লাভ কৰি শৈক্ষিক ক্ষেত্ৰখনত উল্লেখনীয় ৰূপান্তৰৰ সূচনা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ বিকাশৰ ক্ষেত্ৰত শীৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দিয়া কাৰ্যই বৃহৎ পৰিসৰৰ ৰূপান্তৰক প্ৰতিফলিত কৰিছে। তেওঁ লগতে বিগত 10 বছৰত ৰাজ্যৰ বিদ্যালয়সমূহত বিজুলী সংযোগ, কম্পিউটাৰৰ লভ্যতা, ছোৱালীৰ প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ আদি নিৰ্মাণৰ ক্ষেত্ৰতো উল্লেখনীয় সফলতা লাভ কৰে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে শৈক্ষিক আন্তঃগাঁথনিৰ সুদৃঢ়কৰণ আৰু শিক্ষাৰ্থীৰ বাবে সম্ভাৱ্য সকলোধৰণৰ সুযোগ বৃদ্ধি কৰিবলৈ গ্ৰামাঞ্চল আৰু অনুন্নত ঠাইসমূহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে এই উন্নয়ন সম্ভৱ হৈছে। ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰৰ বিকাশৰ এয়া আৰম্ভণিহে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বিজুলী সংযোগ, কম্পিউটাৰ, ছোৱালীৰ প্ৰস্ৰাৱগাৰ আৰু ইণ্টাৰনেটৰ সুবিধা NDA চৰকাৰৰ শাসনকালত যোৱা এটা দশকত হোৱা উন্নয়নৰ সূচক। উত্তৰ পূৰ্বাঞ্চলত নিয়োজিত সামৰিক বাহিনীৰ গোটসমূহলৈ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ যোগান সম্প্ৰসাৰণৰ বাবে যোৱা মঙলবাৰে ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচন আৰু আছাম ৰাইফলছৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে অংশগ্ৰহণকাৰী সমবায়সমূহৰ বছৰি প্ৰায় 44 কোটি টকা উপাৰ্জন হ'ব বুলি আশা কৰা হৈছে। নতুন দিল্লীত স্বাক্ষৰিত এই চুক্তিয়ে বৰ্তমানৰ ব্যৱস্থাক সম্প্ৰসাৰিত কৰিব। ইয়াৰ অধীনত আমুল, নন্দিনী আৰু ৱাৰানাকে ধৰি বিভিন্ন সমবায়ে আছাম ৰাইফলছৰ গোটসমূহলৈ UHT গাখীৰৰ পৰা আৰম্ভ কৰি অন্য দুগ্ধজাত সামগ্ৰীও যোগান ধৰিব। ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচনে প্ৰকাশ কৰা বিবৃতি অনুসৰি এই সম্প্ৰসাৰিত চুক্তিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ 72টা সামৰিক গোটত সতেজ গাখীৰ আৰু মাখন উপলব্ধ হ'ব। ইয়াৰ উপৰি আমুলে পনীৰ আৰু মল্টভিত্তিক খাদ্য সামগ্ৰীও যোগান ধৰিব। প্ৰচাৰ ভাৰতীয়ে অসমৰ 4গৰাকী সত্ৰীয়া নৃত্যশিল্পীক টপ গ্ৰেডৰ স্বীকৃতি দিছে। টপ গ্ৰেড স্বীকৃতি লাভ কৰা শিল্পী 4গৰাকীৰ ভিতৰত সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত ৰাজ্যৰ বিশিষ্ট

0: শিল্পী নৃত্যরত্ন রামকৃষ্ণ তালুকদার, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পী অনিতা শৰ্মা, ডাঃ মীৰ নন্দা বৰঠাকুর আৰু ৰিঞ্জুমণি শইকীয়া আছে। টপ গ্ৰেড হৈছে এগৰাকী পৰিৱেশ শিল্পীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি দিছিল। পবিতৰা অভয়াৰণ্যলৈ 2025-26 পৰ্যটন বৰ্ষত 35,242 পৰ্যটকৰ আগমন হৈছে। বিগত পৰ্যটন বৰ্ষত এই সংখ্যা আছিল 34,437। অভয়াৰণ্যখনৰ সূত্ৰই প্ৰকাশ কৰা মতে এই পৰ্যটন বৰ্ষত উদ্যানখনে 81,58,000 টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এইবাৰ 676 বিদেশী পৰ্যটকে অভয়াৰণ্যখন ভ্ৰমণ কৰে বুলি কোৱা হৈছে। আৰক্ষী আৰু বিশেষ অভিযানকাৰী দলে গুৱাহাটী মহানগৰীত চলোৱা ধাৰাবাহিক অভিযানত পুনৰ সাফল্য অৰ্জন কৰিছে। পৃথকে পৃথকে চলোৱা কেইবাটাও অভিযানত 7 মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ হেৰইন আৰু ভাং জব্দ কৰা হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত কালি বিশেষ কাৰ্যবাহিনীয়ে চাংচাৰী ৰেল ষ্টেচনত অভিযানত শিলচৰ ৰঙীয়া এক্সপ্ৰেছেৰে আহি থকা এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন বাক্সা জিলাৰ জয়দৰ আলী বুলি চিনাক্ত কৰা হৈছে। ইপিনে পশ্চিম আৰক্ষী জিলাৰ বিশেষ অভিযানকাৰী দল আৰু ভৰলুমুখ আৰক্ষীয়ে মাছখোৱাত চলোৱা অভিযানত দুলু আলী নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা চাবোনৰ বাকচত লুকাই ৰখা মাদক দ্ৰব্য উদ্ধাৰ কৰা হয়। একেদৰে পল্টন বজাৰ আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত আশা দাস, পূজা কছাৰী, ৰাজা সিং আৰু ফকীৰ চান আলীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা নিষিদ্ধ মাদক দ্ৰব্য ভৰ্তি 24টা টেমা জব্দ কৰা হয়। আৰক্ষীয়ে লগতে জি এছ ৰোডৰ শ্ৰীনগৰ অঞ্চলত অভিযান চলাই জয় কুমাৰ নামৰ এজন লোকক বুজন পৰিমাণৰ ভাংসহ গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড়ৰ বেজপথাৰৰ জ্যোতিষ্মান বৰুৱাই দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিক্স প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতিষ্মানে কালি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত 6.85 মিটাৰ জঁপিয়াই স্বৰ্ণ পদক হস্তগত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি অসমক দেশৰ সবাতোকৈ দ্ৰুতগতি বিকাশশীল ৰাজ্য আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, ন্যায়াধীকৰণ চৰকাৰৰ কৰ্কটনা হাইকোৰ্টৰ, দিল্লীত পুনৰ বিধ্বংসী অগ্নিকাণ্ডত হোটেলতে জ্বলি গ'ল বিদেশীসহ 21 লোক আদি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ তৎপৰতাত মিয়াৰ বেদখলৰ পৰা 1.75 হাজাৰ হেক্টৰ ভূমি উদ্ধাৰ কৰা বাতৰিটো মৃত্যুমুখী পাভলৈ উভতিল সেউজ শোভা শিৰ নামেৰে নিয়মীয় বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিদেশী বহিষ্কৰণক লৈ চলা ভেকু ভাওনা পুনৰ উন্মোচিত ন্যায়ালয়ৰ মজিয়াত চৰকাৰৰ কৰ্কটনা হাইকোৰ্টৰ শীৰ্ষক এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য পৰিবহণ বিভাগৰ আবেদন কাৰ্যকৰী হলে গুৱাহাটী মহানগৰ সেৱা বাছৰ ন্যূনতম ভাড়া 15 টকা হোৱাৰ সম্ভাৱনা বুলি এটা বাতৰিক দৈনিক অগ্ৰদূত কাকতে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে দাম বৃদ্ধিয়েই নহয় ধন দিলেও পাবলৈ নোহোৱা হ'ব খাৰুৱা তেল শিৰোনামৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে মন্দাৰ গ্ৰাহত অৰ্থনীতি শিৰোনামেৰে বাতৰিটো পৰিৱেশন কৰিছে। অসমৰ স্মাৰ্ট নাৰীয়ে জিলিকাইছে ডিজিটেল ইণ্ডিয়া শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম ৰাজ্যত বাংলাদেশে ব্যাপক আগ্ৰাসন, শেহতীয়াকৈ বাগমৰাৰ পৰা গৈ শিৱসাগৰত থিতাপি জাষ্টিচ বিপ্লৱ শৰ্মা পেনেল অন ক্লজ 6 প্ৰচেছ অন টু ইমপ্লিমেণ্ট 40 ৰিকমেণ্ডেশ্যনছ শিৰোনামৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দালাই লামা ৰিচিভছ গ্ৰেমী এৱাৰ্ড এট ধৰমশালাৰ শীৰ্ষক এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ মাজলৈ পুনৰ উভতি যাওঁ।
0: বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ

কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 56 কোটি টকা আবণ্টন। ডিমা হাছাৰৰ বাবে জলবায়ু অনুকূল পথ প্ৰকল্পৰ শুভাৰম্ভ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ সকলো সদস্যৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাসৰ সিদ্ধান্ত। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আৰু ডিব্ৰুগড়ৰ জ্যোতিষ্মান বৰুৱাৰ দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিক্স প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুখ।
1: নমস্কার, জিলা রেহরূপ অনুষ্ঠানত আজি আপনাদের লৈ আহিছো নলবাৰী জিলা রেহরূপ। আমার হৈতে আছে নলবাৰীৰ পৰা আমাৰ সংবাদদাতা ৰমেন কলিতা। ডিব্ৰুগড় জিলাৰ মৰাণৰ পিছত নলবাৰী জিলাটো দ্বিতীয়টো জৰুৰীভাৱে ৰাজপথত যুঁজাৰু বিমান অৱতৰণ কৰিব পৰা স্থান নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে। এই বিষয়ে আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: নলবাৰী জিলাৰ টিহুচকৰ পৰা মাধাপুৰালৈকে 5 কিলোমিটাৰ জোৰা ৰাষ্ট্ৰীয় ঘাইপথছোৱাত জৰুৰীভাৱে বিমান অৱতৰণ কৰিব পৰা স্থান হিচাপে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। এই পথছোৱাৰ আশে পাশে কোনো ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব পৰা নাযাব। নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এই কথা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিভিন্ন অৱস্থান সম্পৰ্কে বুজ লয়। পথছোৱাৰ আশে পাশে কোনো আন্তঃগাঁথনি নিৰ্মাণ নকৰিবলৈও সংশ্লিষ্টসকলকে নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে জিলা প্ৰশাসন আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলে সেই স্থান পৰিদৰ্শন কৰি প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে।
1: নলবাৰীৰ দুগৰাকী বিশিষ্ট পণ্ডিতক অলপতে ন্যায় শিৰোমণি আৰু মীমাংসা কেশৰী উপাধি প্ৰদান কৰা হয়। এই বিষয়ে আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অলপতে আয়োজিত এক অনুষ্ঠানত অসমৰ দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিত ডক্টৰ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংসক কেশৰী উপাধিৰে বিভূষিত কৰা হয়। শতবৰ্ষ অতিক্ৰম কৰা নলবাৰী কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবেলি অসমৰ এই দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিত ক্ৰমে দিল্লী উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ কুলাধিপতি ডক্টৰ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ ভূতপূৰ্ব মুৰব্বী অধ্যাপক ৰাষ্ট্ৰপতিৰ বিশেষ সন্মানপ্ৰাপ্ত ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংসা কেশৰী সন্মান প্ৰদান কৰে। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ সভাপতি ডক্টৰ দীনমণি ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰহ্লাদ আৰ যোশীয়ে। তেওঁ উদ্বোধনী ভাষণত নলবাৰীৰ সংস্কৃত শিক্ষাৰ চহকী পৰম্পৰাৰ বিষয়ে বক্তব্য আগবঢ়ায়। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ সম্পাদক ডক্টৰ জয়ন্ত শৰ্মা শাস্ত্ৰীয়ে আগধৰা উপাধি প্ৰদান অনুষ্ঠানতে ডক্টৰ বসন্ত কুমাৰ দেৱগোস্বামী সম্পাদিত আৰু কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ দ্বাৰা প্ৰকাশিত স্বল্প মৎস্যপুৰাণ নামৰ অমূল্য গ্ৰন্থখন উন্মোচন কৰা হয়। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ 33 সংখ্যক ত্ৰিবাৰ্ষিক সভাৰ লগত সংগতি ৰাখি এই উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে গৱেষণামূলক কৰ্মৰে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা নলবাৰী জিলাৰ কেইবাগৰাকী গৱেষকক সম্বৰ্ধনা জনোৱা হয়।
1: ছাত্ৰ ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰা বা স্কুল ড্ৰপ আউট হ্ৰাস কৰিবলৈ নলবাৰী শিক্ষাখণ্ডত এটা অভিনৱ প্ৰথা আৰম্ভ কৰা হৈছে। কিদৰেনো এই প্ৰথা গ্ৰহণ কৰা হৈছে সেই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
2: আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ উভতাই অনাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ঝাৰখণ্ডৰ আৰ্হিত অসম চৰকাৰে আৰম্ভ কৰা চিট্টি বজাও স্কুল বোলাও শীৰ্ষক এই অভিযান অসমৰ 8খন জিলাত পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত নলবাৰী জিলাৰ একমাত্ৰ পূব নলবাৰী শিক্ষাখণ্ডক সামৰি লোৱা হৈছে। শিক্ষাখণ্ডটো সকলো প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এটাকৈ হুইচেল আগবঢ়োৱা হৈছে। ইতিমধ্যে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই হুইচেলসমূহ বিতৰণ কৰা হয়। এতিয়া প্ৰতিদিনে ছাত্ৰ ছাত্ৰীসকলে পুৱা বিদ্যালয়লৈ অহাৰ সময়ত 3 দিনতকৈ বেছি দিন বিদ্যালয়লৈ নহা ছাত্ৰ ছাত্ৰীক ঘৰৰ সন্মুখত হুইচেল বজায়।

0: শিক্ষকক বিদ্যালয়লৈ লগত লৈ আহিব লাগিব। হুইচেলৰ শব্দত এতিয়া শিক্ষাখণ্ডটোৰ বিদ্যালয়সমূহ ৰজনজনাই পৰিছে।
1: জিলাৰ এহৰূপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

জিলাৰ এহৰূপ অনুষ্ঠানত আজি নলবাৰী জিলাৰ এহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা ৰমেন কলিতাক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কল্পতৰু। আপোনাৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ কল কৰিব পাৰে এই দুটি নম্বৰত 03612661876 আৰু 943540522। ফোন নম্বৰ দুটি আকৌ এবাৰ কৈ দিছোঁ, 03612661876, 943540522। অনুষ্ঠানৰ পুনতেই আজি আপোনালোকক শুনাব বিচাৰিছোঁ আমি আমাৰ প্ৰথম কলটো লৈছোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল' আমাৰ সংযোগ বিচ্ছিন্ন হৈছে। অনুষ্ঠানৰ পুনতেই আমি আজি আপোনালোকক শুনাব বিচাৰিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ গীত।

আমি শ্ৰোতাৰ ওচৰলৈ যাব বিচাৰিছোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল' ইতিমধ্যে আমাৰ ফোনৰ সংযোগ বিচ্ছিন্ন হৈছে। আমালৈ ফোন কৰিছিল গণেশগুৰিৰ পৰা অমল দাসে। তেখেতে শুনিব বিচাৰিছিল জুবিন গাৰ্গৰ কণ্ঠৰ যিকোনো এটি গীত। অমল দাস ডাঙৰীয়াৰ অনুৰোধত এইবাৰ আমি শুনাব খুজিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি গীত।

0: আমি পুনৰ শ্ৰোতাৰ ওচৰলৈ যাব বিচাৰিছোঁ। হেল্ল'
1: হেল্ল' হয় নমস্কাৰ বাইদেউ, সুপ্ৰভাত।
0: সুপ্ৰভাত, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: হয় মই গুৱাহাটী চানমাৰীৰ পৰা ৰূপালী কলিতাই কৈ আছোঁ বাইদেউ।
0: হয়, আপুনি কি গান শুনিবলৈ বিচাৰিব আজি?
1: হয় মই জুবিন গাৰ্গৰ কণ্ঠত যিকোনো এটি হিন্দী গীত বজাই দিব।
0: ঠিক আছে, তেতিয়াহ'লে আপোনাৰ অনুৰোধত আমি এইবাৰ শুনাব বিচাৰিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি হিন্দী।
1: বাইদেউ মই দুজনমান শ্ৰোতা ল'ব বিচাৰিছিলোঁ।
0: হয়, ল'ব পাৰিব।
1: আপোনালোকৰ অতি নিয়মীয়া আৰু অতি পুৰণি শ্ৰোতা শ্ৰদ্ধাৰ ইমৰাণ হুছেইন দাদা, শ্ৰদ্ধাৰ বনবাসী মণ্ডল দাদা, শ্ৰদ্ধাৰ হিতেশ্বৰ লহকৰ দাদা, বংকিম চন্দ্ৰ দাদা, গীতিকা লহকৰ বাইদেউ, গীতিকা লহকৰ নহয় গীতিকা চালয়, এইকেইজন শ্ৰোতাল আৰু সকলো শ্ৰোতালৈ মই এই গীতটি নিবেদন কৰিছোঁ।
0: ঠিক আছে, আমি আটাইলৈ নিবেদি আজি জুবিন গাৰ্গৰ কণ্ঠত এতিয়া শুনাব বিচাৰিছোঁ এটি হিন্দী ছবিৰ গীত।
1: হয় হয়, ধন্যবাদ।

0: হেল্ল'
1: হয়, আপোনাৰ নামটো জনাব আৰু ক'ৰ পৰা কৈছে জনাব।
0: হয়, মই গুৱাহাটী নুনমাটি নিজৰাপাৰৰ পৰা ইমৰান হুছেইনে কৈ আছো।
1: হয়, ইমৰান হুছেইন ডাঙৰীয়া আমাৰ নিয়মীয়া শ্ৰোতা।
0: পুৰণি এজন নিয়মীয়া শ্ৰোতা, এতিয়াও ৰেডিঅ' বা আকাশবাণীৰ প্ৰতি মোৰ নিবিড় সম্পৰ্ক এটা আছে, বিশেষকৈ অনুষ্ঠান শুনাৰ ক্ষেত্ৰত।
1: হয় হয়, আকাশবাণীৰ শ্ৰোতাৰ মাজত এটা পৰিচিত নাম। ভালে আছে, কেনে খবৰ আপোনাৰ?
0: হয়, ভালে আছো, আপোনালোকৰ ভালনে বাইদেউ?
1: হয় হয়, ভালে আছো। আজি কি গান শুনিব বিচাৰিব?
0: হয়, আজি মই মনমন্দিৰ বুদ্ধবিখনত ৰিজিত দত্ত আৰু ইনা মুখাৰ্জীয়ে কণ্ঠ দিয়া হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচাই শীৰ্ষক গীতটি শুনিব বিচাৰিছো।
1: আপোনাৰ অনুৰোধত তেন্তে আমি ৰিজিত দত্ত ডাঙৰীয়া আৰু ইনা মুখাৰ্জী।
0: হয়, মই এই গীতটি মোৰ দুজন বন্ধু,
1: হয়,
0: তেওঁলোকলৈ ডেডিকেট কৰিব বিচাৰিছো। এজন হৈছে বনবাসী মণ্ডল ৰেডিঅ' নিয়মীয় শ্ৰোতা আৰু ৰূপালী কলিতা, দক্ষিণ কামৰূপ।

0: বা কোন হয় গাঁও
1: হয় হয় তেওঁলোকলৈ নিবেদন কৰি তেতিয়াহ'লে আপোনাৰ অনুৰোধৰ গীতটি বজাবলৈ বিচাৰিছোঁ মন মন্দিৰ ছবিখনৰ পৰা গীতটি
0: হয় হয় হয়

0: আমি পৰৱৰ্তী শ্ৰোতাজনৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। হেল্ল'
1: হেল্ল' বাইদেউ, সুপ্ৰভাত।
0: সুপ্ৰভাত, কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: মই ৰঙিয়া তিনিআলি লাচিতনগৰৰ পৰা কৈছোঁ, বংকিম চন্দ্ৰ দাসে।
0: নমস্কাৰ বংকিম চন্দ্ৰ দাস ডাঙৰীয়া, কেনে আছে?
1: আছোঁ, আপোনাৰ লগত।

0: হয়, ভালে আছো।
1: আপুনি আগতে আমালৈ বৰকৈ চিঠি লিখিছিল, আজিকালি চিঠি নিলিখা হ'ল দেখোন। হয়, আজিকালি আপোনাৰ পৰা চিঠি নোপোৱা হ'লো।
2: আজিকালি
0: চিঠিৰ ঠাই হোৱাটছএপে লৈছে।
2: মনে বিচৰা গীত কল্পতৰু প্ৰায় শুনো আৰু।
0: হয় হয়, ঠিক আছে দাস
2: ডাঙৰীয়া, ৰেডিঅ'ৰ জৰিয়তে এটা খুব মানে ভাল লাগিলে কি জানে, যোৱাকালি হিতেশৰ লগৰ এটা আহিছে বন্ধুত্ব হিচাপে মোৰ ঘৰত আহিছে, খুব ভাল পাইছো আৰু।
0: হয়, ৰেডিঅ'ই আমাক তেতিয়াহ'লে এখন নতুন বন্ধু সমাজৰ লগতো চিনাকি কৰি দিছে, কেৱল অনুষ্ঠানেই নহয়। হয়, খুব ভাল খবৰ।
2: গৌৰী চানুৱাৰ, ৰূপালী কলিতা, শিকাৰ মাধৱী নাথ আৰু হিতেশৰ লগৰ এই গানটো কৰিলো।
0: হয়, ঠিক আছে, তেওঁলোকলৈ ডেডিকেট কৰি তেতিয়াহ'লে আপোনাৰ অনুৰোধৰ গীতটি বজাব বিচাৰিছো।
2: হয়।

0: আমি পৰৱৰ্তী শ্ৰোতাজনৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে? হয়, বহু দূৰৰ পৰা ফোন কৰিছে। হয় আজি হয় হয় আপোনাৰ নামটো আমি শুনিয়ে থাকোঁ, এটি পৰিচিত নাম। হয়, আজি আপুনি কি গীত শুনিবলৈ বিচাৰিব? মন যায়। হয়, তেতিয়াহ'লে মন যায় গুলছবিখনৰ পৰা আমি আপোনাক জুবিন গাৰ্গৰ কণ্ঠ এটি গীত শুনাবলৈ বিচাৰিছোঁ। ঠিক আছে, গীতটো শুনোৱা হওক। হয়, এতিয়া শুনিছেনে? হয় হয়, আমি মন যায় ছবিখনৰ পৰা আপোনাৰ প্ৰিয় এটি গীত শুনাবলৈ বিচাৰিছোঁ। ঠিক আছে, গীতটি শুনোৱা হওক।
1: যোৱা 21 মে তাৰিখে সৰ্বোচ্চ সিংহ এভাৰেষ্ট সিংহ জয় কৰি তেওঁ আহিছে। তাৰ বাবে আপোনালোকৰ ৰেডিঅ'ৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজকে জনাব বিচাৰিছোঁ।
0: হয় হয়, হয়, আপোনাৰ মাতটো আচলতে স্পষ্টকৈ শুনাত আমাৰ কিছু অসুবিধা হৈছে। হয় হয়, আমি গীতৰ মাজলৈকে যাওঁ। ঠিক আছে, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গল্পটোৰ সামৰাৰ আজি সময় হৈ আহিল। কাৰিকৰী বিজুতিৰ বাবে আপোনালোকৰ কথাবোৰ স্পষ্টকৈ শুনাত আজি কিছু ব্যাঘাত জন্মিছিল, তাৰ বাবে আমি অতিশয় দুঃখিত। আৰু জুবিনৰ কণ্ঠৰ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰে আজিৰ ফোন ইন গল্পটোৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
1: সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো মাটিৰ গান। আজিৰ মাটিৰ গান অনুষ্ঠানটিত প্ৰথমে শুনাবলৈ লৈছো হীৰকজ্যোতি শৰ্মাৰ সংগীবৃন্দৰ কণ্ঠৰ এটি টোকাৰী গীত।

0: 한 허벅 끝이다.
1: মাটিৰ গান অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কুসুম তালুকদাৰ আৰু সবিতা দাসৰ কণ্ঠত এটি বনগীত। গীতৰ ৰচনা ৰুদ্ৰ বৰুৱাৰ।

মাটিৰ গান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। দীপ্তিৰাণী মেডকৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ এটি মিচিং ঐনিতম।

0: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: মাটিৰ গান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সন্তোষ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠত এটি কাৰ্বি গীত।

মাটিৰ গান অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সৌজন্যমূলক সাক্ষাৎ কৰাৰ পাছত ৰাষ্ট্ৰপতি ভৱনত স্থাপন কৰা 11টা ধ্ৰুপদী ভাষাৰ পুথিভঁৰাল গ্ৰন্থকুটিৰ দৰ্শন কৰে। এই বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে এই কুটিৰত অসমৰ সাঁচিপতীয়া পুথি, সাঁচিপাত প্ৰস্তুত আৰু লিখনৰ ঐতিহ্য সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। অসম চৰকাৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু বিভিন্ন সত্ৰ অনুষ্ঠানৰ সহযোগত সংগৃহীত এই অমূল্য সম্পদসমূহে নতুন প্ৰজন্মক অসমৰ সমৃদ্ধ ঐতিহ্য আৰু জ্ঞান সংস্কৃতিৰ সৈতে পুনৰ সংযোগ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। 500ত অসমীয়া গ্ৰন্থ আৰু সাঁচিপতীয়া পুথিৰে সমৃদ্ধ এই পুথিভঁৰালে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰা বুলি পুথিভঁৰালৰ বিষয়ববীয়া প্ৰকাশ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰাৰো সম্ভাৱনা আছে। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্টেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতে প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতে নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিৰ অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শনো দাঙি ধৰিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি কাইলৈৰ পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। যোৱা শিক্ষাবৰ্ষত 55,198 বিদ্যালয় পঞ্জীয়ন হৈছিল যদিও 51,024 বিদ্যালয়েহে পৰ্টেলত গছপুলি ৰোপণৰ তথ্য আপলোড কৰিছিল। বাকী থকা বিদ্যালয়সমূহকো পৰ্টেলত তথ্য দাখিল কৰিবলৈ কোৱা হৈছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত কাইলৈ বিশ্ব পৰিৱেশ দিৱস পালনৰ প্ৰস্তুতি চলোৱা হৈছে। লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ সমীপৰ চুকাফা সমন্বয় ক্ষেত্ৰত এই উপলক্ষে গছপুলি ৰোপণৰ লগতে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে জলবায়ু পৰিৱৰ্তন। পবিতৰা অভয়াৰণ্যলৈ 2025-26 পৰ্যটন বৰ্ষত 35,242 পৰ্যটকৰ আগমন হৈছে। বিগত পৰ্যটন বৰ্ষত এই সংখ্যা আছিল 34,437। অভয়াৰণ্যখনৰ সূত্ৰই প্ৰকাশ কৰা মতে এই পৰ্যটন বৰ্ষত উদ্যানখনে 81,58,000 টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এইবাৰ 676 বিদেশী পৰ্যটকে অভয়াৰণ্যখন ভ্ৰমণ কৰে বুলি সূত্ৰটোত কোৱা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 kHz আৰু FM বেণ্ডৰ 101.6 MHz, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত

0: परात्माना।
1: परागमाला लाइफ हुनीले
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এইখনি গাওঁ বুকুৰ আপোন শীৰ্ষক এখনি সংগীতালক্ষ।
1: গাঁওখনি মোৰ বুকুৰে আপোন,

0: আমাৰ গাঁও সপোনৰ গাঁও। গাঁও বুলি ক'লেই চকুৰ আগত ভাহি উঠে সেউজীয়া ধাননি পথাৰ, মুকলি আকাশ, বুৱতী নদী, চৰাইৰ কলৰৱ, যি চৰাইৰ মাতত আৰম্ভ হয় গাঁৱৰ পুৱাতি।
1: পুৱাৰ ফিকা চাহ একাপৰ পৰা শীতৰ সন্ধিয়া জুহালত বহি জলপানৰ জুতি, অথবা গ্ৰীষ্মকালৰ জোনাক নিশাত আইতাৰ বিচনীৰ বা লৈ শুনা সাধুবোৰেই দি যায় আপোন আপোন লগা গাঁৱৰ অনুভূতি।

গাঁও য'ত আবদ্ধ হৈ থাকে এখন সপোনৰ পৃথিৱী, য'ত জীৱন যৌৱনে সেউজীয়া হৈ জি উঠিবলৈ শিকে। বকুল শেৱালি বুটলি পাৰ হোৱা ল'ৰালিক পাহৰিব পাৰে বা কোনে?

নাঙলৰ শিৰলত সেউজীয়া সপোন সিঁচে কৃষকে। ধৰাৰ বুকু ফালি পোখা মেলা লক্ষ্মীক আদৰিবলৈ সাজু হৈ উঠে প্ৰতিটো ঘৰ্মাক্ত দেহ। সেই

0: কবিয়ে লিখি গৈছে।
1: নাঙলৰ শিৰলুত সোণফলা মাটিৰ কামনা, ঘৰমাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিতা।

0: আচলতে সঁচাই প্ৰতিজন মানুহৰ বাবেই গাঁওখন মৰমৰ। ফাগুনৰ দিনত শিমলু ফুলেৰে চকা বনাই সমনীয়ৰ লগত খেলি থাকোঁতেই মাৰ এচাৰিৰ কোবত ততাতৈয়াকৈ ঘৰলৈ লৰমৰা, পিতাইৰ গলগলীয়া মাতৰ ভয়ত চিঞৰি চিঞৰি পঢ়াৰ কথাই সপোনৰ গাঁওখনক আজীৱন প্ৰতিস্ফুট কৰে।
1: এয়া কেৱল এজন দুজনৰ কাহিনীয়ে নহয়, গাঁৱৰ ধূলি মাটিত জীৱন কটোৱা প্ৰতিজন ব্যক্তিৰেই ভাল লগা অথচ ক'বলৈ ৰৈ যোৱা কিছু কথা।

0: পথাৰ ধানেৰে উপচি পৰে। সোৱণি নদীৰ পানী ভৰা ঘাট মৰৈ বেপাৰ কৰে। ছালত কোমোৰা লাও জিকা ভোল ভঁৰালত জহা ধান গোহালিত গৰু পুখুৰীত মাছ বাৰীত তামোল পাণ।
1: সোৱণি গাঁও, যি গাঁৱত থাকিলে উমান পোৱা যায় প্ৰতিটো ঋতুৰেই সুকীয়া মানসিকতা। গ্ৰীষ্মই প্ৰখৰ ৰ'দৰ উত্তাপত গাঁৱৰ ৰাইজৰ সংগ্ৰামৰ ছবি দাঙি ধৰাৰ সমান্তৰালকৈ সেই ৰাইজৰ বুকুৰ উত্তাপ উটুৱাই সেউজীয়া সপোনৰ বাট দেখুৱাই বৰ্ষা ঋতুৱে।
2: তাৰ লগে লগে আকৌ প্ৰকৃতিক নতুন ৰূপত নতুন ৰহণেৰে সজাই পৰাই তুলি ধৰে শৰতে, যাৰ স্পৰ্শ আকুলতাত জোনাক নামে, নিয়ৰ সৰে, শেৱালি কহুৱাই মিচিকি হাঁহে। শৰতে সজোৱা সেউজীয়া পথাৰক সোণোৱালি কৰে হেমন্ত ঋতুৱে।
1: শীতৰ জাৰৰ প্ৰকোপত জুহালৰ স্মৃতিয়ে বুকুত সাঁচ মহুৱাই যায় অজস্ৰজনৰ। এই শীততেই আকৌ পথাৰৰ লখিমী ঘৰৰ চোতাল পায়হি, যাৰ পৰশত আকৌ এটি নতুন সাজ পিন্ধে প্ৰকৃতিয়ে, বসন্তৰ সাজ, যি সাজত প্ৰাণ চঞ্চল হৈ পৰে সকলোৰে।
2: এই ধৰক আনন্দত আত্মহাৰা হৈ আয়ুৰ চোতালত কোনোৱে গায় বিহুগীত, আকৌ কোনোৱে নাচে ঢোল পেঁপাৰ লহৰত।

0: গাঁৱত নাপায় কি, নেদেখে কি, নাথাকে কি, সেয়ে কবিয়ে কৈ গৈছে।
1: শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল সৰা, শুৱনি আমাৰ ধান।

0: এয়াই গাঁও
1: য'ত সকলো এক,
0: য'ত এখন ঘৰৰ চোতালেই সকলোৰে,
1: য'ত সকলোৱে মিলি ভগৱানক পূজে,
0: য'ত আপোনাৰ পথাৰ মানে আমাৰো পথাৰ,
1: য'ত আপোন আপোন লাগে। সঁচাকৈ
0: গাঁওখনি মোৰ বুকুৰে আপোন।

ইমান পৰে শ্ৰোতাসকলে এই শুনি গাওঁ বুকুৰ আপোন শীৰ্ষক সংগীতালক্ষ্য শুনি শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সৌজন্যমূলক সাক্ষাৎ কৰাৰ পাছত ৰাষ্ট্ৰপতি ভৱনত স্থাপন কৰা 11টা ধ্ৰুপদী ভাষাৰ পুথিভঁৰাল গ্ৰন্থকুটিৰ দৰ্শন কৰে। এই বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে এই কুটিৰত অসমৰ সাঁচিপতীয়া পুথি, সাঁচিপাত প্ৰস্তুত আৰু লিখনৰ ঐতিহ্য সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। অসম চৰকাৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু বিভিন্ন সত্ৰ অনুষ্ঠানৰ সহযোগত সংগৃহীত এই অমূল্য সম্পদসমূহে নতুন প্ৰজন্মক অসমৰ সমৃদ্ধ ঐতিহ্য আৰু জ্ঞান সংস্কৃতিৰ সৈতে পুনৰ সংযোগ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। 500ত অসমীয়া গ্ৰন্থ আৰু সাঁচিপতীয়া পুথিৰে সমৃদ্ধ এই পুথিভঁৰালে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰা বুলি পুথিভঁৰালৰ বিষয়ববীয়াই প্ৰকাশ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তি অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি কাইলৈৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। যোৱা শিক্ষাবৰ্ষত 55,198 বিদ্যালয় পঞ্জীয়ন হৈছিল যদিও 51,024 বিদ্যালয়েহে পৰ্টেলত গছপুলি ৰোপণৰ তথ্য আপলোড কৰিছিল। বাকী থকা বিদ্যালয়সমূহকো পৰ্টেলত তথ্য দাখিল কৰিবলৈ কোৱা হৈছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত কাইলৈ বিশ্ব পৰিৱেশ দিৱস পালনৰ প্ৰস্তুতি চলোৱা হৈছে। লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ সমীপৰ চুকাফা সমন্বয় ক্ষেত্ৰত এই উপলক্ষে গছপুলি ৰোপণৰ লগতে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে জলবায়ু পৰিৱৰ্তন। ৰাজ্যিক ফুল কপৌফুলৰ ৰঙেৰে, নীলা আৰু বেঙুনীয়াৰ সমাহাৰেৰে গুৱাহাটী মহানগৰীক নতুন ৰূপ দিবলৈ ওলোৱা অভিযান কাইলৈ দিছপুৰৰ পৰা আৰম্ভ কৰা যোজা চলোৱা হৈছে বুলি স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে প্ৰকাশ কৰিছে। তেওঁ কালি গুৱাহাটীত সাংবাদিকৰ আগত কয় যে এজাৰ আৰু কাঞ্চন গছ ৰোপণেৰে গুৱাহাটীখনক বেঙুনীয়া মহানগৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাই বিধায়কগৰাকীয়ে কয় যে কাইলৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কপৌ ফুলৰ লগতে থলুৱা প্ৰজাতিৰ উদ্ভিদ এজাৰ আৰু কাঞ্চন ৰোপণৰ বাবে বাছি লোৱা হৈছে।
1: গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, শৰদৰ পৰা দেৱতায়ো চাগে ৰ লাগি চাব গুৱাহাটী। সেইকাৰণে আমি এই অভিযান আৰম্ভ কৰিব খুজিছোঁ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ দিনাখন। প্ৰত্যেকজন আমাৰ বিশেষকৈ দিছপুৰ সমষ্টিত, মই এতিয়া সদ্যহতে দিছপুৰ সমষ্টিৰ কথাই কৈছোঁ কাৰণ ইয়াত পাহাৰ বেছি আছে, আমি সকলোকে উদগনি জনাম আৰু আমাৰ ফালৰ পৰাও আমি এটা অভিযান চলাম ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ত। এটা মেছেজ, এটা বাৰ্তা দিবৰ কাৰণে আমি সকলোৱে মিলি পেলাই দিছপুৰ সমষ্টিত আৰু মোৰ সতীৰ্থসকলকো মই অনুৰোধ কৰিম গুৱাহাটীৰ বেলেগ বেলেগ জেগাত এই আজাৰেই হওক, কাঞ্চনেই হওক, এইবিলাক গছ ৰোপণ কৰাই নহয়, ৰোপণ কৰাৰ লগে লগে, কাৰণ এই গোটেই পানীৰ গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি পানী আনকি জলাশয়তো এইবিলাক গছ হয়, পাহাৰৰ মাটিতো এইবিলাক গছ হয়। সেইকাৰণে এই গছবিলাক ৰোপণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম।
0: দিছপুৰ ক্লক টাৱাৰৰ তলত এজাৰ পুলি ৰোপণেৰে অভিযান আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। বিধায়কগৰাকীয়ে কয় যে প্ৰতিটো সমষ্টিত 1 লাখকৈ গছপুলি ৰোপণ কৰা হ'ব। তেওঁ কয় যে আধুনিক সা সুবিধা, আন্তঃগাঁথনি আৰু জনসাধাৰণৰ বাবে প্ৰয়োজনীয় সুবিধা বৰ্ধনৰ লগতে গুৱাহাটীৰ নিজাববীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্যে পাৰ্পল চিটি অভিযানৰ পৰিকল্পনা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব। জাগীৰোদ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই কালি জাগীৰোদ সমজিলাৰ আয়ুক্ত আৰু বন বিভাগৰ কেইবাগৰাকীও বিষয়াৰ সৈতে সোণাইকুছি পাহাৰ এলেকা পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁ এই অঞ্চলটোৰ সমস্যাসমূহৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে সোণাইকুছি পাহাৰ আৰু বনৰীয়া হাতীৰ মুক্ত বিচৰণভূমি আৰু জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। আনহাতে চোৰাং চিকাৰী কাৰ্যকলাপৰ ফালৰ পৰা অঞ্চলটো স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হয়। বিধায়কগৰাকীয়ে বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হৈ হস্তিকুলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি চোৰাং চিকাৰ ৰোধ কৰাৰ বাবেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। দৰং জিলাৰ মঙলদৈৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহীৰ থিতাতে নিহত হয়। এই ঘটনাত আন দুজন মটৰচাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। নিহত লোকজন বিদ্যুৎ ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে। আহত দুজনক ততালিকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত চাপ্লাই গাঁৱত অভিযান চলাই 1 কিলোগ্ৰাম ভাং জব্দ কৰাৰ লগতে দীপক দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত ধূপধৰা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগে অনাগত সময়তো নিষিদ্ধ ড্ৰাগছ মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন শুনানিৰ বাবে অগ্ৰাহ্য আৰু শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: একক হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে আশিকী টু চিনেমাখনৰ পৰা কেইটিমান গীত। প্ৰথমেই শুনক অৰিজিৎ সিঙৰ কণ্ঠৰ এই গীতটি।

একক চিনেমাৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে আশিকিটো চিনেমাখনৰ পৰা গীত কেইটিমান শুনিলে। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইদেউৰ বুলনী।

0: আইডিয়াল কুলনীৰ সমুশ্ৰতা লৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছো। শ্ৰোতা আইডিয়াসকল, আজিৰ বুলনিত আমি আলোচনা কৰিবলৈ লৈছো গ্ৰীষ্মৰ দিনৰ বিভিন্ন ধৰণৰ চৰবত। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে খাদ্য বিশেষজ্ঞ পম্পী শৰ্মা খাওন। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছো।
1: আপোনালোককো ধন্যবাদ জনালো এই সুন্দৰ অনুষ্ঠানটোৰ কাৰণে মোক নিমন্ত্ৰণ কৰি আনিলে।
0: আৰু এইটো আমাৰ মহিলাৰ অনুষ্ঠান,
1: মহিলাৰ অনুষ্ঠান
0: হয়। মহিলা মানে আমি যদিও বিভিন্ন কামত ব্যস্ত থাকো, কিন্তু আমাৰ ৰন্ধা বঢ়াটো এটা নিচা, জানো
1: বাইদেউ,
0: সেইটো আমি প্ৰায় সকলো মহিলাই কৰি ভাল পাওঁ। সুন্দৰকে এসাঁজ ৰান্ধি দিওঁ, সুন্দৰ কিবা এটা বস্তু, ঘৰুৱা বস্তু তৈয়াৰ কৰোঁ, স্বাস্থ্যসন্মত কিছুমান বস্তু তৈয়াৰ কৰোঁ। আৰু এনেবোৰ কথাই যাতে

0: শ্রোতার মাজলে যায়,
1: হয়
0: আমার আইডিয়াগুলো নিয়ে এটো এটা উদ্দেশ্য।
1: হয়, মই আগতেও চাইছোঁ, মানে শুনিছোঁ আইডিয়াৰ বুলনি গোটেই অনুষ্ঠানবোৰ খুব ভাল লাগে আৰু খুব সহজ সৰলকৈ আপোনালোকে অনুষ্ঠানটো উপস্থাপন কৰে, সেইটো এটা খুব ভাল লগা দিশ। যিহেতু আমি মহিলাসকলে সাধাৰণভাৱে কথাখিনি বুজাই দিলে খুব ভাল পাওঁ,
0: সেইটো শ্ৰোতাসকলে বুজি পায়।
1: বুজি পায়।
0: আৰু আজি আমি ইতিমধ্যে শ্ৰোতাক কৈছোৱে যে আমি গ্ৰীষ্মৰ দিনত, যিহেতু এতিয়া গৰম কাল আৰু জেঠ মাহ পৰিছে, জেঠত আমাৰ গৰম আৰম্ভ হৈছে বহাগৰ পৰাই, তথাপিতো জেঠৰ পৰা ইয়াৰ তাপমাত্ৰাটো বেছি
1: বাঢ়ি আহে
0: আৰু যাৰ কাৰণে আমি চৰবত বা পানীয় আমি পান কৰা অত্যন্ত উপকাৰী আমাৰ কাৰণে, আমি উচিত। এতিয়া আমি বিভিন্ন ধৰণৰ কথাই আজি আপোনাৰ লগত, কিন্তু প্ৰথমতে আপুনি যদি অকণমান উপকাৰিতাৰ বিষয়ে কয়।
1: হয় হয়, আচলতে ক'বলৈ গ'লে আমাৰ থলুৱা উপাদানসমূহৰ পৰা প্ৰস্তুত কৰা খাদ্যই হওক বা চৰ্বতজাতীয় পানীয়ই হওক খুব বেছি উপকাৰী। যিহেতু আমাৰ থলুৱা খাদ্যসমূহত আমি যোনখিনি বিচাৰোঁ, খনিজ পদাৰ্থ, ভিটামিন বা এণ্টি অক্সিডেণ্ট, আমি যোনখিনি সাধাৰণ আমাৰ থাকিব লগা গোটেই উপাদানখিনি পোৱা যায়, তাৰোপৰি বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ। আচলতে বজাৰৰ ৰঙীন পানীয়খিনিতকৈ আমি ঘৰতে প্ৰস্তুত কৰি, অকল পানীয় বুলিয়েই নহয়, সকলো খাদ্য যদি ঘৰত প্ৰস্তুত কৰি খাওঁ, খুব স্বাস্থ্যসন্মত আৰু খুব গুণসম্পন্ন হয়, আচলতে খুব ভাল হয়।
0: আৰু গৰমকালীন সেইকাৰণে চৰবতৰো বিভিন্ন ধৰণৰ
1: উপকাৰিতা আছে।
0: অনুষ্ঠানৰ প্ৰথমতে আমি আজি আপোনাৰ পৰা থলুৱা ফল মূল, পাচলি, ফুল ইত্যাদিৰ দ্বাৰা কেনেধৰণে প্ৰস্তুত কৰিব পাৰি, চৰবত প্ৰস্তুত কৰিব পাৰি, এই বিষয়ে শুনিম। প্ৰথমতে বাইদেউ আপুনি থলুৱা ফল মূলৰ বিষয়ে আমাক কওক।
1: হয় হয়, আচলতে ক'বলৈ গ'লে মই আগতেও কৈছোঁ, বজাৰৰ ফল মূলবোৰতকৈ আমাৰ থলুৱা ফল যেনে বগৰী, আমলখি আৰু কল, ভীমকল, আৰু তাৰ উপৰিও আপোনাৰ পাচলিৰ ভিতৰত আছে কোমোৰা, জাতিলাও আৰু বিভিন্ন ধৰণৰ পাচলি আছে, আৰু লগতে এল'ভেৰা আছে, আৰু লগতে ফুলৰো বহুত তেনেকুৱা গুণাগুণ আছে। যিহেতু জবা ফুল আমি চবেই জানো বহুত ভাল উপকাৰী গুণাগুণ থকা, অপৰাজিতা ফুল, এই আটাইবোৰ উপাদানেৰে বিভিন্ন ধৰণৰ চৰবত প্ৰস্তুত কৰিব পৰা যায় আৰু খুবেই গুণসম্পন্ন হয়। যেনে ধৰক এল'ভেৰা, এল'ভেৰা আমাৰ ছালৰ কাৰণে খুব ভাল, এল'ভেৰাক ছালকুঁৱৰী বুলিও কোৱা হয় অসমীয়াত, খুব বেছি ভাল হয়। আৰু আজিকালি আয়ুৰ্বেদিক প্ৰতিটো দৰৱতে আচলতে এল'ভেৰাৰ গুণাগুণ, আয়ুৰ্বেদিক বুলি নহয় বিভিন্ন ধৰণৰ দৰৱতে পোৱা যায়, যিহেতু তেনেকৈ আমি ঘৰতে এল'ভেৰাৰ চৰবত প্ৰস্তুত কৰিও খাব পাৰোঁ।
0: সেইটো
1: হয় আমি কি কৰিব লাগিব, আচলতে মই অকণমান কৈ লওঁ, মই কিন্তু যিহেতু চহৰতে থাকোঁ কিন্তু মই মোৰ ফুলৰ বাগানৰ টাবত লগাই লৈছোঁ, যিহেতু বজাৰত কিনাতকৈ ঘৰৰ বস্তুবোৰ বেছি উপযোগী, সেইদৰে লগাই লৈছোঁ। আৰু তাৰ পৰা এল'ভেৰাটো কাটি আনিব লাগে, কাটি আনি প্ৰায় 10-15 দিনৰ সময় থিয় কৰাই ৰাখিব লাগে। এইটো কাৰণে এল'ভেৰাৰ এটা হালধীয়া পদাৰ্থ এটা ওলায়, ৰস এটা ওলায়, যোনটো মানে শৰীৰৰ কাৰণে হানিকাৰক, ক্ষতিকাৰক। সেইখিনি থোৱাৰ পাছত যেতিয়া গুচি যাব, তাৰ পৰা ধুনীয়াকৈ এল'ভেৰাডাল ধুব লাগে, ধুই ওপৰৰ সেউজীয়া অংশ কাটি পেলাই যোনটো জেল আছে সেইটো চামুচৰ সহায়েৰে উলিয়াই ল'ব লাগে, আৰু মিক্সি জাৰত সেই এল'ভেৰাখিনি ল'লে তাতে হিচাপ অনুসৰি পানী আৰু অকণমান জিৰা গুড়ি ল'ব লাগে। জিৰা গুড়ি মানে আচলতে হজম কৰে জিৰাই, অকণমান জিৰা গুড়ি ল'ব, আৰু জিৰা গুড়িটো সদায় ঘৰত প্ৰস্তুত কৰি ল'ব। মই সাধাৰণতে যি অনুষ্ঠানতেই নাযাওঁ, আচলতে মই নিজেও ঘৰত ব্যৱহাৰ কৰোঁ, সেইকাৰণে সকলোকে সেইটো ক'বলৈ চেষ্টা কৰোঁ। জিৰা কিনি আনিলে, কিনি আনি ধুলে, ধুই শুকুৱাই ধুনীয়াকৈ মিক্সিত গুড়ি কৰি সেইখিনি পাউডাৰ প্ৰস্তুত কৰিব লাগিব। সেইদৰে কৰি খালে বজাৰত বিভিন্ন ৰং বা কিবা মিল হৈ থাকিব পাৰে, কিন্তু এইদৰে কৰিলে খুব বেছি ভাল হয় ঘৰত, জিৰা গুড়ি স্বাস্থ্যৰ কাৰণে উপযোগী। সেই জিৰা গুড়ি ল'লে আৰু লগতে অকণমান ক'লা নিমখ বা সন্ধক নিমখ ল'ব পাৰে, তেতিয়াও হজম কৰে, আচলতে ক'লা নিমখে হজম কৰাত সহায় কৰে। আৰু লগতে চেনিটো আজিকালি খাব নালাগে, পৰাপক্ষত চেনি নুখুৱাই বেছি ভাল, তেতিয়া আপুনি তাৰ ঠাইত তালমিচি ব্যৱহাৰ কৰিব পাৰে, যিহেতু তালমিচিও স্বাস্থ্যৰ পক্ষে উপকাৰী, বা তালমিচি নাথাকিলে অকণমান গুড়ো ল'ব পাৰে। সেই গোটেইখিনি ধুনীয়াকৈ মিক্সিত মাৰি ল'লে আৰু এখন চাকনিৰ সহায়েৰে চাকিলে, আৰু তাতে শেষত অকণমান নেমু চেপি ল'লে আচলতে টেষ্টটো খুব ধুনীয়া হয়। অকণমান নেমু চেপি সেইদৰে এল'ভেৰাৰ জুচটো প্ৰস্তুত কৰিব পাৰে আৰু ফ্ৰিজত ৰাখিলে এসপ্তাহলৈকে কিন্তু খুব ধুনীয়াকৈ থাকে। এসপ্তাহলৈকে প্ৰস্তুত কৰি ফ্ৰিজত ৰাখিব পাৰে। তাৰ ভিতৰতে আৰু এটা মই ক'ব বিচাৰিছোঁ, পাতে গজা বুলি কয় দুপৰ টেঙা। দুপৰ টেঙা বহুত বেছি উপকাৰী, সাধাৰণতে কিডনীত পাথৰ বা তেনেকুৱা বিভিন্ন পেটৰ ৰোগৰ কাৰণেও বহুত ভাল হয়। আৰু দুপৰ টেঙাত সেইদৰে চৰবত প্ৰস্তুত কৰিব পাৰি। দুপৰ টেঙা পাতটো আনিলে, আনি ধুনীয়াকৈ ধুই ল'লে, সেই মিক্সিতে দি তাতে অকণমান একেখিনি উপাদানেই লাগিব, ক'লা নিমখ, জিৰা গুড়ি আৰু লগতে অকণমান নেমু চেপি হিচাপ অনুসৰি পানী দি সেইখিনি জুচ প্ৰস্তুত কৰি সেইখিনি

0: খাব পাৰে, খুব ভাল হয় আচলতে,
1: চাটনি
0: হিচাপেও খাব পাৰে। কিন্তু
1: আৰু আমাৰ যেতিয়া গৰমকালীন এনেকুৱা যেতিয়া আলহী আহে, তেওঁক যদি এনেকুৱা এগিলাচ আমি চৰবত দিব পাৰো, আগবঢ়াই দিব পাৰো, আমাৰো ভাল লাগিব,
0: ভাল লাগে,
1: তেওঁৰো ভাল লাগে, ইমান স্বাস্থ্যসন্মত
0: শীতল পানী
1: আৰু আমাৰ ফালৰ পৰা দিওঁ।
0: হয়, আৰু গৃহিণী আচলতে গৌৰৱ বুলিয়েই ক'ব লাগিব। আমি গৃহিণীসকল, মাতৃ গৃহিণী সকলোৱে যেতিয়া সন্তানকেই হওক বা আলহী অতিথিকেই হওক, ঘৰৰ বেলেগ সদস্যসকলকে হওক, যেতিয়া নতুন কিবা এটা সোৱাদ, ঘৰুৱা সোৱাদ দিবলৈ পাওঁ, খুব ভাল লাগে। আৰু বিশেষকৈ ল'ৰা ছোৱালীবোৰে ৰঙীন বস্তু ভালেই পায়,
1: তেনেকুৱা ধৰক
0: কথা পাতি। হয় হয়,
1: আৰু এতিয়া বতৰৰ ফল উপলব্ধ আৰু গৰমকালীনে বেছিভাগ ফল মূল বজাৰত উপলব্ধ হয় বা আমাৰ বাৰীয়ে ঘৰে হয়, তেনেকুৱাতো বাইদেউ বহু ধৰণৰ ফল মূল আছে, এই বিষয়ে আমাক অকণমান কওকচোন।
0: হয় হয়, তেনেকুৱা আপোনাৰ ঘৰুৱা ফলৰ ভিতৰত মই আৰু এটা উপকাৰী ক'ব বিচাৰিছোঁ, ভীমকল। ভীমকল খুব বেছি উপকাৰী, আৰু ভীমকল পেট ঠাণ্ডা কৰি ৰাখে, ভীমকল খাব লাগে। আৰু ভীমকলৰ জোৰণি বুলি কোৱা হয়, মই জোনবিধ চৰবতৰ কথা ক'বলৈ ওলাইছোঁ,
1: এইটো আমাৰ এটা
0: পৰম্পৰাগত খাদ্য হয়,
1: যেনেকৈ চাউলৰ জোৰণি,
0: হয় হয়,
1: বিভিন্ন ধৰণৰ
0: হয়, থেকেৰাৰো জোৰণি। আচলতে এইকাৰণেই জোৰণি বুলি কোৱা হয়, পেট ঠাণ্ডা পেলায়, জোৰ পেলাই দিয়ে, সেইটো কাৰণে শব্দটো জোৰণি। আৰু খুব, কিন্তু অসমীয়া শব্দবোৰ শুনিবলৈ খুব শুৱলা, খুব ভাল লাগে শুনি। আৰু সেইদৰে আপোনাৰ ভীমকল ধুনীয়াকৈ বাকলিটো গুচাই গোল স্লাইচ বা কাটি ল'লে, টুকুৰাকৈ কাটি ৰাতি তিয়াই থৈ দিলে, আৰু লগতে অকণমান তালমিচি দিব পাৰে, নিদিলেও হয়, যিহেতু প্ৰাকৃতিক মিঠা এটা থাকেই ভীমকলত। আজিকালি যিহেতু সকলো চুগাৰ পেচেণ্ট বা ডায়েবেটিছ থাকে, ইমান খাব নিবিচাৰে মিঠাটো, নিদিলেও হয়। আৰু সেইখিনি ৰাতিপুৱা খুব ধুনীয়াকৈ এখন চালনীত হাতেৰে বা চামুচ বা হেতাৰ সহায়েৰে ধুনীয়াকৈ মিহি কৰি ৰসখিনি উলিয়াই ল'লে, তাতে অকণমান পানীও দিলে, ল'ৰা ছোৱালী অকণমান আইচৰ কিউব দিব পাৰে, সিহঁতিটো অকণমান ষ্টাইলিছকৈ দিলে বা অলপ ঠাণ্ডাটো ভাল পায়, সেইদৰে দিব পাৰে। আৰু লগতে অকণমান নেমু চেপিব পাৰে, নেমু চেপিলে অকণমান টেঙা মিঠা এটা সোৱাদ আহিব, যদি নেমু বেয়া পোৱাসকলে নেমু নেচেপিলেও হ'ল, সেইদৰেও খাব পৰা যায়, খুব ভাল। আৰু এবিধ মই কওঁ, মানে মোৰ আগতে আইতাহঁতে মাহঁতে কৰা মই দেখিছোঁ, আপোনালোকে জানে নাই নাজানো, অৱশ্যে জানিবও পাৰে, বুট, যোনটো আমাৰ দেশী বুটটো হয়, বুটৰ পানী, বুটটো খুব ধুনীয়াকৈ ধুব লাগে, ধুই ৰাতি শুকানে ধুলে, ভালকৈ ধুলে, ধুই ভাল পানীত, ফিল্টাৰৰ পানীত তিয়াই ভালদৰে ঢাকি ৰাখিলে গোটেই ৰাতিটোৰ কাৰণে, আৰু পিছদিনা সেই বুটৰ পানীখিনিত অকণমান মিচিৰি দি বা ক'লা নিমখ দি খাব লাগে, খুব পেট ঠাণ্ডা কৰে, পেটৰ বিভিন্ন সমস্যা দূৰ কৰে। আগতে যিহেতু মানুহবোৰ খেতিলৈ যায়, এই তেতিয়া গৃহিণীসকলে মানে এইদৰে ভীমকলৰ জোৰণি হওক, বুটৰ পানী হওক, বা চাটুগুৰি, বুটৰ পৰা যোনটো গুৰি চাটুগুৰি, আৰু আমাৰ টুকমাহ, টুকমাহ সকলোৱে জানে, এতিয়াতো চিয়াচিট বুলি খুব ভাইৰেল হৈছে। একচুৱেলি কথাটো ক'বলৈ গ'লে আজিকালি মানুহবোৰ বহুত সচেতন, কিন্তু আগৰ মানুহখিনিয়ে তেতিয়া পৰা এইবোৰ খাই আছে, আগৰখিনি প্ৰচাৰ নাছিলে বা ইমান জনা নগৈছিলে,
1: এতিয়া আপোনাৰ বিভিন্ন ধৰণৰ মানে মাধ্যমৰ কিতাপে হওক বা মেগাজিনে হওক, আপোনালোকে যেনেকে বিভিন্ন ধৰণৰ কিতাপ বা আলোচনা লিখনিবিলাক প্ৰকাশ হয়, আগতে সেইটো মাধ্যম নাছিলে, যাৰ কাৰণে আমি
0: জনা নাছিলোঁ বস্তুবোৰ। আৰু এতিয়া কিন্তু সেইটো ক'ব লাগিব, চব সংবাদ মাধ্যমৰ পৰা, সকলো মাধ্যমৰ জৰিয়তে আমি মানে বহুত জানিব পাৰিছোঁ, শিকিছোঁ। আৰু এতিয়া যিহেতু ডিটক্স ৱাটাৰ, যোনটো মানে শীতল পানীয়টো
1: চবেই,
0: সেইটো মই ক'ব বিচাৰিছোঁ, ডিটক্স ৱাটাৰটো ইনো মানুহৰ গৰম দিনত যিহেতু আমি বহুত বেছি ঘামো, আমি পানী বেছি খাব লাগে, সেইকাৰণে সাধাৰণতে গৰম দিনত আমাক পানী থকা ফল, তৰমুজ হওক বা যিকোনো ধৰণৰ পানী থকা ফল, আমাক জাতিলাও বা এনেকুৱা ফল বা পাচলি বেছি খাব কয়, যিহেতু ঘামি থাকিলে আমাৰ ঘামটো ওলাই গ'লে আমাৰ অলপ শৰীৰৰ দুৰ্বলতা আহে, সেইটো কাৰণে পানীজাতীয় বস্তু বেছি খাব লাগে। তাৰ কাৰণে ডিটক্স ৱাটাৰটো খুব ভাল, ঘৰুৱাভাৱে একেবাৰে প্ৰস্তুত কৰা, ৰাতি এক চামুচমান টুকমাহ দি থ'লে এটা বটলত, বা যিকোনো মাটিৰ পাত্ৰটো থ'ব পাৰে, বা আইনাৰ বটল, যিহতে সুবিধা থ'লে, তাতে অকণমান কেঁচা হালধি কাটি টুকুৰা টুকুৰ, যিহেতু থাকেই কেঁচা হালধি, তাত দি দিলে অকণমান দালচেনি এটা টুকুৰা দিলে, আৰু নেমু দিব পাৰে, নেমুটো অৱশ্যে 8-9 ঘণ্টাতকৈ বেছি হ'লে অলপ তিতা ভাৱ এটা আহে, সেইকাৰণে মই সদায় মানে চাজেষ্ট কৰোঁ নেমুটো শেষত দিবলৈ, মানে ৰাতিপুৱা ধৰক উঠি অকণমান নেমু দি দিব পাৰে, তেনেকৈ দিব পাৰে। আৰু তাতে বিভিন্ন, আজিকালিতো বিভিন্ন ধৰণৰ ফল বা পাচলিও মানুহে পুদিনা পাত দিব পাৰে, সেইটো খুব ভাল হয়, তেনেকৈ থৈ দিলে, এতিয়া ধৰক আপোনালোকে দিনটোলৈ কামলৈ ওলাই আহে, সেইদৰে যদি কৰি আনে আপোনালোকৰ কাৰণেও ভাল, যিটো আনিলে লৈ আনিলে আপুনি তাতে পানী খাই থাকিলে, আৰু যেতিয়া পানী কম হয় আৰু অলপ পানী মিলাই দিলে তাতে, সেইখিনি দিনটো মানে ধুনীয়াকৈ আপোনালোকৰ শীতল কৰি ৰাখে
1: স্বাস্থ্যটো।
0: হয়, সেইটো ৰাতি থৈ পেলাই পিছদিনা খাব পাৰে, বা 3-4

0: ঘণ্টাৰ পাছতো খাব পাৰি, কিন্তু ধৰক গোটেই 7-8 ঘণ্টা থাকিলে বেছি ভাল হয়।
1: বেছি ভাল হয়।
0: হয়
1: আৰু এটা ফল মূল বুলি কওঁতে মনত
0: হয়
1: পৰিছে,
0: হয়
1: আজি মানে অকণমান শৈশৱৰ দিনবিলাক
0: হয়
1: মনত
0: হয়
1: পৰিছে আমাৰ।
0: হয়
1: আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি স্কুলৰ পৰা যেতিয়া আহোঁ আমাক কিছুমান গুড়িৰ চৰ্বত
0: হয়
1: আইতাহঁতে দিছিলে,
0: হয় হয়
1: বগৰীৰ গুড়ি,
0: হয় হয়
1: তাৰপিছতে ঔটেঙাৰ গুড়ি,
0: হয়
1: তেনেকুৱা নাছিলে জানো
0: হয়
1: কেতিয়াও,
0: হয় হয়
1: এই বিষয়েওটো আছে আপুনি
0: আছে
1: জানে,
0: আছে হয়
1: আমাক
0: হয়
1: কওকচোন।
0: হয় হয় বগৰীৰ গুড়িটো ক'বই নালাগে, বহুত দুৰ্বলতা আছে মোৰ এতিয়াও। আৰু মই এতিয়া বগৰী গুড়ি আৰু ঔটেঙা গুড়ি মোৰ কিন্তু মই ঘৰত এতিয়ালৈকে ইমান প্ৰস্তুত কৰিব লগা হোৱা নাই, এইকাৰণে যে মোৰ মায়ে খুব প্ৰস্তুত কৰে এইবোৰ আৰু মোক মায়ে দি পঠায়। পদ্ধতিখিনি জানো কৰোঁ, কিন্তু হয় ঔটেঙা বিষয়ে কওঁ প্ৰথম। ঔটেঙা ধৰক ঔটেঙাৰ যোনটো ছিজনত ঔটেঙাখিনি আনিলে ধুনীয়াকৈ ধুই মেলি টুকুৰা টুকুৰ কৰি কাটি ৰ'দত অলপ খুন্দিব লাগিব। খুন্দি অকণমান ৰ'দত শুকোৱালে আৰু বেছিকৈ অলপ যেতিয়া শুকাব তেতিয়া ভালদৰে ঢেঁকীত খুন্দিব লাগে। আজিকালি যিহেতু ঢেঁকী নাই, বহুতে মিক্সিতে কৰে, কিন্তু মই সেইটো পদ্ধতিতে কৈছোঁ। ঢেঁকীত খুন্দিলে, খুন্দি ধুনীয়াকৈ চালিলে, চালি পাউডাৰখিনি এটা টেমাত ভৰাই ৰাখিলে, সেইটো ধৰক আপোনাৰ এবছৰ দুবছৰলৈকে খুব ভাল হৈ থাকে। আৰু যিমানে এইবোৰ বস্তু পুৰণা হয় উপকাৰিতাটো কিন্তু বেছিহে হয়। আৰু সেই ধৰক ঔটেঙা গুড়িটো আপুনি 1 চামুচ পানীত দি থ'লে, ৰাতিয়ে দি থ'লে, ৰাতি তিয়াই থ'লে, তাৰ লগতে চেনি দিব পাৰে বা তালমিচিৰি দিব পাৰে, সেইখিনি দি তিয়াই ৰাখিলে ৰাতিপুৱা ধুনীয়াকৈ চাকি তাতে অকণমান ক'লা নিমখ দি সেইখিনি ফ্ৰিজত ৰাখি থৈ দিয়ক। ল'ৰা ছোৱালী স্কুলৰ পৰা আহিলেও দিব পাৰে, কোনোবা অতিথি আহিলেও দিব পাৰে, ঠিক সেইদৰে মানে খুব ভাল স্বাস্থ্যসন্মত। তাৰোপৰিও আমি মাছৰ জোলো ৰান্ধি খাব পাৰোঁ, দালি খাব পাৰোঁ, মানে বিভিন্ন ব্যঞ্জনত পাৰোঁৱেই, কিন্তু 12 মাহেই আমি ব্যৱহাৰ কৰিব পাৰোঁ আচলতে। হয় বগৰী গুড়িটো তেনেকৈ বগৰী সময়ত বগৰী আনিলে, আনি ধুই শুকুৱাই ঢেঁকীত খুন্দি থ'লে বা যদি ঢেঁকী নহ'লেও মিক্সিত খুন্দি গুটিখিনি আঁতৰাই ল'ব লাগে অলপমান, সেইখিনি চালি ৰাখিলে, চালি সেইদৰে টেমাত ভৰাই ৰাখিলে আৰু তাতে পানীত তিয়াই, যোনটো একেটা পদ্ধতিয়ে হয় গোটেইকেইটাৰ। আৰু ইয়াত ধৰক আপোনাৰ অকণমান তালমিচিৰি বা গুড় লাগিব, যিহেতু কিছুমান অকণমান টেঙা থাকে বেছি পুখুৰীটো, আৰু সেইদৰে চৰবতখিনি প্ৰস্তুত কৰি খাব পাৰিব।
1: আমি যিহেতু শুকান ফল মূলৰ কথা পাতিছোঁ, বৰ্তমান আমাৰ আম উপলব্ধ
0: হয় হয়
1: জানো,
0: হয়
1: কেঁচা আম
0: হয় হয়
1: আম, এই দ্বাৰাওতো বিভিন্ন ধৰণৰ চৰবত
0: বহুত ভালকে কৰিব পৰা যায়।
1: আপুনি যদি আমাক কেঁচা আম
0: হয় হয়
1: আৰু এটা পকা আমৰ
0: হয় হয় নিশ্চয় ক'ম। তাৰ আগতে মই আৰু এটা কথা কৈ লওঁ, বগৰী গুড়ি চৰবতৰ কথা ক'লো, অকণমান পাহৰি গৈছিলোঁ। বগৰীৰ আপোনাৰ বগৰী আৰু গুড় ধুনীয়াকৈ অকণমান ক'লা নিমখ দি সানি শুকাই পেলাই লাডু নিচিনাকৈ এটা এটা বৰি যিটো তেনেকৈ আপোনাৰ শুকুৱাই যদি বৈয়ামত ভৰাই ৰাখে তেতিয়াও খাব পৰা যায়, খুব হজম হয়, পেটৰ কাৰণে ভাল।
1: বগৰী গুড় আৰু
0: হয় ক'লা নিমখ গোটেইখিনি সানিলে, সানি পেলাই পগাবও পাৰে, আপোনাৰ গেছত পগাই ল'বও পাৰে, ধুনীয়া বৰি বৰি যোনবোৰ আমি আজিকালি হজমিবোৰ পাওঁ যে, গম পাইছেনে? আৰু আপোনাৰ মনত আছে নাই জানো, আমি আগতে স্কুলত থাকোঁতে এটা দীঘল সৰু ক্ষীণ পেঞ্চিলৰ নিচিনা এটা এনেকুৱা আদালত খুব সোমাই থাকে, খুব ভাল লাগে খাই। আৰু ঠিক সেইদৰে তেতেলী, তেতেলীটো আগতে ইমানেই ভাল পাওঁ, আৰু তেতেলীৰ যোনটো মৰ্তনটো তাতে চিনেমা এক্টৰ এক্ট্ৰেছৰ ফটো থাকে, সেইটো মানে কোনে কিমান আমি কালেকশ্যন কৰোঁ, খুব ভাল লাগে। আচলতে এইবোৰ আমাৰ খুব উপকাৰী বস্তু আৰু আমাৰ থলুৱা বস্তু, সেইটোৱে আমাৰ বহুত ভাল লাগিছিলে আৰু খুব স্বাস্থ্যসন্মত। তেতিয়া কিন্তু আজিৰ তুলনাত বেমাৰ আজাৰ কম আছিলে, যিহেতু চব বস্তু হেলদি বা আমি বাৰীতে পোৱা বস্তু আছিলে। এতিয়া অৱশ্যে ইমানখিনি পোৱাটো সম্ভৱো নহয়, তথাপি তাৰ মাজতে আমি ধৰক যদি যিখিনি খাব লগাখিনি বা যোনখিনি আমি থলুৱা ল'ব পৰা যত্নখিনি যদি লওঁ নিজে ঠিকে থাকিম। হয় এতিয়া আহোঁ কেঁচা আমৰ, হয় আপুনি আমৰ কথা কৈছিলে, এতিয়া যিহেতু আমৰে বতৰ আৰু কেঁচা আম পুৰিব পাৰে, এখন ধৰক গেছতেই হওক বা জুইতেই হওক খুব ধুনীয়াকৈ পুৰি ল'লে, বা পুৰি ল'ব নোৱাৰিলে বইল কৰি ল'ব, বইল কৰি যোনটো সুবিধা হয় বইল কৰি বাকলিটো গুচাই মাজৰ শাকখিনি সেইখিনি উলিয়াই এটা মিক্সিৰ জাৰত দিব লাগে। তাতে হিচাপ অনুসৰি নিমখ দিলে, চেনিৰ ঠাইত কিন্তু মই গুড় বা সদায় তালমিচিৰিটো ব্যৱহাৰ কৰিবলৈ কওঁ, সেইখিনি দিলে এটা পেষ্ট বনাই ল'লে, খুব বেছি পানী দিব নালাগে, আৰু সেই পেষ্টখিনি বনাই আপুনি এটা এয়াৰ টাইট কণ্টেইনাৰ ধুনীয়াকৈ ফ্ৰিজত ৰাখি থ'ব পাৰে। আৰু আপোনাৰ যেতিয়াই চৰবত গিলাচৰ খাবলৈ মন গ'ল, প্ৰয়োজন হ'ল, তাৰ 2 চামুচ লৈ সেই পেষ্টখিনিৰ 2 চামুচ ল'লে তাতে পানী দিলে ধুনীয়াকৈ গুলি 1 গিলাচ চৰবত, খুব ভাল হয়। ফ্ৰিজত থ'ব পাৰে 1 সপ্তাহ, 10 দিনৰ পৰা 15 দিনলৈকে খুব ভাল হৈ থাকিব। তেনেদৰে পকা আমৰ, পকা আমটো ঠিক তেনেকৈ আপোনাৰ চৰবত দুটা হিচাপত খাব পাৰে, এটা টেঙা মিঠা, এটা মিঠা, কিছুমানে গাখীৰৰ লগতো খায়, এইটো অকণমান চেক বুলি কয়, সেইটো সৰু ল'ৰা ছোৱালীয়ে খুব বেছি ভাল পায়, সিহঁতে ভাল পায়। আপোনাৰ পকা আমটো তেনেদৰে ধৰক মিক্সিত পিছিলে, কাটি পেলাই তাতে নিমখ

0: আৰু অকণমান ফ্লেভাৰটো ভাল হ'বৰ কাৰণে পুদিনা পাত ব্যৱহাৰ কৰিব পাৰে,
1: হয়
0: খুব ভাল লাগে।
1: হয়
0: সেইখিনি পেষ্ট কৰি চালি লৈ তাতে
1: হয়
0: হিচাপ অনুসৰি পানী ল'লে, আইচ কিউব দিলে,
1: কিছুমানে গাখীৰো দিয়ে,
0: গাখীৰো দিয়া, সেইটো
1: হয়
0: মানে অলপ চেক হিচাপত বেছি ভাল হয়।
1: হয় হয়
0: তেনেকৈ আপোনাৰ প্ৰস্তুত কৰি খাব পৰা যায়।
1: আপুনি ফলৰ কথা কৈ থাকোঁতে বাইদেউ,
0: হয়
1: এটা
0: হয়
1: খুব খুব জনপ্ৰিয়
0: হয়
1: আৰু সেই অতীতৰ পৰা মানে প্ৰচলিত
0: হয়
1: এটা ফলৰ নাম মনত পৰিছে,
0: হয় হয়
1: আৰু এগিলাচ চৰবতৰ নাম মনত পৰিছে মোৰ
0: হয়
1: আজি,
0: হয়
1: সেইটো হৈছে বেলৰ চৰবত।
0: বেলৰ আপুনি মোৰ মুখৰ কথা কোৱা নিচিনা মই মনত আহিছে এতিয়া, বেলটো ক'ব লাগিব
1: হয়,
0: বুলি।
1: আৰু
0: হয় হয়
1: আমাৰ যিবিলাক বচন আছে,
0: হয় হয়
1: ডাকৰ বচন আছে,
0: হয়
1: নহয়
0: হয়
1: জানো বাইদেউ,
0: হয় হয় হয়
1: তাতে কিন্তু বিভিন্ন ফল
0: হয়
1: মূলৰ কথা আমাৰ
0: হয়
1: লোকসাহিত্যত সুন্দৰকে
0: আছে,
1: কৈছে।
0: হয় হয়
1: তো চতৰ মাহত বেল খাবা,
0: হয় হয়
1: শত গুণৰ গুণ পাবা
0: গুণ
1: বুলি
0: পাবা,
1: কয়,
0: হয়
1: নহয় জানো,
0: হয়
1: চত জেঠ মাহত
0: হয়
1: বেল খাব দিছে,
0: হয়
1: চত, তাৰপিছত চতৰ পৰা
0: হয়
1: আৰম্ভ কৰি বহাগ জেঠলৈকে
0: হয় হয়
1: বেল খাব দিছে, শত গুণ পাবা বুলি
0: হয়
1: কৈছে। এতিয়া বেলৰ কথা কৈ
0: হয় হয়
1: পাবা,
0: হয় বেলো সেইদৰে খুব উপকাৰী।
1: হয়
0: বেল আপোনাৰ এতিয়াতো পকিছে, বেলৰ ধুনীয়াকৈ বেলটো ফালি ল'ব লাগে, তাৰ মাজৰ শাকখিনি ওলাই ল'লে তাৰ পৰা অকণমান পানী দি হাতেৰে মোহাৰি পেলাই অকণমান তিয়াই থ'ব, তেতিয়া ৰসটো বেছি ধুনীয়াকৈ ওলায়। হাতেৰে মোহাৰি সেইখিনি চালি ল'ব লাগে, তাতে হিচাপ অনুসৰি নিমখ বা চেনি বা গুড় যি দিলে, কিন্তু অলপ মিঠা থাকেই, নিদিলেও কথা নাই, পানী মিলাই সেইখিনি ধুনীয়াকৈ এগিলা চৰবত প্ৰস্তুত কৰিব পাৰে। আৰু সেই বেলখিনিকে গাখীৰৰ লগত মিল্ক শ্বেক হিচাপত, বেলৰ শ্বেক হিচাপতো প্ৰস্তুত কৰি খাব পৰা যায়, খুব বেছি ভাল। আচলতে সৰু ল'ৰা ছোৱালীয়েও ভাল পায় তেনেকৈ,
1: ভাল পায়। আৰু
0: ঠিক
1: আমি যিখিনি জানো, বেলৰ বহুত ঔষধি
0: বহুত
1: গুণ
0: ঔষধি
1: আছে,
0: গুণ
1: নহয়
0: আছে,
1: জানো
0: হয়
1: বাইদেউ,
0: বহুত ঔষধি গুণ
1: বহুত,
0: আছে,
1: যিহেতু
0: হয়
1: সৰু ল'ৰা ছোৱালীয়ে আমি বেলটো কাটি দিলে অকণমান
0: হয়
1: অলপ তিতা ভাব
0: অকণমান
1: এটা
0: ভাৱ এটা
1: আহে,
0: আহে, হয়
1: তেওঁলোকে
0: হয়
1: খাব ইচ্ছা
0: হয়
1: নকৰে।
0: হয়
1: আমি যদি মাসকলে
0: হয়
1: এইটো পদ্ধতি
0: হয়
1: যদি
0: হয়
1: ব্যৱহাৰ কৰোঁ, নিশ্চয়
0: নিশ্চয়
1: তেওঁলোকে
0: খাব। আৰু পৰাপক্ষত গুটিটো আঁতৰাই দিব লাগে, গুটিত অকণমান আঠাজাতীয় এটা
1: থাকে, হয়
0: পদাৰ্থ থাকে
1: হয়
0: যিটোৰ কাৰণে অকণমান
1: হয়
0: তিতা হয়।
1: হয় বাইদেউ, আমি ফলৰ কথা বহুত পাতিলোঁ,
0: হয় হয়
1: এতিয়া ফুলৰ কথা পাতিম।
0: হয় হয় হয় ফুল বুলি ক'লে সাধাৰণতে অপৰাজিতা ফুল বহুতেই উপকাৰী। আজিকালিতো বিভিন্ন বজাৰত মানে গ্ৰীণ টি, অপৰাজিতাৰ টি, বিভিন্ন ধৰণৰ সেইদৰে চাহো প্ৰস্তুত হয়।
1: জবা ফুলৰ
0: জবা
1: আছে,
0: ফুলৰ আছে,
1: গোলাপ ফুলৰো
0: গোলাপ
1: আছে,
0: ফুলৰ আছে, বিভিন্ন ধৰণৰ আছে। আৰু ঠিক এইদৰে আমি চাহো প্ৰস্তুত কৰি খাব পাৰোঁ আৰু এইদৰে চৰবতো খাব পাৰোঁ। সেইদৰে আপোনাৰ অপৰাজিতা ফুলটো অকণমান ধৰক পানীত মোহাৰি ল'লে, মোহাৰি ল'লে খুব এটা ধুনীয়া কালাৰ আহে, কেঁচা অপৰাজিতাটো, বা অকণমান বইল কৰি ল'ব পাৰে। সাধাৰণতে মই বইল কৰি লওঁ, কেতিয়াবা কেঁচাকৈও লওঁ। মোহাৰিলে সেইখিনি মোহাৰি পেলাই যোনখিনি পানী চাকি ল'লে, তাতে মিঠা খোৱা হিচাপ অনুসৰি যিকোনো মিঠা আপোনালোকে আপুনি ব্যৱহাৰ কৰিব, আৰু লগতে অকণমান ক'লা নিমখ সেইখিনি দি সেয়া তেনেকৈ চৰবত হিচাপে খাব
1: খাব
0: পৰা
1: পাৰি।
0: যায়।
1: আৰু এই অপৰাজিতা
0: হয়
1: ফুলখিনি আমি যদি শুকাই থৈ দিওঁ,
0: অঁ
1: সেইটো আমি চাহো খাব পাৰোঁ
0: আৰু কালাৰ হিচাপে পাছতো কিন্তু ব্যৱহাৰো কৰিব
1: আৰু
0: পাৰোঁ,
1: চৰবতো
0: চৰবতো কৰি খাব
1: আমি
0: পাৰোঁ পাৰোঁ পাৰোঁ। আৰু এটা সৰু ল'ৰা ছোৱালীৰ কাৰণে এটা মই টিপছ এটা দিওঁ, এই
1: হয়
0: যিকোনো জবা ফুলৰ চৰবতখিনিয়েই হওক বা বিভিন্ন ধৰণৰ চৰবত, আমাৰ যিহেতু আইচ কিউব থাকে, আইচৰ যোনখন ট্ৰে, তাত আপুনি অলপ অলপ ৰাখি দিলে তেতিয়া বিভিন্ন কালাৰ কিউব হয়। ধৰক জবা ফুল ৰঙা হ'ল, অপৰাজিতাৰ অলপ নীলা এটা আহিব, ঠিক তেনেদৰে ধুনীয়া কালাৰফুল হয়। সেইখিনি থৈ পাছত যি চৰবতেই নবনাওক, সেই আইচ কিউবটো যেতিয়া দি দিয়ে খুব এটা ধুনীয়া কালাৰেৰে।
1: হয় বাইদেউ, আপুনি এই ৰঙৰ কথা কওঁতে
0: হয়
1: মনত পৰিছে,
0: হয়
1: এইবাৰ আমি প্ৰাকৃতিক ৰঙৰ কথা পাতিম।
0: হয়
1: আমি সকলোৱে জানো, আমি খাদ্য যেতিয়া আমাৰ প্ৰস্তুত কৰাৰ পিছত আমি পৰিৱেশন শৈলীক
0: হয়
1: গুৰুত্ব
0: হয়
1: দিওঁ, নহয় জানো,
0: হয় হয়
1: আৰু কথাতে আছে আমাৰ
0: হয়
1: বোলে চকুৱে প্ৰথমতে খায়,
0: একেবাৰে সঁচা কথা,
1: তাৰপিছত
0: হয়
1: আমাৰ সোৱাদলৈ আহে।
0: হয় হয়
1: এতিয়া আমি জানো যে যিবিলাক ৰং ব্যৱহাৰ হয়
0: হয়
1: আমাৰ খাদ্য প্ৰণালীত, সেইবিলাক কিন্তু স্বাস্থ্যসন্মত
0: নহয়,
1: নহয়।
0: একেবাৰে নহয়।
1: এতিয়া আমি শিশুসকলকে হওক বা আমাৰ জ্যেষ্ঠসকলকে হওক,
0: হয়
1: আমি যদি ৰংচঙীয়া খাদ্য
0: হয়
1: পৰিৱেশন কৰি দিওঁ,
0: হয়
1: আমাৰো ভাল লাগে,
0: ভাল লাগে,
1: তেওঁলোকৰো দেখি ভাল লাগে। এতিয়া প্ৰাকৃতিক ৰং
0: হয়
1: বাইদেউ আমি কেনেকে প্ৰস্তুত কৰিম, মানে
0: হয়
1: চৰবতত দিবলৈ
0: হয়
1: হওক,
0: হয়
1: আৰু আপুনি যিহেতু খাদ্য বিশেষজ্ঞ
0: হয়
1: আৰু অন্যান্য
0: হয়
1: মিঠাই
0: হয়
1: বা
0: হয়
1: অন্যান্য
0: গম
1: কেকতো আছে,
0: হয়
1: আমি কেনেকে
0: হয়
1: প্ৰস্তুত কৰিব পাৰিম?
0: হয় মই সেই বিষয়ে ক'ম। এতিয়া তাৰ আগতে আপুনি যোনটো কথা ক'লে, আমি খাদ্য চকুৱে খাওঁ, একেবাৰে সঁচা কথা, সেইষাৰ মানে কথা নুই কৰিব নোৱাৰি, চকুৱে খাওঁ আৰু আমি সদায় মনৰ পৰা ৰান্ধিব লাগিব। চাবচোন, আমি যি বস্তুৱে নহওক, আলু পিটিকা ভাতেই হওক, ধুনীয়াকৈ যেতিয়া পৰিষ্কাৰ পৰিচ্ছন্নকৈ এখন থালিত দিয়া হয় বা এখন প্লেটত দিয়া হয়, দেখিয়ে ভাল লাগে, খাওঁ খাওঁ লাগে। যদি আপুনি মাছে মাংস বহুত কিবা দিছে কিন্তু মানে খেলি মেলি বেমেজালি, দেখিয়েই মানে খোৱাটোৰ প্ৰতিয়ে অনীহা ভাৱ এটা আহে। আচল কথা সেইটোৱে, আমাৰ সদায় চকুৱে খায় আৰু মনৰ পৰা এইকাৰণে ৰান্ধিবও লাগে, যিহেতু আমি যেতিয়া মনৰ পৰা বস্তুটো ৰান্ধো আপোনা আপুনি ভাল হয়। কেতিয়াবা এনেকুৱা হয় ধৰক আপোনাৰ দেৰি হৈছে বা

0: তাৰপৰা হৈছে এটা খং ভাৱ এটা, কেনেকৈ এইবোৰ বনাব আছে, কিবা আছে, মানে এনেকুৱা কিছুমান হয়,
1: হয় হয়
0: সাধাৰণতে নকৰা নহয় নহয়, সেইখিনি
1: নাজানো।
0: হ'লেও এনেকুৱা হয় খাদ্যত প্ৰভাৱ পৰা নিচিনা মই ভাবোঁ আচলতে।
1: হয় হয়
0: যেতিয়া মনৰ পৰা ৰান্ধো বস্তুটো কিবা বেছি ধুনীয়াই হয়, সোৱাদো
1: হয়
0: বেছি হয়।
1: হয়
0: আচলতে আমি যেতিয়া সময় দি কাম কৰোঁ, সকলো কামেই সময় দি কাম কৰিলে খুব ভাল
1: কামটো
0: হয়,
1: ভাল হয়,
0: কামটো ভাল হয়,
1: সেইটো
0: সেইটোৱে কথা,
1: ৰন্ধা বঢ়াই হওক বা
0: যি
1: অন্যান্য।
0: কামেই নহওক আচল কথা সেইটোৱে।
1: হয়
0: এতিয়া আহোঁ তেতিয়াহ'লে প্ৰাকৃতিক
1: ৰং,
0: যোনটো ৰঙৰ কথা,
1: হয়
0: ঠিকেই কৈছে। আজিকালি আমাৰ বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰকে বদনাম দিবই লাগিব, কমেই সিহঁতি মানে ৰঙীন বস্তুবোৰ খুব ভাল পায়, বজাৰৰ জুচেই হওক বিভিন্ন ধৰণৰে হওক। সেইকাৰণে আমি কি কৰিব লাগিব, ঘৰতে সেইদৰে মানে আমাৰ বাৰীতে হোৱা বস্তুৰে বা ফলেৰে সেইদৰে ৰং প্ৰস্তুত কৰিব লাগিব। তাৰ কাৰণে প্ৰথম আৰু এটা উপাদান হৈছে বিট। বিটৰ কালাৰটো খুব ধুনীয়া আৰু বহুত আইৰণযুক্ত, বিট খাব লাগে, বহুতো উপকাৰী গুণ আছে যোনখিনি কৈ শেষ কৰিব নোৱাৰি। আমি বিটৰ ৰং প্ৰস্তুত কৰা পদ্ধতিটো কৈছোঁ, যোনটো আমি ইনষ্টেণ্ট বনাওঁ সেইটোতো পিচি পেলাই কৰিলে হৈয়ে যায়, কিন্তু আমি যিহেতু অলপ সংৰক্ষণ কৰি ৰাখিব লাগিব, সেইটো কাৰণে বিটটো ভালদৰে ধুলে, ধুই বাকলিখিনি গুচালে অলপ শুকুৱাই পিহনাত মিহিকৈ পিহি ল'ব লাগে, পিহি লৈ ৰ'দত শুকাবলৈ দিব লাগে, 2-3 ৰ'দ দিব লাগে। সেইখিনি শুকোৱাৰ পাছত মিক্সিত এটা ধুনীয়া পাউডাৰ প্ৰস্তুত কৰি ল'ব লাগে আৰু ইয়াৰ তাৰ কণ্টেইনাৰ ভৰাই ৰাখিব লাগে। আৰু যেতিয়া আপুনি কোনো ধৰণৰ মিঠা বস্তুৱেই হওক বা চৰ্বতেই হওক যেতিয়া প্ৰস্তুত কৰে, তাৰ 1 চামুচ দিলে কেনেকুৱা ধুনীয়া এটা কালাৰ আহে, সেইটোতো আমাৰ ঘৰতেই স্বাস্থ্যসন্মত কালাৰ আৰু খুব ধুনীয়া কালাৰ ক'বলৈ গ'লে।
1: আমিতো চৰ্বততো সেনেকুৱা কৰিবই পাৰোঁ,
0: হয় অন্যান্য খাদ্যটো
1: পাৰোঁ,
0: হয় চৰ্বতেই পাৰোঁ, হয়। আজিকালি যিহেতু জানেই আমি নাৰিকলৰ লাড়ু কথাই কওঁ, সদায়তো আমাৰ হোৱাইট যোনটো বগা আৰু নাৰিকল লাড়ু আমি খাই থাকোঁ, সেইদৰে নাৰিকল লাড়ুটো ব্যৱহাৰ কৰিব পাৰি, খুব ধুনীয়া এটা কালাৰ আহে। তাৰোপৰি আমি বৰ্ফি বনাওঁ, চুজিৰে হওক বা অন্যান্য বৰ্ফিত দিব পাৰোঁ। তাৰোপৰি আমি পায়স বা তেনেকুৱা ধৰক সেইখিনিৰ উপাদানতো দিব পাৰোঁ, বিভিন্ন মিঠা বস্তুটো ব্যৱহাৰ কৰিব পাৰোঁ। আচলতে ব্যৱহাৰ উপযোগীটো জানি উপযোগিতাটো আচলতে জানি আমি ব্যৱহাৰ কৰিলেই হ'ল, খুব ভাল। হয় হয় হয়, ঠিক একেটা পদ্ধতিয়ে পালেং শাকো যেতিয়া আমি বতৰৰ বস্তু এটা সময়তে পাওঁ, সেইখিনি ধুনীয়াকৈ আনিলোঁ, ধুই ৰ'দত শুকোৱালোঁ, শুকুৱাই তাৰো পাউডাৰ প্ৰস্তুত কৰিলোঁ। পাউডাৰ সেই শুকোৱা পাছত ধৰক শুকাই যেনেকৈ আমাৰ আমি নিমপাত হওক বা আপোনাৰ আমি জেতুকাও তিয়াই ৰাখোঁ, শুকুৱাই ৰাখোঁ, আমি যে বজাৰৰ জেতুকা হেনা কৰোঁ, জেতুকাখিনি ধৰক আমি সেইদৰে ঘৰৰে জেতুকা যেতিয়া শুকুৱাই মানে ব্লেণ্ড কৰি টেমাত ৰাখিব পাৰোঁ, হেনা হিচাপে প্ৰস্তুত কৰিব পাৰোঁ, ঠিক একেই ধৰক সেইটো এটা ৰঙো হ'ল, সেইটো ধৰক চুলিত লগোৱা বা কিবা ধৰণৰ। আৰু এইদৰে ধৰক আপোনাৰ পালেংখিনি পিহি পেলাই পাউডাৰ কৰি ৰাখিলে আৰু ঠিক পাছত যি আপোনাৰ উপাদানেই নহওক, যি খাদ্যতে নহওক, তাৰ 1 চামুচ দিলে খুব ধুনীয়া এটা গাঢ় সেউজীয়া কালাৰ আহে। আৰু সেইদৰে আপোনাৰ আমাৰ যোনটো ক'লা জামু, খুব ধুনীয়া কালাৰটো এতিয়া ওলাব, আপুনি সেইদৰে জামু পাৰে। জামুটো অকণমান কাটি গুটিটো আঁতৰাই ৰাখিলে, শুকুৱাই ৰাখিলে, শুকুৱাৰ পাছত যিহেতু চব বস্তু পাউডাৰ প্ৰস্তুত কৰিব পাৰি, সেইদৰে পাউডাৰ মই কৰোঁ মানে মোৰ ল'ৰাৰ ক্ষেত্ৰত দিওঁ আৰু সি ভাল পায় কালাৰফুল, সেইদৰে আপোনাৰ বনাই ৰাখোঁ। তাৰপিছত যিকোনো খাদ্যতে হওক অকণমান ব্যৱহাৰ কৰোঁ।
1: হয় আমি ৰঙৰ কথা পাতিলোঁ, আপুনি কৈ আছিলে সংৰক্ষণ, বস্তুখিনি আমি সংৰক্ষণ কৰিও থ'ব লাগিব আৰু সংৰক্ষণ কৰি থোৱাটো এটা কিন্তু কিটিক লাগে নহয়, বহুতে কয় যে সংৰক্ষণ কৰি থৈছিলো, ভেঁকুৰ
0: লাগে,
1: বেয়া হ'ল, এইখিনি কথা বাইদেউ আমাক কওকচোন।
0: হয় হয়, এতিয়া সংৰক্ষণৰ ক্ষেত্ৰতে মই আপোনাক ক'বলৈ গ'লো, বগৰী গুড়িৰ কথাই ক'ম বা আপোনাৰ ঔটেঙা গুড়িয়ে হওক, যেতিয়া খুন্দিলে বস্তুটো খুন্দি ৰ'দত কেইবাৰ ৰ'দো দিব লাগে, খুব ভাল ৰ'দত, টান ৰ'দত আচলতে শুকুৱাব লাগে যেতিয়া গুড়ি কৰা হয়, তাৰপাছত যাতে যোনটো কণ্টেইনাৰতে হওক বা সাধাৰণতে আইনাৰ বটলত ৰাখিলে বেছি ভাল হয়, আৰু খুব শুকুৱাই ৰাখিব লাগে, ৰ'দত শুকুৱাই তাৰপাছত ভৰাই ৰাখিব, আৰু এনেকুৱা জেগাত থ'ব লাগে যাতে ঠাণ্ডা শুকান জেগাত থ'ব লাগে। তেতিয়া কি হয়, আমাৰ চৰ্বতেই হওক বা বেলেগ বস্তুৱেই হওক যোনটো তাৰ মানে উপকাৰিতাটো, গুণাগুণটো মানে অব্যাহত থাকে তেতিয়া, ঠিক সেইদৰে ধুনীয়াকৈ ৰাখিব পৰা যায়। আৰু তিতা চামুচ ব্যৱহাৰ কৰিব নালাগে, সি লাগিলে আচাৰৰ ক্ষেত্ৰতেই হওক বা এইদৰে শুকান যিকোনো দ্ৰব্যৰ ক্ষেত্ৰতে হওক, সদায় শুকান চামুচ ব্যৱহাৰ কৰিব লাগে। আৰু যদি তাতকৈ দীৰ্ঘদিন ৰাখিবলৈ বিচাৰে তেতিয়াহ'লে আপোনাৰ যেতিয়া এয়াৰ টাইট ভাল কণ্টেইনাৰ ৰাখিলে তাৰোপৰি ফ্ৰিজত ব্যৱহাৰ কৰিব পাৰে, ফ্ৰিজতো সেইদৰে বহুত দিনলৈকে ৰাখিব পৰা যায়, 1-2 মাহলৈকে খুব ভাল হৈ থাকে। সকলো অন্যান্য যোনখিনি মই চৰ্বতৰ কথা ক'লোঁ, যেনে আমৰ পানী নিমিহলৈকে যোনটো আমি প্ৰস্তুত কৰিলোঁ পেষ্টৰ নিচিনাকৈ, সেইখিনি তেনেকৈ ৰাখিব পৰা যায়। আচলতে ক'বলৈ গ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলত এইদৰে চৰ্বতৰকে ধৰি বিভিন্ন পানীয় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত প্ৰস্তুত

0: হৈ থাকে আৰু এইদৰে সংৰক্ষণ কৰি থাকে। এইটো ক'বলৈ গ'লে আমাৰ সংস্কৃতিৰো এটা অপৰিহাৰ্য অংগ নিচিনাই
1: বুলিয়ে ক'ব পাৰি।
0: হয়,
1: আমি যদি অতীতৰ লোকখাদ্যৰ
0: হয়
1: যাওঁ পঢ়ো এই বিষয়ে,
0: হয় হয়,
1: তেতিয়া আমি দেখিম যে আমি সদায় ভাবো যে আমাৰ যিখিনি অসমীয়া লোকখাদ্য আছে নিৰ্দিষ্ট যিখিনি লোকখাদ্য সেইখিনি নহয়। আপুনি যেনেকে আজি জোৰণি বুলি কৈছে, এই জোৰণিয়ে কিন্তু বহুতখিনি
0: ভাগ আছে,
1: এইখিনিও কিন্তু আমাৰ অসমীয়া পৰম্পৰাগত লোকখাদ্য বুলি আমি ক'ব পাৰোঁ।
0: আৰু আমাৰ ধৰক ঠাই বিশেষে খাদ্যবোৰৰ নামকৰণ বা পদ্ধতিটো খোৱাৰ বেলেগ হয়, কিন্তু

0: জানো,
1: হয় হয়
0: এইখিনিও কিন্তু আমাৰ
1: হয়
0: অসমীয়া পৰম্পৰাগত লোকখাদ্য
1: হয় হয়
0: এইবুলি আমি ক'ব
1: হয়
0: পাৰিম।
1: আৰু আমাৰ ধৰক ঠাই বিশেষে খাদ্যবোৰৰ নামকৰণ বা পদ্ধতিটো খোৱাৰ বেলেগ হয়।
0: বেলেগ
1: কিন্তু
0: বেলেগ হয়,
1: এতিয়া ধৰক আপাৰৰ ফালে, নামনিৰ ফালে,
0: বেলেগ
1: উজনি
0: হয়
1: নামনি, চব ফালে অলপ বেলেগ
0: সকলো ফালে,
1: বেলেগ, আৰু জাতি
0: জনজাতীয়খিনি বেলেগ
1: জনজাতি বিশেষেও বেলেগ বেলেগ
0: বেলেগ।
1: হয়।
0: তেওঁলোকৰ বেছিভাগ জাতি
1: হয়
0: জনগোষ্ঠীৰ আমি জানো তেওঁলোকে বিভিন্ন চাউলৰ
1: হয় হয়
0: বিভিন্ন ধৰণৰ প্ৰস্তুত কৰে,
1: হয় হয় হয়
0: চৰ্বত যিবিলাক জু
1: চৰবত
0: বুলি কয়,
1: হয়
0: আপং
1: হয়
0: বুলি কয়,
1: আপং বুলি
0: সেইখিনিও
1: কয়,
0: এটা
1: সেইখিনিতো
0: শীতল
1: অবিচ্ছেদ্য অংগ,
0: পানীয়ৰ
1: শীতল পানীয়ৰ
0: অন্তৰ্গত
1: ভিতৰতে পৰে।
0: বুলি ক'ব পাৰি।
1: তাৰোপৰি আৰু এটা কথা কওঁ, আপোনাৰ কলৰ যোনটো পানী, আপুনি শুনিছেন নাই জানো, খুব পেটৰ কাৰণে ভাল। কিন্তু কলগছ
0: হয় হয়
1: আগতেতো পুৰণা মানুহখিনিয়ে কলগছ কাটি
0: কাটি
1: ৰাখে, তাতে
0: ৰাখে,
1: এনেকুৱা বাঁহৰ চুঙাৰ নিচিনা ৰাখি
0: হয় হয়
1: থৈ দিয়ে, যাতে
0: হয়
1: সেইখিনি পানীখিনি গোট খাই থাকে আৰু পেটৰ কাৰণে খুব ভাল,
0: অত্যন্ত
1: খুব
0: ভাল হয়,
1: ঠাণ্ডা পেলাই থাকে।
0: হয় হয় শুনিছোঁ, হয় হয় বাইদেউ। আমি আজি গ্ৰীষ্মৰ দিনৰ বিভিন্ন
1: হয়
0: চৰবতৰ কথা পাতিছোঁ,
1: হয়
0: আৰু এটা কথা মোৰ মনলৈ আহিছে
1: হয়
0: যে আমি যিখিনি কথা পাতিছোঁ এই বস্তুখিনিৰে মহিলা এগৰাকীয়ে
1: হয়
0: স্বাৱলম্বনৰ পথ বাছি ল'ব পাৰেনে?
1: নিশ্চয়কে পাৰে।
0: হয়, আৰু যদি তেওঁ পাৰে তেওঁ
1: হয়
0: কেনেকৈ আগবাঢ়িব লাগে, বা
1: হয়
0: তেনেকুৱা আপুনি যিহেতু খাদ্য বিশেষজ্ঞ,
1: হয় হয়
0: এইটো
1: হয় হয়
0: আপুনি পেচাগত আপোনাৰ দিশৰ
1: হয়
0: লগত আপুনি জড়িত হৈ আছে,
1: হয় হয়
0: আজি যদি আমাৰ অনুষ্ঠান কোনোবা
1: হয়
0: আইডিয়ে শুনি আছে,
1: হয় হয়
0: তেওঁলোকেও যদি ভাবিছে যে
1: হয়
0: এইখিনি কামটো আমি কৰোৱে,
1: হয়
0: তো এই কামখিনি যদি আমি স্বাৱলম্বনৰ পথ হিচাপে
1: হয় হয়
0: বাছি লওঁ,
1: ক'বলৈ গ'লে এইখিনিতে আমাৰ মহিলাসকলে ধৰক কৰিবলৈ বহুত কাম আছে,
0: হয়
1: বা ঘৰতে মানে হাতে পোৱাতে, বাৰীতে পোৱাতে, তেনেকুৱাখিনি বহুত আমি বহুত উপাদানেৰে আমি আৰম্ভ কৰি কামখিনি ব্যৱসায় ভিত্তিক লৈ যাব পাৰোঁ। আচলতে যিহেতু আমি মহিলাসকলে গোটেই সময়খিনিও দিব নোৱাৰোঁ, কাৰণ আমি ঘৰ সংসাৰো চম্ভালিব লাগিব,
0: সম্ভালিব
1: তাৰ মাজতে ক্ষুদ্ৰ ব্যৱসায় বুলি যোনটো কোৱা হয় আমি কৰিব পাৰোঁ। ঠিক সেইদৰে আজিকালি আপোনাৰ এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰ আছে, তাত গৈয়ো প্ৰশিক্ষণ ল'ব পাৰে। তাৰোপৰি অনলাইন যোগেও আজিকালি শিকোৱা হয়, আৰু বিভিন্ন ধৰণে আজিকালি ছ'চিয়েল মিডিয়া বা বিভিন্ন নেটত ছাৰ্চ কৰিলেও আমি বহুতখিনি শিকিব পাৰোঁ। যদি আমি ঘৰতে কম খৰচতে তেনেকৈ পেকেটিং কৰি ব্যৱস্থা কৰিব পাৰোঁ, সেইখিনিও আজিকালি ধৰক এইবোৰ ব্যৱসায় এটা অংগ যিহেতু, আপুনি তেনেকে নিজে ঘৰৰ ভিতৰতে কৰিও বহুতখিনি আগবাঢ়ি যাব পৰা যায়। তা সকললৈ মোৰ ধন্যবাদ আৰু অনুৰোধ, যাতে আমাৰ ঘৰুৱা এইদৰে প্ৰস্তুত কৰা উপাদানেৰে সন্তানক বা ঘৰৰ সদস্যসকলক যাতে অপ্যায়ন কৰে, তেতিয়া আচলতে আমি হেলথটো সদায় চাব লাগিব। খুব ভাল লাগিলে, ধন্যবাদ।
2: শ্ৰোতা আইদেউসকল, ইমান পৰে আপোনালোকে গ্ৰীষ্মৰ দিনৰ বিভিন্ন ধৰণৰ চৰবত এই বিষয়ে আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে খাদ্য বিশেষজ্ঞা পম্পী শৰ্মা খাউণ্ডে। আলোচনাটিৰ আগ ধৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে মালবিকা বৰাৰ কণ্ঠত ক্ৰমে বিনোদ পাঠক আৰু ইন্দ্ৰ কুমাৰ বৰগোহাঁই ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে চন্দ্ৰকান্ত নাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: চন্দ্রধৰ যেতিয়া নীলাক্ষৰ বাকত পৰিল, দুলাই কন্দাৰী কৈছে, তুমি মোৰ বাপ, এই অভয়াগৰ মই পশ্চিম উত্তৰ দক্ষিণ একো ৰাতি নে দিন
1: একো নাজানো,
0: জলত আছো না বামত আছো, তেতিয়া দুলাই কৈছে সদাগৰ ধৈৰ্যই পৰম বন্ধু ধৰক, গতিকে আপুনি চিন্তা নকৰক, এইটো বোলে সাগৰৰ মোৰা, ইয়াক কি কৰিম, যিটো এই যে উজ্জ্বল তৰাটো দেখি আমি বামে থাকি দক্ষিণে, গতিকে আপুনি চিন্তা নকৰক।

0: ওই সময় কইছি দেউ
1: আ দেউ
0: বজাৰ ইয়াতা কৰিব লাগে
1: আ বজাৰৰ ঘাটি আমি ইয়াতে পাতো
0: আৰু এই ৰাজ্য কোন ভাগ্য দিবা
1: আ পাইছো মই খবৰ নহয় কিন্তু এয়া হল আমাৰ বজাৰৰ ঘাটি
0: আৰু এয়া সুবৰ্ণৰ পুৰি
1: আ সুবৰ্ণৰ পুৰি গতিকে ইয়াৰ পৰা আমি বেপাৰ বাণিজ্য উঠিলা
0: ইয়াৰ পৰা সৌ হদা আমি যাব লাগে
1: আ যাব লাগিব
0: গতিকে ইয়াতে কি কৰবা
1: সমুদ্ৰ আ ইয়াতে সমুদ্ৰ কি আৰু আমাৰ বাহাতো বাহাতো
0: দেখছা হংখ সহা বিলা কি ধুনীয়াকা
1: আ ধুনীয়াকা উৰিছে আৰু তা
0: ফুল ফকাৰ বিলা কিমান জাতিছকা
1: আচৰিত
0: হৈছে নগৰী

কথা রাজার গোসর কোঠা হংকা ওয়াইলা বর্দায় আমার গোসর।

0: এবার রামা হিয়ে লঙ্কা
1: শুনল
0: আৰু কিছু মানে ভিভিয়নক কৈছো মহাৰাজ আপুনি যা সমুদ্ৰৰ পাৰত না নৌকা তম্বু ঘৰ বনাই নে ৰাম হাতি আকৌ আহিল এই বুলি ৰাক্ষসবিলাকে ভিভিয়নক
1: ঔপদাদিৰ
0: অন্ত নাই দেখিলাগে ভয়

শ্ৰোতাসকলে ইমান পৰে চন্দ্ৰকান্ত নাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে পৰমেশ্বৰ বসুমতাৰীয়ে বজোৱা বাঁহীত লঘু সংগীতৰ সুৰ।

0: শ্ৰোতাসকলে ইমান পৰে পৰমেশ্বৰ বসুমতাৰীয়ে বজোৱা বাঁহীত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছোঁ পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত আৰু লাওছৰ মাজৰ সম্পৰ্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম ম্যানমাৰ সীমান্তৰ 9টা স্থানত বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিম্ন সদনে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ইৰাণৰ বিৰুদ্ধে নতুনকৈ সামৰিক ব্যৱস্থা গ্ৰহণৰ পৰা বাৰণ কৰাৰ উদ্দেশ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। ভাৰত আৰু লাওছৰ মাজত প্ৰাচীন কালৰে পৰা থকা ঘনিষ্ঠ সম্পৰ্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি কয় যে দুয়োখন দেশে এই বছৰ উভয় দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ 70 সংখ্যক বাৰ্ষিকী উদযাপন কৰিছে। লাওছ গণতান্ত্ৰিক গণৰাজ্যৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ

মন্ত্ৰী থংছাভান ফোমভিহানেক ৰাষ্ট্ৰপতি ভৱনত আদৰণি জনাই শ্ৰীমতী মুৰ্মুৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 2024 চনৰ অক্টোবৰত লাওছলৈ গৈছিল আৰু এই ভ্ৰমণকালত স্বাক্ষৰিত চুক্তিসমূহে উভয় দেশৰ মাজত সহযোগিতাক গতি প্ৰদান কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু লাওছৰ মাজত দ্বিপাক্ষিক বাণিজ্য যথেষ্ট বৃদ্ধি পাইছে যদিও বিনিয়োগ আৰু বাণিজ্যৰ ক্ষেত্ৰত এতিয়াও অধিক প্ৰগতিৰ থল আছে। ভাৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তি, স্বাস্থ্য, চিকিৎসা, শিক্ষা, জলসিঞ্চন, উৎপাদন, নবীকৰণযোগ্য শক্তি আৰু বিদ্যুৎকে ধৰি বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সহযোগিতা সম্প্ৰসাৰণ কৰিবলৈ পালে আনন্দিত হ'ব বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। ৰাষ্ট্ৰপতিয়ে লগতে দুয়োখন দেশৰ মাজত উন্নয়নমূলক সহযোগিতা দিনক দিনে সুদৃঢ় হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ ঘনিষ্ঠ সহযোগিতাই দেশ দুখনৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব বুলি মত পোষণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আজি পুৱা নতুন দিল্লীত ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজক সাক্ষাৎ কৰে। ডঃ জয়শংকৰে বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে কয় যে ভাৰতে ভেনিজুৱেলাৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক সন্মান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাৰ্যবাহী ৰাষ্ট্ৰপতিগৰাকীৰ বৈঠকে উভয় দেশৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় কৰিব। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত, হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। অধিৱেশনত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰ, মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অধিৱেশনত অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে 1971 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। যোগে বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ আজি প্ৰথম বিশ্ব যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 2026ত ভাৰ্চুৱেলি অংশ ল'ব। গুজৰাটৰ আহমেদাবাদত হ'বলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ যোগাভ্যাসকাৰীয়ে অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে এই প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাভ্যাসক ক্ৰীড়াৰ মৰ্যাদা প্ৰদানৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ এই কাৰ্যসূচী আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু দমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে চুৰাটত 200খন বিচনাযুক্ত এখন ESIC চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত 2,970 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়কে ধৰি প্ৰায় 1,340 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম, ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ 9টা স্থানত ব্যাপক অভিযান চলায়। সঞ্চালকালয়ে প্ৰকাশ কৰা মতে সীমান্তৰ ইপাৰৰ পৰা বৃহৎ পৰিমাণত অবৈধ বাৰ্মিজ চুপাৰী ভাৰতলৈ সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়। এই সৰবৰাহকাৰী চক্ৰটোক সহায় কৰা স্থানীয় লোকৰ বাসগৃহ আৰু ব্যৱসায়িক চৌহদত আজি অভিযান চলোৱা হয় বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে এই লোকসকলে টিউ নদীৰে ম্যানমাৰৰ পৰা অবৈধভাৱে চুপাৰী সৰবৰাহ কৰি স্থানীয় গুদামত মজুত কৰি ৰাখে আৰু পাছত ভুৱা ই বিল আৰু জালি

0: তথ্যৰ জৰিয়তে বৈধভাৱে ক্ৰয় কৰা স্থানীয় সামগ্ৰী বুলি ব্যৱহাৰ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে লগতে কয় যে এই অবৈধ চক্ৰৰ জৰিয়তে কোটি কোটি টকাৰ জালিয়াতি কৰা হয়। ইয়াৰ লগত জড়িত লোকসকলে তেওঁলোকৰ স্থানীয় জনজাতীয় পৰিচয়ৰ সুযোগ লৈ সীমা শুল্ক কৰ্তৃপক্ষৰ আগত সৰবৰাহ কৰা সামগ্ৰীসমূহ তেওঁলোকৰ বুলি দাবী কৰাৰ উপৰি জব্দকৃত সামগ্ৰীসমূহ মোকলাই নিয়াৰ বাবে পুৰণি তথ্যপাতি প্ৰদান কৰে বুলি সঞ্চালকালয়ে জানিবলৈ দিয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি মেক্স চিকিৎসালয়ত মালভিয়া নগৰৰ অতিথিশালাত কালি পুৱা সংঘটিত অগ্নিকাণ্ডত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ আহত লোকসকলক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে যাৱতীয় সকলো সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। কালি এই অগ্নিকাণ্ডত 12গৰাকী বিদেশী নাগৰিককে ধৰি মুঠ 21জন লোকৰ মৃত্যু হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত গুৰুতৰভাৱে আহত 49জন লোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও 21জনৰ প্ৰাণহানি হয়। দিল্লী চৰকাৰে নিহতসকলৰ নিকটাত্মীয়লৈ 10 লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহতসকলক 5 লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰিছে। আহত লোকসকলৰ চিকিৎসা চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সহযোগত বিনামূলীয়াকৈ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনাইছে। ইপিনে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ 2 লাখ টকাকৈ আৰু আহতসকলক 50,000কৈ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে। বিহাৰৰ মুজফ্ফৰপুৰত এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত 3জন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো আহত হয়। মুজফ্ফৰপুৰৰ জিলাধিপতি সুব্ৰত কুমাৰ সেনে এই কথা নিশ্চিত কৰিছে আৰু আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিম্ন সদন হাউচ অব ৰিপ্ৰেজেণ্টেটিভছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ইৰাণৰ বিৰুদ্ধে নতুনকৈ সামৰিক ব্যৱস্থা গ্ৰহণৰ পৰা বাৰণ কৰাৰ উদ্দেশ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। প্ৰস্তাৱটোৰ সপক্ষে 215গৰাকী সদস্য ভোটদান কৰে আৰু 208গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰে। ৰিপাব্লিক দলৰ 4গৰাকী সাংসদে ডেমক্ৰেটিক দলৰ এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়ায়। হাউচ অব ৰিপ্ৰেজেণ্টেটিভছে এইবাৰকে ধৰি চতুৰ্থবাৰৰ বাবে ট্ৰাম্পৰ যুদ্ধ সম্পৰ্কীয় ক্ষমতা সীমিত কৰাৰ চেষ্টা চলাইছে। প্ৰস্তাৱটো সন্দৰ্ভত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি সাংসদসকলে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থাৰ প্ৰতি দেশখনৰ সংসদ কংগ্ৰেছে অনুমোদন জনোৱা নাই বুলি দাবী কৰে। অৱশ্যে প্ৰস্তাৱটো এতিয়াও ৰিপাব্লিক দলৰ সংখ্যাগৰিষ্ঠতা থকা ছিনেটত গৃহীত হোৱা নাই। প্ৰস্তাৱটো ছিনেটত গৃহীত হলে শ্ৰীট্ৰাম্পে ইয়াৰ বিৰুদ্ধে ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ভাৰত আৰু লাওছৰ মাজৰ সম্পৰ্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলছি ৰড্ৰিগেজক সাক্ষাৎ কৰে। উত্তৰ পূব পৰিষদৰ 73সংখ্যক পূৰ্ণাংগ অধিৱেশন মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম ম্যানমাৰ সীমান্তৰ 9টা স্থানত বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলায় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিম্ন সদনে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ইৰাণৰ বিৰুদ্ধে নতুনকৈ সামৰিক ব্যৱস্থা গ্ৰহণৰ পৰা বাৰণ কৰাৰ উদ্দেশ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি নিশা 9:30 ডক্টৰ অনলাইনৰ অতিথি স্নায়ুশল্য চিকিৎসক ডক্টৰ অমৃত কুমাৰ শইকীয়াৰ সৈতে কথা পাতিব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে পোনপটীয়াকৈ স্নায়ু বিষয়ক ৰোগৰ বিষয়ে চিকিৎসকগৰাকীক প্ৰশ্ন সুধিব পাৰিব। যোগাযোগৰ নাম্বাৰ দুটি হৈছে 03612662325 আৰু 03612661876। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ভজনৰ অনুষ্ঠানৰ আজিৰ শিল্পী বীণাপাণি ভূঞা।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহে এই অধিৱেশনত অধ্যক্ষতা কৰিছে। বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। উত্তৰ পূব খণ্ডৰ উন্নয়ন মন্ত্ৰালয়ে কয় যে এই আলোচনাত উমৈহতীয়া বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ দিশত ৰাজ্য আৰু অংশীদাৰসকলৰ মাজত সহযোগিতামূলক কাৰ্যব্যৱস্থা গঢ়ি উঠিব বুলি আশা কৰা হৈছে। অধিৱেশনত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয় শংকৰ, মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অধিৱেশনত অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে 1971 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ হালমাৰাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত কালিৰে পৰা গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। বৰপেটা জিলাৰ খাদ্য সুৰক্ষা বিভাগে আজি বৰপেটা ৰোডত অভিযান চলাই কাৰ্বাইড প্ৰয়োগ কৰি কল পকোৱা এটা ভঁৰাল জব্দ কৰে।

0: বৰপেটা ৰোডৰ আজাদ নগৰৰ আজগৰ আলী আৰু ছামাদ আলী নামৰ লোক দুজনে এই ভঁৰালটো স্থাপন কৰিছিল। আৰক্ষীৰ সহযোগত জিলা খাদ্য সুৰক্ষা বিভাগে চলোৱা এই অভিযানত কলবোৰ জব্দ কৰা হয় আৰু ইয়াৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে পটলত ৰাসায়নিক পদাৰ্থ মিহলাই সতেজ কৰা এটা ভঁৰাল ঘৰো খাদ্য সুৰক্ষা বিভাগে জব্দ কৰিছিল। নিচাযুক্ত দ্ৰব্যবিৰোধী অভিযানত সফলতা প্ৰদৰ্শন কৰি ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰী ঘাটৰ পৰা আৰক্ষীয়ে প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে। আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত বৰঝাৰৈ অভিমুখে আহি থকা এখন বাহনৰ পৰা ভাংখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত ৰূপাজুলিৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। কলিয়াবৰ সমজিলাৰ অন্তৰ্গত চুলুং আৰক্ষীয়ে কালি ভকুৱামাৰী অঞ্চলত অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰা এখন গৰুভৰ্তি বাহন জব্দ কৰে। বাহনখনত 34টা গৰু আছিল বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে লগতে 3জন গৰু সৰবৰাহকাৰীকো আটক কৰে। ধৃত লোককেইজন হৈছে শিৱসাগৰ জিলাৰ ডিমৌৰ সুৰেণ গগৈ, ৰাতুল গগৈ আৰু কলিয়াবৰৰ হাবিবুৰ ইছলাম। আৰক্ষীয়ে জনোৱা মতে খাকী পোছাক আৰু ৰঙা জোতা পৰিধান কৰি লোককেইজনে গৰু সৰবৰাহৰ চেষ্টা কৰিছিল। কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ পান্তানত প্ৰধানমন্ত্ৰী যক্ষ্মা ৰোগমুক্ত অভিযান আৰু সজাগতা সভা অনুষ্ঠিত হয়। ৰাভা হাছং পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাৰ পৰিচালনাত অনুষ্ঠিত সজাগতা সভাত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 30গৰাকী যক্ষ্মা ৰোগীৰ মাজত পুষ্টিকৰ সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেদ্দান ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে পল অনুপল শ্ৰব্য সফুৰাৰ পৰা জিতেন ডেকাৰ কণ্ঠৰ 2টি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

শ্ৰাব্য সফুৰা পল অনুপলৰ পৰা জিতেন ডেকাৰ কণ্ঠৰ গীত দুটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিল শিল্পীৰ নিজা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

होश तब से हमें तन

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 20 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 4 তাৰিখ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লোৱা হৈছে আমাৰ আজিৰ অধিৱেশন। অধিৱেশন প্ৰচাৰিত হৈছে মিডিয়াম এফ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছে অম্লানজ্যোতি দত্ত, অংকুৰ ৰামচিয়াৰী, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দুইবাৰী, ডিউটি ৰুমৰ সেৱাত কৰবী গগৈ আৰু প্ৰচাৰণ কক্ষৰ পৰা মই ত্ৰৈলোক্য বৰা।

স্বামী বিবেকানন্দই কৈছিল, তুমি যিখিনি মানুহক দিব পাৰা দিয়া, তুমি দিয়াখিনি কেইবাগুণো পৰিমাণত ঘূৰাই পাবা।

0: মিডি বেভৰ 266.6 মিটাৰ, কিলোহৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ। আগবঢ়াবলৈ লোৱা হৈছে মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধাকাশ। আজি অৰ্ধাকাশ অনুষ্ঠানৰ মূল কথা শিতানত আগবঢ়াবলৈ লোৱা হৈছে মণিমালা ভূঞা ৰচিত চুটিকল্প অবুজ বেদনা।
1: অবুজ বেদনা ঘৰ সোমোৱাৰ লগে লগে ঘৈণীয়েক জেতুকীয়ে ৰামধনক খবৰটো দিলে। খবৰটো শুনি সি এক প্ৰকাৰ হতাশ হোৱাৰ দৰে হ'ল। সি ঠাইতে বহি পৰিল। তাৰ একেটি ল'ৰা সৰুকণক নিজৰ জীৱনতকৈও অধিক ভাল পায়। তথাপি জেতুকীৰ মুখৰ পৰা তাৰ বেমাৰটো বেছি হোৱা বুলি শুনিও টকাৰ অভাৱৰ বাবে একো এটা কৰিব পৰা নাই। উৰে দিনটো চহৰত ৰিক্সা চলাই যিকেইটা টকা উপাৰ্জন কৰে সেইকেইটা তিনিসাজ ভাত খাওঁতে আদায় হয়। তেনেস্থলত ৰামধনে ক'ৰ টকাৰে সৰুকণৰ চিকিৎসা কৰাব? ৰামধনৰ কেতিয়াবা নিজৰ ওপৰতে ধিক্কাৰ জন্মে। সি এনেই মানুহ হৈ জন্ম ল'লে, উৎসৱে পাৰ্বণে জেতুকী সৰুকণক একো এটা দিব নোৱাৰে। আনকি সৰুকণে সিদিনা বেমাৰী অৱস্থাত খাব খোজা বস্তুটোও ৰামধনে আনি দিব নোৱাৰিলে। অভাৱৰ এখন সংসাৰত জন্মগ্ৰহণ কৰা সৰুকণে উপলব্ধি কৰিব পৰা হৈছে যে এটকা উপাৰ্জন কৰিবলৈকো দেউতাকে কিমান পৰিশ্ৰম কৰিব লগাত পৰে। সেয়ে সি দেউতাকক পৰাপক্ষত একো নুখুজিছিল। জেতুকীৰ মাততহে ৰামধনে সম্বিত ঘূৰাই পালে। সি ইমান পৰে এইবোৰ চিন্তাত বিভোৰ হৈ আছিল। ফিকা চাহ এবাতি তালৈ আগবঢ়াই দি তাই নিশ্চুপ হৈ ৰ'ল। এইকেইদিন পুতেকৰ চিন্তাই তাইকো যে খুলি খুলি খাইছে মুখখন চালেই গম পোৱা যায়। জেতুকীয়ে গাঁৱৰ হীৰাবাইৰ গাঁৱলীয়া ঔষধ এপালিকে খুৱাব খুজিছে, কিন্তু ৰামধনৰহে মন নাই। গাঁৱলীয়া ঔষধৰ ওপৰত তাৰ আগৰে পৰাই ইমান বিশ্বাস নাই। আচলতে গাঁৱত বাস কৰিলেও তাৰ চিন্তাবোৰ পুৰণিকলীয়া নহয়। ৰামধনে ভাবিলে এনেকৈ আৰু চাই থাকিব নোৱাৰি। সি দৃঢ়প্ৰতিজ্ঞ হ'ল কাইলৈ যিকোনো উপায়েৰে পুতেকৰ ঔষধ আনিবই। ৰামধনে চহৰৰ চৌধুৰী বোলা চিকিৎসকজনৰ ওচৰলৈ যাবলৈ ঠিক কৰিলে। চহৰত ৰিক্সা চলাওঁতে ৰামধনে বহুতৰে মুখত শুনিছে চিকিৎসকজন হেনো দয়ালু। ভবামতে ৰামধন পাছদিনা চিকিৎসকজনৰ ওচৰলৈ গ'ল। হাতত লৈ গ'ল মাথো 500 টকা। এই 500 টকাটোৱেই আছিল ৰামধনৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ। বহু অভাৱ অভিযোগতো সি এইকেইটা টকা খৰচ কৰা নাছিল। কিন্তু এতিয়া মৰমৰ পুতেকক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰিবলৈ এই সাঁচতীয়া টকাকেইটা উলিয়াই আনিছে। যথাসময়ত ৰামধনৰ পাল পৰিল। সি ভিতৰলৈ সোমাই গৈ চিকিৎসকজনক নমস্কাৰ জনালে। ৰামধনে হাতযোৰ কৰি ক'লে, ডাক্তৰ চাহাব, মই বহু আশা কৰি আপোনাৰ ওচৰলৈ আহিছোঁ। মোৰ এটাই ল'ৰা সৰুকণ। আজি কিছুদিনৰ পৰা হৈ থকা বেমাৰটো কালিৰ পৰা বেছি হ'বলৈ আৰম্ভ কৰিছে। টকাৰ অভাৱৰ বাবে মই তাক চিকিৎসা কৰাব পৰা নাই। হাতত যি সাঁচতীয়া 500 টকা আছিল তাকেই লৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। অনুগ্ৰহ কৰি ছাৰ, ল'ৰাটো বচাওক। সি কোনোমতে কথাকেইষাৰ ক'লে, কিন্তু এয়া সি কি দেখিছে? তাৰ কথাৰ কোনো উত্তৰ নিদি চিকিৎসকজন দেখোন কোঠাৰ পৰা ওলাই গ'ল। তেওঁ জানো কথাখিনি নুশুনিলে। উপায়বিহীন হৈ ৰামধনেও চিকিৎসকজনক অনুসৰণ কৰি এখোজ দুখোজকৈ বাহিৰলৈ ওলাই আহিল। হঠাৎ তাক কোনোবাই মতা শুনিলে। সি দেখিলে ৰাস্তাৰ কাষত ৰৈ আছে তাৰ লগৰে ৰিক্সা চালক ৰবীন। ৰবীনে টকা পইচা দি সহায় কৰিব নোৱাৰিলেও বিপদত মাত সাৰ দিয়ে। এতিয়াও সি সৰুকণৰ

0: খা খবৰ ল'লে। ৰামধনে সকলো কথাৰে উত্তৰ দিলে, লগতে অলপ আগতে চিকিৎসকজনে কৰা আচৰণৰ বিষয়েও ক'লে। ৰবিনে ক'লে, হেৰৌ, আমাৰ দৰে দুখীয়া মানুহৰ লগত তেওঁৰ সম্বন্ধই বা কি? তোৰ ল'ৰাৰ আজি মৃত্যু হ'লেও তেওঁৰতো একো ক্ষতি নহয়। আমিবোৰ সমাজৰ সৰু মানুহ ৰামধন, সৰু মানুহৰ হৃদয়ৰ কান্দোন বুজিবলৈ কোনেও যত্ন নকৰে। আমিবোৰ চিৰদিন অৱহেলিত, নিপীড়িত। তই ঘৰলৈকে ঘূৰি যা ৰামধন। ৰামধনে এতিয়াহে বুজিলে চিকিৎসকজনে তাক একো উত্তৰ নিদিয়াকৈ কিয় গুচি আহিছিল। পুতেকৰ নিশ্চিত মৃত্যুৰ কথা ভাবি তাৰ অন্তৰে কান্দি উঠিল। সঁচাকৈ সৰু মানুহ হৈ উপজাতো এটা পাপ, ৰামধনে ভাবিলে। গভীৰ দুখেৰে সি ঘৰলৈকে উভতিছে। ঔষধৰ প্ৰতীক্ষাত জেতুকী ৰৈ ৰৈ চাগে ভাগৰি পৰিছে। ৰামধনে অনিচ্ছা স্বত্বেও হীৰাবাইৰ গাঁৱলীয়া ঔষধ এপালিকে সৰুকণক খুৱাবলৈ ঠিক কৰিলে। সৰুকণৰ ৰুগ্ন শুকান মুখখন বাৰে বাৰে তাৰ চকুত ভাহি উঠিছে। ওৰেটো ৰাস্তা, ৰামধনৰ চিঞৰ চিঞৰি ক'বলৈ মন গ'ল, আছেনে কোনোবা যি মোৰ ল'ৰাটোক আসন্ন মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰিব?
1: অৰ্ধাকাশ অনুষ্ঠানৰ মূল কথা শিতানত সেয়া আছিল মণিমালা ভূঞাৰ ৰচিত চুটিকল্প অভুজ বেদনা। এই আকাশবাণী তেজপুৰ এই অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান গীত, পুনতে শুনাবলৈ লোৱা হৈছে শিল্পীৰ কণ্ঠৰ এই গীতটি।

দিল তুজকো দিয়া বোল ছবিত সেয়া আছিল লতা মঙ্গেশকাৰ। শিল্পীৰ কণ্ঠত এইবাৰ শুনবলৈ লোৱা হৈছে জনি মেৰা নাম বোল ছবিৰ এই গীতটি।

শ্ৰোতাসকলে লতা মংগেশকৰৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে আগন কি কলি বোলছবিত এই গীতটি।

0: kg category, while Asian champions Priya Ghangas in 60 and Vishwanath Suresh in 50 kgs surged into the top 3 of their respective categories. And that is the end of this news bulletin.
1: কিলোহৰ্চ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লোৱা হৈছে ভক্তিমূলক অনুষ্ঠান আৰাধনা। আজিৰ আৰাধনাত আগবঢ়াবলৈ লোৱা হৈছে গোৱালপৰীয়া লোকগীত, আজিৰ শিল্পী অলকা পাণ্ডে দেশাই।

এবারপরে শ্রোতাসকলে ভক্তিমূলক অনুষ্ঠান আরাধনাত দুটি গোয়ালপরিয়া লোকগীত শুনিলে অলকা পাণ্ডে দেশাইৰ কণ্ঠৰ। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়। আজিৰ অনুষ্ঠান পৰিচিতিৰ পিছতেই শুনিবলৈ পাব গীতালী। আজি শুনিবলৈ পাব অসমীয়া বোলছবিৰ কেইটামান গীত। ইয়াৰ পিছতে 6:45 পৰা 7:20 বাতৰি শুনিবলৈ পাব। আজিৰ অতিথি অনুষ্ঠানটি শুনিবলৈ পাব 7:20 পৰা। এই অনুষ্ঠানৰ অতিথি শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ অজয় কান্দোলানা। নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব 7:50। নিশা 8 মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। যুৱক যুৱতীসকলৰ অনুষ্ঠান যুৱবাণী শুনিবলৈ পাব 8:02। ইয়াৰ পিছতে অসমীয়া আধুনিক গীত শুনিবলৈ পাব 8:45 পৰা 9:15 বাতৰি শুনিবলৈ পাব। হিন্দী এলবামৰ গীত শুনিবলৈ পাব 9:15। শ্ৰোতাৰ হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা শুনিবলৈ পাব 9:30। হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব নিশা 10:00 আৰু আমাৰ অধিৱেশন সামৰা হ'ব 10:31। প্ৰিয় শ্ৰোতা, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়।

এয়া আকাশবাণী তেজপুৰ। নিবেদন কৰিবলৈ লোৱা হৈছে গীতালী। আজিৰ অনুষ্ঠানৰ পুনতে শুনাবলৈ লোৱা হৈছে ৰজনীগন্ধা বোলছবিত চন্দ্ৰাণী মুখাৰ্জীৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে। ৰজনীগন্ধা বোলছবিৰে দীপেন বৰুৱা আৰু মিতালী চৌধুৰী কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে জীৱন সুৰভি বোলছবিত অৰুণ দাসৰ কণ্ঠৰে গীতটি।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে শকুন্তলাৰ শংকৰ যোচেফ আলী বোলছবিৰ কবিতা বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

0: পঞ্চল্লিছ মিনিটৰ পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7 বজাত দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: ঘৰ মুফ্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰা বাৰগৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ নৰেন্দ্ৰ মোডীয়ে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ ঠায়ে ঠায়ে পৰিৱেশ সজাগতা অভিযান প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অগ্ৰাহ্য নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে কিছু সময় পূৰ্বে সামাজিক মাধ্যম এক্সৰ যোগে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰয় চৰকাৰ অশোক সিংহল বিমল বৰা বিশ্বজিৎ দৈমাৰী জয়ন্তমল্ল বৰুৱা কৌশিক ৰায় কেশৱ মহন্ত কৃষ্ণেন্দু পাল নীলিমা দেৱী পীযুষ হাজৰিকা ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব নৰেন্দ্ৰ মোডীৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাম্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত অধ্যক্ষতা কৰাৰ পাছত আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে অনুষ্ঠানত অংশ লৈ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে আজিৰ বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয় অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে বুলি উত্তৰ পূব পৰিষদে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে অসমৰ শিক্ষাখণ্ডৰ অগ্ৰগতি প্ৰত্যাহ্বান আৰু নতুন শিক্ষানীতি 2020 শীৰ্ষক সাপ্তাহিক আলোচনাত আজি ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এই আলোচনাত ৰাজ্যৰ শিক্ষাখণ্ডৰ সাম্প্ৰতিক পৰিস্থিতি নতুন শিক্ষানীতিৰ সফল ৰূপায়ণ আৰু ভৱিষ্যৎ কৰণীয় বিষয়সমূহৰ ক্ষেত্ৰত পূৰ্বৰ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে মতামত আগবঢ়ায় তেওঁ কয় যে নতুন শিক্ষানীতি 2020 ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক গুণগত অন্তৰ্ভুক্তিমূলক আৰু যুগোপযোগী কৰি তোলাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰাজ্যৰ শিক্ষাখণ্ডই ইতিমধ্যে এই নীতি সফলভাৱে ৰূপায়ণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে ইতিবাচক ফলাফল কঢ়িয়াই আনিছে ডাঃ পেগুৱে লগতে এই আলোচনাত শিক্ষা ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ লগতে শিক্ষাৰ গুণগত মান উন্নয়ন দক্ষতা বিকাশ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু শিক্ষাৰ্থীৰ ভৱিষ্যৎ উজ্জ্বল কৰি তোলা দিশসমূহ সন্দৰ্ভতো আলোকপাত কৰে 2027 বৰ্ষৰ লোকপিয়ল সন্দৰ্ভত নলবাৰী সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি লোকপিয়লৰ শুভংকৰ বিকাশ আৰু প্ৰগতি উন্মোচন কৰা হয় জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এই শুভংকৰ উন্মোচন কৰে ইফালে পৰহিৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে জিলা পৰ্যায়ত লোকপিয়লৰ দায়িত্বপ্ৰাপ্ত বিষয়া ৰাজচক্ৰ বিষয়া নলবাৰী আৰু টিহু পৌৰসভাৰ কাৰ্যবাহী বিষয়া খণ্ড উন্নয়ন বিষয়া

0: তথা ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে এই প্ৰশিক্ষণ দিয়া হয়। লোকপিয়ল সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ডঃ নিজৰা শৰ্মা আৰু প্ৰধান প্ৰশিক্ষক অৰ্পণ দেৱনাথে বিষয়াসকলক এই প্ৰশিক্ষণ দিয়ে। জিলাখনত লোকপিয়লৰ সকলো কাম সুকলমে আৰু নিৰ্ভুলভাৱে সম্পন্ন কৰিবলৈ নলবাৰী জিলা প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
1: ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তি প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈ পৰা 30 জুনলৈ ইকো ক্লাছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতা সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। এই অভিনৱ কাৰ্যসূচীৰ বিষয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এগৰাকী বিষয়াই এইদৰে কয়।
2: অহাকালিলৈ যিটো বিশ্ব পৰিৱেশ দিৱস আছে তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সজাগতামূলক অভিযান চলাইছোঁ আৰু তাৰ ভিতৰত আজি এই অনুষ্ঠানটি আমি এখনি বাতৰ নাটৰ জৰিয়তে ইয়াত ৰাইজক আহ্বান জনাইছিলোঁ যাতে কেনেধৰণে আমাৰ পৰিৱেশ সুস্থ সবল কৰি ৰাখিব পাৰে। বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ সহযোগত আমি আজি এই অনুষ্ঠানটি ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা সুন্দৰৰূপে সফলভাৱে ইয়াত সমাপন হোৱাত সকলোৰে সহযোগিতা আমি আশা কৰিছিলোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ পৰিৱেশ আমি নিজেই দূষিত হোৱাৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমাৰ যিবোৰ আইন কানুন আছে সেই আইন কানুনৰ ওপৰত ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি নিজকে সমাজখন সুস্থ পৰিৱেশ গঢ়ি তোলাত নিয়োজিত কৰিব লাগে।
1: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰ কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ 150 ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত কালিৰে পৰা গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। এই সন্দৰ্ভত ফুলেশ্বৰ গাঁও পঞ্চায়তৰ সচিবে এইদৰে কয়।
3: অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি বৃক্ষৰোপণ কাম সম্পূৰ্ণ কৰিলোঁ। আমাৰ প্ৰেচিডেণ্টৰ লগতে আমাৰ মেম্বাৰবিলাকো আছিল, চেল্ফ হেল্প গ্ৰুপৰ কেইজনমানো আমাৰ লগতে আছিল। আমি একেলগে মিলি এইটো গছ ৰোপণ কৰিলোঁ। তো আমাৰ অহাকালি আৰু আমাৰ গাঁওসভা আছে ৱেষ্ট জেনেৰেটৰ হিচাপে আমাৰ আৱৰ্জনা ইত্যাদি লৈ আমাৰ আলোচনা হ'ব। এই মিটিংখনত আমি অহাকালি আহ্বান কৰিছোঁ। এইটো আমাৰ কাৰ্যসূচী আমাৰ যিটো ভাৰতৰ যিটো পৰিৱেশ, দূষিত পৰিৱেশ সেইটো দূৰ কৰাৰ কাৰণে আমাৰ বৃক্ষৰোপণ কৰিব লগা হৈছে। আমি আমাৰ জি পি অফিচত কৰিলোঁ আৰু আমাৰ এটা অমৃত সৰোবৰ আছে ইয়াতেও কৰিলোঁ। আমাৰ প্ৰগ্ৰামটো 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে।
1: বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ, সেউজীয়া পৰিৱেশ গঢ় দিয়া আৰু সমাজত গছপুলি ৰোপণৰ প্ৰতি আগ্ৰহ সৃষ্টিৰ লক্ষ্যৰে বঙাইগাঁও সামাজিক বনানীকৰণৰ উদ্যোগত মাতৃৰ বাবে এটা গছপুলি শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ বীৰবিৰাট অনুষ্ঠিত

0: এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে গোৱালপাৰা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ জিলাখনৰ জিঞ্জিৰাম নদীক পৰিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বচ্ছ জিঞ্জিৰাম সেউজ জিঞ্জিৰাম এই কাৰ্যসূচীৰ জৰিয়তে নগৰখনৰ প্ৰাচীন নৈখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলাৰ পৰিকল্পনা লোৱা হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমু আৰু পশ্চিম গোৱালপাৰা জিলাৰ বিধায়ক পবিত্ৰ ৰাভাৰ উপস্থিতিত আজি সজাগতা সভা, গছপুলি ৰোপণ আৰু চাফাই অভিযানৰ জৰিয়তে স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পশ্চিম গোৱালপাৰা সমজিলা আয়ুক্ত নৱজিৎ পাঠক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ গোৱালপাৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰকাশ হালৈৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ ঐতিহাসিক জলাশয় উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে বন বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিলখনৰ কাষৰীয়া গাঁওসমূহক সামৰি উৰ্পদ বিল ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰতিযোগিতাত আজি দুখনকৈ ছেমি ফাইনেল অনুষ্ঠিত হয়। কাইলৈ প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। এই ফাইনেল খেলত জিলা আয়ুক্ত প্ৰদীপ টিমু, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, বিধায়ক টংকেশ্বৰ ৰাভা, পবিত্ৰ ৰাভা, বন সংমণ্ডল প্ৰাধিকাৰী তেজ মৰিস্বামীৰ লগতে আন কেইবাগৰাকীও লোক অতিথি হিচাপে উপস্থিত থাকিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ৰেকাৰ পৰা।
1: প্ৰধানমন্ত্ৰীয়ে সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তিৰ উৎস গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহক ভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যগড় আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰ শক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক্ট আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আজি ধনশ্ৰী ঘাটৰ পৰা প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত মাজবাটৰ পৰা বৰজিয়াৰ অভিমুখে আহি থকা এখন বাহনৰ পৰা ভাংখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰূপাজুলিৰ এজন সৰবৰাহকাৰীক আটক কৰে। ইপিনে কাছাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে উধাৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই 8,010টা বটল কডেইন কফ চিৰাপ আৰু প্ৰায় 150 পেকেট টেবলেট জব্দ কৰে। ঘটনা সংক্ৰান্তত গিয়াছুদ্দিন লস্কৰ নামৰ এজন ট্ৰাক চালকক আটক কৰা হৈছে। কালাইন থানাৰ দিগৰখাল অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা 14টা চাবোনৰ বাকচত কঢ়িয়াই অনা প্ৰায় 170 গ্ৰাম হেৰইনসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে শিলচৰৰ ফাটক বজাৰ, ৰেলৱে ষ্টেচন আৰু সোণাই বজাৰতো অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। দেশজুৰি চলি থকা যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাত তিৱা স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত নিক্ষয় মিত্ৰ পদক্ষেপৰ অধীনত 75 গৰাকী যক্ষ্মা ৰোগীৰ মাজত পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। যক্ষ্মা ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ঔষধৰ সমানে উন্নত পুষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি ৰোগীসকলে যাতে সঠিক পুষ্টি লাভেৰে সোনকালে সুস্থ হৈ উঠিব পাৰে তাৰ বাবে এনে পদক্ষেপ লোৱা হয়। চিৰাং জিলাৰ গৰু ভাষা টিবিতোলা নিবাসী সমাজসেৱক তথা বিথৰাই ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী বিষয়ৰ শিক্ষক সোম মাৰ্ডিৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 50 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12 গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে পৰিৱেশ সজাগতা অভিযান আৰম্ভ। প্রধান

0: মুখ্যমন্ত্রী সূর্যঘৰ উৎকৰ্ষ বঁটাত শ্রেষ্ঠত্ব অর্জন আর জুবিন গার্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধার্থ শর্মার জামিন আবেদনের শুনানি অগ্রাহ্য। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কৰিশ্মা ৰায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নে আজ নই দিল্লী মে

বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভেনেজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি জেছি ৰড্ৰিগেজৰ সৈতে আলোচনাত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ফিল্ড কমাণ্ডাৰসকলৰ বাবে বিদ্যুৎ চিলিং বিপুল বৃদ্ধিত অনুমোদন জনায়। অজীৱস্ম ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। আৰু ল'ৰাৰ 18 বছৰ অনুৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভেনেজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলছি ৰড্ৰিগেজৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে নেতা দুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰ্যালোচনা কৰি শক্তি, বাণিজ্য, বিনিয়োগ, স্বাস্থ্যসেৱা, অটোমোবাইলছ আদিৰ ক্ষেত্ৰত সহযোগিতাৰ পথ অন্বেষণ কৰে। আলোচনাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে কয় যে ভেনেজুৱেলাত বিশ্বৰ ভিতৰত এক বৃহৎ পৰিমাণৰ খাৰুৱা তেল মজুত আছে। তেওঁ কয় যে আজি দুয়োপক্ষৰ মাজত আলোচনাত দুয়োখন দেশৰ মাজত শক্তিৰ অংশীদাৰিত্ব গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁ আৰু কয় যে ভেনেজুৱেলাই ভাৰতক অনাগত বহু বছৰলৈ সুস্থিৰ দাবীদাৰ বুলি গণ্য কৰে। তেনেদৰে জনোৱা অনুসৰি শক্তি অংশীদাৰিত্বৰ উপৰিও পশুপালন, পৰিবহণ, কৃষি সঁজুলি আৰু ঔষধৰ ক্ষেত্ৰত অৰ্থনৈতিক অংশীদাৰিত্ব প্ৰসাৰ কৰাৰ দিশতো আলোচনা কৰা হয়। আলোচনাকালত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত গোলকীয় আৰু আঞ্চলিক বিষয়সমূহৰ ক্ষেত্ৰতো মত বিনিময় কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ফিল্ড কমাণ্ডাৰসকলৰ বাবে বিত্তীয় চিলিং দুগুণ বৃদ্ধিত অনুমোদন জনায়। তেওঁ চিকিৎসা আৰু কাৰ্য প্ৰকল্পকে ধৰি প্ৰতিৰক্ষা সেৱাৰ বাবে সংশোধিত বিত্তীয় ক্ষমতাৰ প্ৰতিনিধি দলটো ঘোষণা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনায় যে চলিত বৰ্ষৰ বাজেট আবণ্টনৰ সৈতে সংগতি ৰাখি বিত্তীয় ক্ষমতাৰ সংশোধিত প্ৰতিনিধি দলে ৰাজহৰ জৰিয়তে 1,25,000 কোটিতকৈ অধিক টকাৰ সামগ্ৰী ক্ৰয়ৰ সুবিধা প্ৰদান কৰিব। লগতে প্ৰকাশ কৰে যে বিত্তীয় ক্ষমতা 100% বৃদ্ধি কৰা হৈছে আৰু কিছুমান ক্ষেত্ৰত দুগুণতকৈও বেছি ক্ষমতা বৃদ্ধি কৰা হৈছে। মন্ত্ৰালয়ে আৰু কয় যে ইয়াৰ দ্বাৰা ফিল্ড কমাণ্ডাৰসকলৰ কাৰ্যকৰী দক্ষতা আৰু অধিক শক্তিশালী হোৱাৰ লগতে প্ৰকল্পসমূহৰ কাৰ্য সম্পাদন খৰতকীয়া হ'ব। মন্ত্ৰালয়ে জনোৱা মতে স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ মুৰববীসকলক প্ৰদান কৰা বিশেষ আৰ্থিক ক্ষমতা অধিক বৃদ্ধি কৰা হৈছে। লগতে জৰুৰী কাৰ্য সম্পাদনৰ বাবে মুঠ চিলিঙৰ সীমা 100% বৃদ্ধি কৰা হৈছে। লগতে প্ৰকাশ কৰে যে যোৱা বছৰৰ অক্টোবৰ মাহত অধিসূচনা কৰা সংশোধিত প্ৰতিৰক্ষা ক্ৰয় মেনুৱেলৰ সৈতে বিত্তীয় ক্ষমতাৰ সংশোধিত প্ৰতিনিধিত্বই ক্ষীপ্ৰ সিদ্ধান্ত গ্ৰহণৰ সুবিধা প্ৰদান কৰিব। নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অজীৱস্ম ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোগান আঁচনিৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ইতিমধ্যে 1 কোটি বাসগৃহৰ মুঠচত সৌৰ পেনেল স্থাপন কৰা হৈছে। শ্ৰীযোশীয়ে প্ৰকাশ কৰে যে দেশৰ জনসাধাৰণে তেওঁলোকৰ ঘৰৰ মুঠচতে কোনোধৰণৰ বিদ্যুৎ মাচুল অবিহনে যে দৈনন্দিন কাম কাজৰ বাবে বিদ্যুৎ উৎপাদন কৰিব পাৰে এই কথা বুজি উঠিছে আৰু সেয়েহে অতি কম সময়ৰ ভিতৰতে এই আঁচনিয়ে বৃহৎ সফলতা লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে নবীকৰণযোগ্য শক্তিৰ দীৰ্ঘম্যাদী আৰু পৰিৱেশ অনুকূল লাভালাভৰ ক্ষেত্ৰতো আলোকপাত কৰে। অনুষ্ঠানত শ্ৰীযোশীয়ে হোৱাটছএপৰ চাটবুট সন্তোষ আৰু প্ৰধানমন্ত্ৰী সূৰ্যঘৰ প্ৰতীকো মুকলি কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত সৌৰ পেনেল স্থাপন কৰাৰ বাবে 40% পৰ্যন্ত ৰাজসাহায্য আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ ই প্ৰশাসনৰ বাবে 7টা বিভাগক সামৰি ৰাষ্ট্ৰীয় বঁটাসমূহ ঘোষণা কৰিছে। ব্যক্তিগত, ৰাজহুৱা, ওজৰাপতি আৰু পেঞ্চন মন্ত্ৰালয়ে কৈছে যে ই প্ৰশাসনৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতিস্বৰূপে 10টা স্বৰ্ণপদক, 6টা ৰূপৰ পদক আৰু 1টা বিচাৰকৰ পদকসহ মুঠ 17টা পুৰস্কাৰ আগবঢ়োৱা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে সমগ্ৰ দেশতে ই প্ৰশাসনৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কাম কাজৰ বাবে প্ৰতিবছৰে এই বঁটা আগবঢ়াই অহা হৈছে। ৰাজস্থানৰ জয়পুৰত হ'বলগীয়া 29 সংখ্যক ৰাষ্ট্ৰীয় ই প্ৰশাসন সন্মিলনত এই বঁটাসমূহ আগবঢ়োৱা হ'ব। নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগ, ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল, জিলা, সংস্থা আৰু গ্ৰাম পঞ্চায়তসমূহক এই পুৰস্কাৰ আগবঢ়োৱা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু দমন

ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে চুৰাটত 200খন বিচনাযুক্ত এখন ESIC চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত 2,970 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাত্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ অধ্যক্ষতা কৰাৰ পাছত আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। আজিৰ বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্মাতাসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে বুলি উত্তৰ পূব পৰিষদে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যম এক্সৰ যোগে মুখ্যমন্ত্ৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। ল'ৰাৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন জাপানৰ কাকা মিঘৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপৰ ছেমি ফাইনেলত কাইলৈ ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শেহতীয়া বিশ্ব বক্সিং ৰেংকিঙত ভাৰতে নিজৰ শক্তিশালী স্থিতি অক্ষুণ্ণ ৰাখিছে। মহিলাৰ 57 কিলোগ্ৰাম শাখাত জেচমিন লাম্বাৰিয়াই বিশ্বৰ 1নম্বৰ স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে এছিয়ান চেম্পিয়ন প্ৰিয়া খানখাছে 60 কিলোগ্ৰাম আৰু বিশ্বনাথ সুৰেশে 50 কিলোগ্ৰাম শাখাত শীৰ্ষস্থান দখল কৰিছে। মহিলাৰ 48 কিলোগ্ৰাম শাখাত মীনাক্ষীয়ে 1নম্বৰ স্থানত থকাৰ লগতে 70 কিলোগ্ৰাম শাখাত অৰুন্ধতী চৌধুৰী, 80 কিলোগ্ৰাম শাখাত পূজা ৰাণী, 80 কিলোগ্ৰামৰ ঊৰ্ধত নুপুৰে 2নম্বৰ স্থান দখল কৰে। পুৰুষৰ শাখাত শচীন শিৱাস আৰু নৰেন্দ্ৰ বেৰুৱালে শীৰ্ষ 5নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে 70 কিলোগ্ৰাম শাখাত হিতেশ গুলিয়াই 6নম্বৰ স্থান আৰু 65 কিলোগ্ৰাম শাখাত অবিনাশ জামৱালে 8ম স্থান দখল কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম, ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ 9টা স্থানত ব্যাপক অভিযান চলায়। সঞ্চালকালয়ে প্ৰকাশ কৰা মতে সীমান্তৰ সিপাৰৰ পৰা বৃহৎ পৰিমাণত অবৈধ বাৰ্মিজ চুপাৰি ভাৰতলৈ সৰবৰাহ কৰাৰ চক্ৰৰ বিৰুদ্ধে এই অভিযান চলায়। এই সৰবৰাহকাৰী চক্ৰটোক সহায় কৰা স্থানীয় লোকৰ বাসগৃহ আৰু ব্যৱসায়িক চৌহদত আজি অভিযান চলোৱা হয় বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভেনিজুৱেলাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰদ্ৰিগো ডুটাৰ্টেৰ সৈতে আলোচনা কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

0: হৈছে। মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। আৰু ল'ৰাৰ 18 বছৰ অনুষ্ঠিত এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেল কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ দ্বিতীয় বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: মিডিয়াম এফ 266.66।

0: মিটাৰ, কিলোহাৰ্চ 1125 আৰু এফএম বেণ্ডৰ 102.4 মেগাহৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে আজিৰ অতিথি।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো আজিৰ অতিথি। আজিৰ অতিথি অনুষ্ঠানলৈ আজি আমি আমন্ত্ৰণ জনাই আনিছো তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী অজয় কান্দুলনা। ছাৰ নমস্কাৰ, আপোনাক আমাৰ আজিৰ অতিথি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ, আজিৰ অনুষ্ঠানত প্ৰথমে আপোনাৰ মহাবিদ্যালয়খনৰ বিষয়ে আমি জানিবলৈ বিচাৰিম। এই মহাবিদ্যালয়খন কেতিয়া স্থাপন কৰা হৈছিলে, ইয়াৰ সবিশেষ কওকচোন।
2: তেজপুৰৰ যোনখন গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশ্যন অৰ্থাৎ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয় স্থাপন কৰা হৈছিল 6 ছেপ্টেম্বৰ 1977 চনত। আৰু এতিয়া বৰ্তমান যোনখন মহাবিদ্যালয়ৰ পৰিসৰ আছে বা বিল্ডিং আছে তালৈ শ্বিফটিং কৰা হৈছিলে 1984 চনত। পোনপ্ৰথমতে এই অনুষ্ঠানটো আৰম্ভ কৰোঁতে যিহেতু চৰকাৰী বিল্ডিং নাছিল, তেজপুৰৰ একাডেমি স্কুলত ক্লাছবোৰ অনুষ্ঠিত হৈছিল। তাৰ পৰা ক্ৰমান্বয়ে যিহেতু তেতিয়া চৰকাৰীকৰণ হোৱা নাছিল, সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ আছিল, প্ৰাইভেট ইনষ্টিটিউচন আছিল, যিসকল গভৰ্ণিং বডিৰ লোক আছিল তেখেতসকলে লাগি মেলি চৰকাৰৰ পৰা, বিশেষকৈ তেজপুৰৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা মাতি তেওঁলোকে আমন্ত্ৰণ পায় মাজগাঁৱত। সেই জেগাতেই মানে বৰ্তমান যোনখন মহাবিদ্যালয় আছে সেই তেতিয়াতেই আৰম্ভ হৈছে 1984 চনত।
1: হয়, আৰু আপুনি মহাবিদ্যালয়ৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ পৰিলে?
2: এতিয়া ক'বলৈ গ'লে মহাবিদ্যালয়ৰ লগত মই জড়িত 1996 চনৰ পৰাই, কাৰণ মই সেইখন মহাবিদ্যালয়ৰে ষ্টুডেণ্ট আছিলোঁ। আৰু ভাগ্যৰ কথা বুলিয়ে ক'ব লাগিব, পাছ কৰাৰ পিছতে যেতিয়া তেতিয়া মহাবিদ্যালয়খন চৰকাৰী নাছিল, তেতিয়া গভৰ্ণিং বডিৰ তলত আছিল, ইণ্টাৰভিউ অনুষ্ঠিত হৈছিল, ইণ্টাৰভিউ দি মই তাতেই চাকৰিত জইন কৰোঁ। জইন কৰাৰ দুবছৰমানৰ পিছতে চৰকাৰীকৰণ হৈছে। আৰু ক'বলৈ গ'লে 2013 চনলৈকে মই তাতে আছিলোঁ। তাৰপিছত প্ৰমোশ্যনৰ কাৰণে মোক ইয়াৰ পৰা শিলচৰলৈ ট্ৰেন্সফাৰ দিয়া হ'ল। আকৌ শিলচৰৰ পৰা গোলাঘাট যোনখন গভৰ্ণমেণ্ট বিএড কলেজ তাত থাকিলোঁ প্ৰায় 8.5 বছৰ। তাৰপৰা আকৌ প্ৰমোশ্যন দি হোৱাত ফুল ফ্লেজ প্ৰিন্সিপাল হৈ আহি ইয়াত আকৌ মই 2021 চনৰ 31 ডিচেম্বৰ জইন কৰোঁ।
1: হয়, এতিয়া ছাৰ আপুনি ক'লে যে আপুনি এইখন মহাবিদ্যালয়ৰে ছাত্ৰ আছিলে, তেতিয়াৰ পাঠ্যক্ৰম যিটো আছিলে আপোনালোকে পঢ়ি থকা সময়ছোৱাত, আৰু সেই সময়ৰ সেই মহাবিদ্যালয়খনৰ পৰিৱেশৰ বিষয়ে অকণমান কওকচোন।
2: পাঠ্যক্ৰমৰ কথা ক'বলৈ গ'লে আমাৰ তেতিয়া এবছৰীয়া পাঠ্যক্ৰম আছিল।
1: হয়,
2: আৰু যদিও এবছৰীয়া আছিল কিন্তু বহুতখিনি বস্তুৱে পঢ়িব লগা হৈছিল, কিন্তু সময়ৰ নাটনি আছিল। আৰু এতিয়াৰ পাঠ্যক্ৰম দুবছৰীয়া, আৰু এইটো ইয়াৰ পাঠ্যক্ৰম বুলি ক'লে ছেমিষ্টাৰ ছিষ্টেম হ'ল। কিন্তু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ তলত যিটো বি এডৰ কোৰ্চ আছে মাত্ৰ 2টা ছেমিষ্টাৰ, কিন্তু বেলেগ ইউনিভাৰ্চিটিৰ তলত 4টা ছেমিষ্টাৰ। গতিকে যিহেতু সময় বেছি দিয়া হৈছে, কোৰ্চ মেটেৰিয়েলো বঢ়োৱা হৈছে, আৰু আমি পঢ়াৰ দিনতে কিছুমান কোৰ্চ মানে নাছিলেই, এতিয়া ধৰক ফৰ এক্সাম্পল ICT, এই তেনেকুৱা বস্তুবোৰ সেই তেতিয়া যুগত নাছিল।
1: এতিয়া নতুন নতুন কেনেধৰণৰ পাঠ্যক্ৰমসমূহ অন্তৰ্ভুক্ত হৈছে?
2: এতিয়া মেইনলি যদি কওঁ প্ৰধানতঃ এতিয়া আজিৰ দিনৰ লগত খাপ খাব পৰাকৈ NEP যিখিনি ৰিচেণ্ট ৰিজলিউশ্যন আছিল সেইমতেই কৰা হৈছে কোৰ্চটো, আৰু কোৰ্চৰ ফ্ৰেমৱৰ্কটো ইউনিভাৰ্চিটিয়েই বনাই দিয়ে আৰু আমি সেইমতেই পঢ়াব লগা হয়। কিন্তু কিছুমান বস্তু প্ৰায় একেই আছে, বিশেষকৈ এতিয়া চাইক'লজিৰ কথা যদি কওঁ, আমি যিখিনি চাইক'লজি পঢ়িছিলোঁ সেইখিনি বস্তুৱেই লাগে, নাইবা পেপাৰ কিছুমানৰ নামহে বদলি হৈছে কিন্তু ভিতৰৰ অংশ প্ৰায় একেই, কিন্তু তাৰ লগত এডিশ্যন হৈছে কিছুমান পাৰ্ট, কাৰণ সময় বেছি দিয়া হৈছে।
1: হয়, এতিয়া ছাৰ অন্য মহাবিদ্যালয়ৰ যদি আমি এটা তুলনা কৰিবলৈ যাওঁ, এই মহাবিদ্যালয়খনে এগৰাকী শিক্ষকক গঢ়ি তোলে নহয় জানো, যি পাছলৈ ছাত্ৰসকলক পঢ়াই পাঠদান কৰোৱাই বা একো একোজন শিশুৰ বা একো একোজন ছাত্ৰৰ ভৱিষ্যত তেওঁলোকে গঢ়ি তোলে। গতিকে এই মহাবিদ্যালয়খনৰ শিক্ষা পদ্ধতি এজন শিক্ষক গঢ়ি তুলিবলৈ কেনেধৰণে আগবঢ়োৱা হয়, শিক্ষাদান কৰা হয়, এই বিষয়ে কওকচোন।

0: প্ৰথমতে আমাৰ চাওক কোৰ্চতে যেতিয়া আমি টিচাৰ প্ৰিপেয়াৰ কৰোঁ
1: হয়
0: তাত বিভিন্ন ধৰণৰ মেথডছ আৰু টেকনিক্সৰ কথা থাকে আৰু সেইবোৰ মানে প্ৰেক্টিকেলিও কৰা হয় প্ৰেক্টিকেল অৰিয়েণ্টেড আৰু আপোনাৰো জ্ঞাত আগতে আছিল আপোনাৰ চাইল্ড চেণ্ট্ৰিক এডুকেশ্যনটো নাছিল বৰ্তমান এতিয়া শিশুকেন্দ্ৰিক হৈছে গতিকে তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ কোৰ্চৰ বিশেষকৈ মেটেৰিয়েলবিলাক যিহেতু ইউনিভাৰ্চিটিয়ে ফ্ৰেম কৰি দিছে তাৰ ওপৰত আমি প্ৰেক্টিকেলি অৰিয়েণ্ট যিমান পাৰোঁ ষ্টুডেণ্টক কৰোঁ এতিয়া অকল বোলে কোৰ্চ মেটেৰিয়েল যি ইউনিভাৰ্চিটিয়ে দিছে থিয়ৰিটিকেল সেই তেনেকুৱাও নহয় লগতে ধৰক স্কুলত

আজিৰ তিথি অনুষ্ঠানটি প্ৰচাৰত কিছু ব্যাঘাত জন্মিল, তাৰ বাবে আমি দুঃখিত। অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত।

এয়া আকাশবাণী তেজপুৰ আগবঢ়াবলৈ লোৱা হৈছে নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হ'ল 1433 খ্ৰীষ্টাব্দৰ জেঠ মাহৰ 20 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 4 তাৰিখ। গ্ৰেগৰিয়ান বৰ্ষ পঞ্জী অনুসৰি 155তম দিন আৰু বছৰটো শেষ হ'বলৈ মাথো 210টা দিন বাকী। এই অনুষ্ঠানত আগবঢ়াই অহা হয় গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ ৰেঙনি। আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি পাওঁ 1845 চনৰ আজিৰ এই দিনটোতেই মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়। অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল 1936 চনৰ আজিৰ এই দিনটোতেই। 2004 চনৰ আজিৰ এই দিনটোতেই চিৰাং জিলাক আনুষ্ঠানিকভাৱে গঠনৰ ঘোষণা কৰা হয়। 2024 চনৰ আজিৰ এই দিনটোতে ভাৰতৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। এই নিৰ্বাচনত NDA 293খন আসন আৰু ইণ্ডিয়া মিত্ৰজোঁটে 236খন আসন আৰু অন্যান্য 16খন আসন লাভ কৰে।

1349 চনৰ আজিৰ এই দিনটোতে জাৰ্মানীৰ সম্ৰাট দ্বিতীয় কনৰাডৰ মৃত্যু হয়। 1920 চনৰ আজিৰ এই দিনটোতে অষ্ট্ৰিয়া আৰু হাংগেৰীৰ মাজত ট্ৰিয়ানন চুক্তিৰ শীৰ্ষক এক চুক্তি সম্পাদিত হয়। ইয়াৰ পৰিণতিত হাংগেৰীৰ মাটিকালি পূৰ্বৰ এক চতুৰ্থাংশহে ৰয়গৈ। 1942 চনৰ আজিৰ এই দিনটোতে প্ৰশান্ত মহাসাগৰৰ মিডৱে দ্বীপত মিত্ৰ শক্তি ফ্ৰান্স, ইংলেণ্ড আৰু ইংলেণ্ডৰ উপনিৱেশসমূহ আৰু জাপানৰ মাজত নৌ যুদ্ধ আৰম্ভ হয়। এই যুদ্ধত মিত্ৰশক্তিয়ে জয়লাভ কৰে। দ্বিতীয় মহাসমৰৰ ই এক তাৎপৰ্যপূৰ্ণ ঘটনা, কিয়নো এই যুদ্ধৰ পিছলৈ মহাসমৰ এক নিৰ্ণায়ক ভূমিকা পালন কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত পোনপটীয়া টেলিফোন সংযোগ স্থাপন হয় 1955 চনৰ আজিৰ এই দিনটোতেই। 1970 চনৰ আজিৰ এই দিনটোতে দক্ষিণ পশ্চিম প্ৰশান্ত মহাসাগৰৰ দ্বীপপুঞ্জ টুংগাৰ স্বাধীনতা লাভ কৰে। 1999 চনৰ সৰ্বোচ্চ ধৰ্মগুৰু তথা ৰাজনৈতিক নেতা আয়াতুল্লাহ খোমেনীৰ মৃত্যু হয় 1989 চনৰ আজিৰ এই দিনটোতে। 1997 চনৰ আজিৰ এই দিনটোতেই দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ পৰা ভাৰতীয় কৃত্ৰিম উপগ্ৰহ ইনছাট 2D চতুৰ্থ প্ৰজন্মৰ সফল উৎক্ষেপণ কৰা হয়। 1999 চনৰ আজিৰ এই দিনটোতে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ সহায়ত গোৱাত ভোট গ্ৰহণ কৰা হয়। এইদৰে ভোটগ্ৰহণৰ ব্যৱস্থাত ভাৰতত ই আছিল প্ৰথম। 2001 চনৰ আজিৰ এই দিনটোতে নেপালৰ ৰজা দীপেন্দ্ৰ 29 বছৰ বয়সতে মৃত্যু হয়। এওঁ মাত্ৰ 3 দিনৰ বাবে নেপালৰ ৰজা হৈছিল। ডমিনিকান সুন্দৰী এমেলিয়াই 2003 চনৰ মিছ ইউনিভাৰ্ছ কিতাপ লাভ কৰে আজিৰ এই দিনটোতেই। 2004 চনৰ আজিৰ এই দিনটোতে মনমোহন সিং সংসদৰ নতুন নেতাৰূপে মনোনীত হয় যশৱন্ত সিং বিৰোধী দলৰ দলপতি হিচাপে।

ভাৰতৰ এগৰাকী জনপ্ৰিয় সংগীতজ্ঞ, নেপথ্য কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা, ডাবিং শিল্পী, চলচ্চিত্ৰ পৰিচালক হ'ল এছ পি বালাসুব্ৰমণিয়ম। তেখেতে তামিল, তেলেগু, কন্নড়, হিন্দী আৰু মালায়ামকে ধৰি 16 ভাৰতীয় ভাষাত প্ৰায় 40,000তকৈ অধিক গীতত কণ্ঠদান কৰিছিল। স্বকীয় প্ৰকাশভংগীৰ বাবে তেওঁ কন্নড়, তেলেগু, তামিল আৰু হিন্দী গীতত কণ্ঠদান কৰি শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পী শিতানত 6টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ইয়াৰ লগতেই তেওঁ তেলেগু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে 25টা অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক নন্দী বঁটা আৰু কৰ্ণাটক আৰু তামিলনাডু চৰকাৰৰ পৰা বিভিন্ন ৰাজ্যিক বঁটা আৰু সন্মান লাভ কৰিছিল। তদুপৰি তেওঁ শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ শিতানত ফিল্মফেয়াৰ বঁটা আৰু 6টা ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছিল। 2012 চনত ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে NTR ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। 2016 চনত গোৱাত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ ব্যক্তিত্ব ৰূপালী ময়ূৰ পদকেৰে সন্মানিত কৰা হয়। ভাৰত চৰকাৰে তেখেতৰ অৱদানৰ স্বীকৃতিস্বৰূপে 2001 চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু 2011 চনত তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ প্ৰদান কৰে। আজি হ'ল এইগৰাকী শিল্পীৰ উপজা দিন, অৰ্থাৎ 1946 চনৰ আজিৰ এই দিনটোতেই তেখেতৰ জন্ম হৈছিল। সুলভা দেশপাণ্ডে ভাৰতৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী আৰু নাট্য পৰিচালক। মুম্বাইৰ মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও 73খনতকৈ অধিক মূলসুঁতিৰ বোলছবিত অভিনয় কৰিছিল। তেখেতে 1977 চনত ভূমিকা, 1978 চনত অৰবিন্দ দেশাইকী, অজীৱ দাস্তান আৰু গমন আদিৰ কলাত্মক চলচ্চিত্ৰত চৰিত্ৰাভিনেত্ৰী হিচাপে অভিনয় কৰাৰ উপৰিও বহুতো টিভি ধাৰাবাহিকতো অভিনয় কৰিছিল। প্ৰিয় শ্ৰোতা, এয়া আছিল আজিৰ দিনটোৰ ঘটনাৱলী। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ শিৰোনাম আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰয় চৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। নৰেন্দ্ৰ মোদীৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাম্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী সূৰ্যগৰ উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। গুৱাহাটী উচ্চ

প্ৰধানমন্ত্ৰী সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ প্ৰকল্পত অধীনত নিমাতীঘাটৰ সমীপত এটা অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণ কৰা হ'ব আৰু গোৱালপাৰা জিলাৰ ঐতিহাসিক জলাশয় উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে বন বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিলখনৰ কাষৰীয়া গাঁওসমূহক সামৰি উৰ্পদ বিল ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

বিডিঅ' ব্যৱধূস 63.66 মিটাৰ, কিলোহৰ্চ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰৰ দ্বাৰা প্ৰচাৰিত যুৱবাণী অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই মই ময়ূৰাক্ষী নাথ আৰু মোৰ সতীৰ্থ
1: মই বৰ্ণালীয়ে
0: আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ অনুষ্ঠান বিচিত্ৰানুষ্ঠান। প্ৰিয় শ্ৰোতা, প্ৰত্যেক মাহতেই আমি আপোনালোকলৈ বুলি আগবঢ়াওঁ বিচিত্ৰানুষ্ঠান, য'ত আপোনালোকে কিছু মনোৰঞ্জন উপভোগ কৰিবলৈ পায়। এই মাহতো তাৰ ব্যতিক্ৰম নকৰি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ ভাস্কৰ দাস, সুভাষ প্ৰতিম বৰা আৰু ঋষিকেশ মহন্ত। পুনতে মই ভাস্কৰৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ। ভাস্কৰ, তুমি বৰ্তমান কিহত ব্যস্ত হৈ আছা?
2: নমস্কাৰ, বৰ্তমান মই তেজপুৰৰ দৰং মহাবিদ্যালয়ত গণিত বিভাগত দ্বিতীয় ষাণ্মাসিকত অধ্যয়ন কৰি আছোঁ, লগতে সংগীতৰ চৰ্চা কৰি আছোঁ।
1: আমাৰ সৈতে আন এগৰাকী যুৱক আছে, তোমাৰ নামটো জনাবা।
3: নমস্কাৰ, মই ঋষিকেশ মহন্ত। মই ৰিচেণ্টলি আপোনাৰ গুৱাহাটী নেৰিম গ্ৰুপ অফ ইনষ্টিটিউচনৰ পৰা আপোনাৰ বি চি এ ছিক্স ছেমিষ্টাৰ পাছ আউট।
1: আমাৰ সৈতে আন এগৰাকী যুৱক আছে, তোমাৰ নামটো জনাবা।
4: নমস্কাৰ, মোৰ নাম শ্ৰী সুভাষ প্ৰতিম বৰা। মই এইবাৰ আপোনাৰ জ্ঞান ভাৰতী একাডেমীৰ পৰা মেট্ৰিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ আছাম ভেলীত ছায়েন্স বিভাগত পঢ়ি আছোঁ, লগতে আপোনাৰ ভাওনা জগত আৰু কবিতা আবৃত্তি কৰি আছোঁ।
0: হয় প্ৰিয় শ্ৰোতা, ইতিমধ্যে আপোনালোকে গম পালেই আজিৰ আমাৰ যুৱকসকলে আপোনালোকক কি কি শুনাব। আৰু মই ভাস্কৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ। তুমি যিহেতু জনালা যে তুমি সংগীত চৰ্চা কৰি আছা, পুনতেই আমাৰ শ্ৰোতা দৰ্শকক কি শুনাবা?
2: হয়, প্ৰথমেই মই ওজাপালি শৈলীৰে এটি লোকগীত গাবলৈ প্ৰয়াস কৰিম।

0: ধন্যবাদ।
1: খুবেই সুন্দৰ, ইমান সুন্দৰকৈ তুমি গীত পৰিৱেশন কৰিলা। তোমাৰ এই গীতৰ চৰ্চা তুমি কেতিয়াৰ পৰা কৰিছা আৰু তুমি অনুপ্ৰেৰণা হিচাপে কাক আগত ৰাখি তুমি গীতৰ চৰ্চা কৰি গৈ আছা?
0: এই বিষয়ত অনুপ্ৰেৰণা বুলি ক'লে ভুল হ'ব, মোৰ বায়ে গান গায়। মানে মই তেখেতৰ লগত গৈছিলোঁ তৃতীয় শ্ৰেণীত থাকোঁতে, তাবলাত এডমিশ্যন ল'বলৈ গৈছিলোঁ সংগীত মহাবিদ্যালয়খনত, আৰু তাতে মানে মোৰ বা সংগীতত এডমিশ্যন লৈছিলে আৰু মোক তাবলাত দিয়াৰ কথা আছিলে। তেতিয়া মানে মই উকল সৰে তাবলা শিকিবলৈ মন নাছিল, মোৰ বাৰ লগতে মানে কণ্ঠ সংগীততে মই নামটো লগাই ল'লোঁ। আৰু তেতিয়াৰ পৰা সেই তৃতীয় শ্ৰেণীৰ পৰাই আৰম্ভ কৰিলোঁ সংগীতৰ যাত্ৰা। তাৰ আগতেও গাইছিলোঁ স্কুলত এটা দুটা অনুষ্ঠানত, কিন্তু বিশেষকৈ ক'বলৈ গ'লে মই তৃতীয় শ্ৰেণীৰ পৰা ষ্টাৰ্ট কৰিছোঁ গান গোৱা, আজি পৰ্যন্ত চৰ্চা কৰি আছোঁ।
1: খুবেই সুন্দৰ, তোমাৰ এই চৰ্চা অব্যাহত থাকক, আমি তাৰেই কামনা কৰিছোঁ।
2: আমাৰ সৈতে আছে ঋষিকেশ মহন্ত। মই এবাৰ ঋষিকেশৰ কাষলৈ আহিছোঁ। ঋষিকেশ, তুমি যিহেতু বাঁহী বজোৱা, তুমি বাঁহী বজাবলৈ কাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিলা?
3: মই আপোনাৰ ক'ব গ'লে মই বাঁহী আজিলৈকে মই মোৰ গুৰু নাই, কিন্তু মই গুৰু ল'ম বুলি ভাবিছোঁ যিহেতু মোৰ ডিগ্ৰীও খতম হৈছে আপোনাৰ 2-3 মাহৰ পিছত। অলপমান কাম চাম আছে, এইখিনি চৰ্ট আউট কৰি পেলাই শিকিম বুলি ভাবিছোঁ। বাট মই এতিয়ালৈকে যিমানখিনি শিকিছোঁ আপোনাৰ নিজে আপোনাৰ 2-3 বছৰ এনেই ঘৰতে বজাই মেলি সিমানখিনি শিকা।
2: কিমান বয়সৰ পৰা শিকিছা তুমি বাঁহী?
3: আপোনাৰ মোৰ এতিয়া বৰ্তমান বয়স 23 হৈছে, মই শিকিছিলোঁ যেতিয়া 20 বছৰমান হৈছিল।
2: হয়, তুমি আজি কি শুনাবা আমাৰ শ্ৰোতাসকলক?
3: আজি প্ৰথম মই বৰগীত এটাৰে ষ্টাৰ্ট কৰোঁ।
2: হয় নিশ্চয়।

0: ধন্যবাদ ঋষিকেশ, তুমি কোনো প্ৰশিক্ষণ নোলোৱাকৈ খুব সুন্দৰকৈ বাঁহী বজাইছা যিহেতু একেবাৰে কম সময়ত তুমি বাঁহী শিকিছা। আৰু তুমি যদি ভাবিছা আগলৈ তুমি গুৰুৰ সৈতে শিকি তোমাৰ বাঁহীৰ এই যাত্ৰা তুমি ল'বা, গতিকে তুমি সফল হোৱা তোমাৰ এই যাত্ৰাত। এইবাৰ আমি আহিছোঁ সুভাষ প্ৰতিম বৰা, তুমি বৰ্তমান কিহত ব্যস্ত হৈ আছা?
1: মই বৰ্তমান আপোনাৰ যিহেতু বহাগ মাহ অন্ত হ'ল, মই এইকেইদিন আপোনাৰ ভাওনাৰ লগত জড়িত কামত ব্যস্ত হৈ আছোঁ। লগতে আপোনাৰ মোৰ অৰ্কেষ্ট্ৰা গ্ৰুপ আছে দুটাকে, মন যায় আৰু সুৰ সংগম, তাৰ প্ৰগ্ৰেম মাৰি আছিলোঁ।

0: হয়, বহাগৰ মাহ যিহেতু গৈছে, যথেষ্ট ব্যস্ত হৈ আছিলা।
1: হয় নিশ্চয়।
0: পঢ়া শুনাৰ লগতে এইসমূহ কেনেদৰে চলাই নিছা?
1: আচলতে সৰুৰ পৰা মই বেছিভাগ ঘৰতে থাকোঁ, কিন্তু এই ক্লাছ টেনৰ ষ্টাৰ্টিঙৰ পৰা মই বাহিৰলৈ আৰম্ভ কৰিছোঁ। লাহে লাহে মানে আপোনাৰ মই যেতিয়া বাহিৰত ব্যস্ত থাকোঁ তেতিয়া সম্পূৰ্ণ বাহিৰতে থাকোঁ, যেতিয়া ঘৰত আহোঁ সময় পাওঁ তেতিয়া সেই যোনটো পঢ়া কাৰ্য সেই কাৰ্যত সম্পূৰ্ণভাৱে লীন হৈ যাওঁ। মই আৰামছে মোৰ ৰুমত দৰ্জাখন মাৰি লওঁ, দৰ্জা হুপটো মাৰি লওঁ, তাত মই এতিয়া আপোনাৰ 3 ঘণ্টা 4 ঘণ্টা কণ্টিনিউৱাছ পঢ়োঁ। সেই সময়টো মোক একো ডিষ্টাৰ্বেঞ্চ নাথাকে, কিন্তু যেতিয়া বাহিৰত থাকোঁ তেতিয়া পঢ়াৰ কথা মাথাত নাহে। মোৰ দুটা মানে দুটা নিজৰ জীৱন বেলেগকৈ ৰাখিছোঁ।
0: খুব ধুনীয়া, তুমি পঢ়া শুনাৰ লগতে তোমাৰ এই ভাল লগা কামবোৰ খুব সুন্দৰকৈ তুমি চলাই নিছা। আজি আমাৰ শ্ৰোতাসকলক তুমি কি কৰি শুনাবা?
1: উভতি নহাৰ কবিতা, লেখক নৱকান্ত বৰুৱা। মই নাহোঁ, মই নাহোঁ, এবাৰেই আহি গুচি গ'লোঁ মই, উভতি অহাৰ কথা নাই। মই জানো মই নাহোঁ, মই জানো কোনো নাহে, মাথোৱে পৃথিৱীখনক ভাল পাই গ'লোঁ। এই কথাটো কিমান বাৰ যে ক'লোঁ, কিমান ভাষাৰে ক'লোঁ, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকেই গালোঁ। জীয়াই থকাৰ ধেমালিতে মই এবাৰেই খেলি গ'লোঁ, আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল ফুল এবাৰেই তুলি ল'লোঁ। কোনোবা আহিব মোৰ দৰে কোনোবা দিনা, মোৰ সুৰতেই বাজিব নতুন বিনা। উহু, সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। বকুল তলত পৰি ৰ'ব মইতো নহয়, কোনোবাই বুটলিব মই নহওঁ। মই নোৱাৰোঁ আহিব নাহোঁ, হেঁপা যোৱা ৰঙতেই চোন, অকলে অকলে হাঁহোঁ, মই নাহোঁ মই নাহোঁ। পৃথিৱী তোমাক ভাল পাই গ'লোঁ, তথাপিও মই নাহোঁ। ধন্যবাদ।
0: ধন্যবাদ সুভাষ। এতিয়া আমি আকৌ এবাৰ ভাস্কৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ভাস্কৰলৈও মোৰ সেই একেই প্ৰশ্ন। যিহেতু তুমি ইতিমধ্যে জনাইছা যে তুমি গণিত বিভাগত স্নাতক ডিগ্ৰী পঢ়ি আছা, তাৰ লগতে সংগীত চৰ্চা কেনেকৈ অব্যাহত ৰাখিছা?
2: পঢ়াৰ লগত জড়িত থকাৰ সময়খিনি বাৰু মই পঢ়াৰ লগতে ফ'কাছ কৰি থাকোঁ পঢ়াৰ ওপৰতে, কিন্তু এনি টাইমটো পঢ়ি থাকিব নোৱাৰি, সেইটো অলপ মানসিকভাৱে সেইটো চাপ পৰায়। সেইকাৰণে মই মাজে মাজে গান গাওঁ, তেতিয়া মনটো অলপমান ৰিলেক্স হয়। সেইদৰে মাজে মাজে পঢ়া, মাজে মাজে গান গোৱা, তেনেকৈ আৰু।
0: তোমালোক যিহেতু নতুন প্ৰজন্ম আৰু পঢ়া আৰু সংগীত দুয়োটা একেলগেই লৈ গৈছা, বহুতো এনেকুৱা অভিভাৱকো আছে যিয়ে নিজৰ ল'ৰা ছোৱালীক ৰুচিসমূহ কৰিবলৈ নিদিয়ে, পঢ়া ক্ষতি হয় বুলি, তেনেধৰণৰ অভিভাৱকসকলক তুমি তোমাৰ ফালৰ পৰা কি ক'বা?
2: মই ভাবোঁ যে তেওঁলোকৰ সন্তানসকলে যি বিচাৰে, তেওঁলোকৰ মনে যি বিচাৰে, যিটো কৰি ভাল পায় সেইবোৰ কৰিব দিব লাগে। মোৰ ক্ষেত্ৰতো মই কোনো বাধা পোৱা নাই, কাৰণ মোৰ ঘৰখনত এটা সংগীতৰ পৰিৱেশ আগৰ পৰাই জড়িত হৈ আছে। মোৰ মা আৰু দেউতায়ো গান গাইছিলে সময়ত, তেওঁলোকৰ পৰাই হয়তো অলপ কিবা এটা আহিছে আমাৰ গালৈ, শৰীৰলৈ। সেইবাবে গান গোৱাৰ এই যিটো মাধ্যম সেইটো আমি চলাই নিব পাৰিছোঁ, আৰু তেওঁলোকেও সম্পূৰ্ণ সহযোগিতা জনাইছে এই ক্ষেত্ৰত।
0: সংগীতৰ জগতখনত তোমাৰ সপোনবোৰ কেনেকুৱা?
2: মই একচুৱেলি নিজৰ বাবেই মই নিজেই অনুপ্ৰেৰণা হ'ব বিচাৰোঁ। এনে নহয় যে মই কাৰোবাক দেখি তেখেতৰ গীতবোৰ আওৰাই তেওঁৰ নিচিনা হ'বলৈ বিচাৰোঁ। মই ভাবোঁ যে মোৰ গানবোৰ শুনি আনে কয় যে এই ল'ৰাজনৰ গীতিশৈলীটো বহুত ধুনীয়া, শুনিলেই শুনি থাকিবলৈ মন যায়, সেইটো মই বিচাৰোঁ। আৰু এনেকুৱা পপুলাৰিটি মই নিবিচাৰোঁ, মই নিজৰ বাবে গান গাই ভাল পাওঁ, সেইটোৱে আৰু।
0: খুব সুন্দৰ, তোমাৰ সেই সপোন বা সেই আশা পূৰণ হওক, আমি তাৰে কামনা কৰিছোঁ। এইবাৰ আমাৰ শ্ৰোতাসকলক কি শুনাবা?
2: এইবাৰ মই প্ৰয়াত জুবিন গাৰ্গ ছাৰৰ ৰৈ ৰৈ বিনালে মুভিখনৰ তোমাৰ নীলিম কথাৰ দৰে গীতটি গাব চেষ্টা কৰিছোঁ।
0: নিশ্চয়।

0: ধন্যবাদ,
1: খুবেই সুন্দৰ। আমি পুনৰ ঋষিকেশৰ কাষলৈ আহিছোঁ। ঋষিকেশ, তুমি কোনবোৰ সময়ত বাঁহী বজাই ভাল পোৱা?
2: মই আপোনাৰ ক'ব গ'লেতো মই চব টাইমতে বাঁহীটোৰ লগতে ব্যস্তই থাকোঁ, মানে বজাই মানে যেতিয়াই তেতিয়াই বজাব মন যায়। আৰু যেতিয়া মানে অকলশৰীয়া থাকোঁ তেতিয়া মানে ৰাতিয়ে হওক বা দুপৰীয়াই হওক মই মানে বাঁহীৰ লগতে বিজি থকা হয়। আৰু মানে তেতিয়া মানে মই গানবোৰ অকলে বজাওঁ, অকলে শুনো, অকলে শিকোঁ।
1: হয়, সেইকাৰণে হয়তো সম্ভৱ হৈছে তুমি খুব কম সময়ত এনেদৰে বাঁহী বজাবলৈ শিকাটো।
2: হয় চাগে।
1: কি সুৰ ভাল পোৱা তুমি? বাঁহীত কোনবোৰ সুৰ তুলি ভাল পোৱা?
2: আপোনাৰ ক'ব গ'লে যোনটো প্ৰকৃতিৰ মাত, মানে এইটো আপোনাৰ ধৰক ফ'কৰ লগত ৰিলেটেড হৈ আছে আপোনাৰ সেইবোৰ বস্তু। মানে এতিয়া কেনেকুৱা হৈছে, আমাৰ অসমত এইবোৰৰ চৰ্চা বেছি নহয়। মানে আমাৰ গোটেই যিমান মিউজিক কালচাৰ গৈ আছে ৱেষ্টাৰ্ণাইজেশ্যন হৈ গৈ আছে দিনে দিনে। তো সেইবোৰ বস্তু মানে আমি যিহেতু ৱেষ্টাৰ্ণাইজেশ্যন ফ'ল' কৰাটো বেয়া নহয় কথাটো, কিন্তু আমাৰ নিজৰ কালচাৰটো ৰাখিব লাগিব। সেইটো কাৰণে মানে মই ভাবোঁ ফ'ক মোৰ কাৰণে মানে ভাল হয়।
1: হয়, লোক সংস্কৃতিৰ চৰ্চা কমি গৈছে, সেইকাৰণে তুমি ভাল পোৱা। এতিয়া কি শুনাবা আমাৰ শ্ৰোতাসকলক?
2: আপোনাৰ জুবিনদাৰ গীত এটি শুনাওঁ, তুমি চোৱা যেতিয়া।
1: নিশ্চয়।

0: ধন্যবাদ ঋষিকেশ। এবাৰ আমি পুনৰ সুভাষৰ কাষলৈ আহিছোঁ। সুভাষ, তুমি কবিতাৰ লগতে তুমি ভাওনা কৰি ভাল পোৱা বুলিও জনাইছিলা। আমি তোমাৰ কণ্ঠত কবিতা শুনিলোঁ। এবাৰ আমাৰ শ্ৰোতাসকলক ভাওনাৰ এটি সংলাপ শুনাবা নেকি?
1: মই আপোনাৰ যোৱা মাৰ্চ মাহৰ শেষত নৃসিংহ মুৰাৰীৰ নাটখন মই বিষ্ণু ৰূপত ওলাইছিলোঁ। তাৰে মই দুফাকি বচন ক'ম।
0: হয়।
1: শুনা দেৱী কমলা সুন্দৰী, এই বিনোদ বিলাস সৃষ্টিৰ ৰহস্য, ব্ৰহ্মকুলৰ হ'ল অৱসান। সমস্ত জগতক ৰাখিলোঁ মই নিজ উত্তৰত, মোৰ এই নাভিত পদ্মজাত হ'ল ব্ৰহ্মা প্ৰজাপতি, আৰু সৃষ্টিৰ কাৰ্যত হ'ল অগ্ৰসৰ। ধন্যবাদ।
0: আমি পুনৰ ভাস্কৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ভাস্কৰ, এইবাৰ তুমি আমাৰ শ্ৰোতাসকলক কি শুনাম বুলি ভাবিছা?
2: এইবাৰ মই এটি প্ৰেমৰ গীত তৰালী শৰ্মা বাইদেউৰ দ্বাৰা কণ্ঠদান কৰা অনুৰাগ তোমাৰ বাবে গীতটি গাবলৈ প্ৰয়াস কৰিছোঁ।

0: ধন্যবাদ।
1: খুবেই সুন্দৰ, সঁচাকৈয়ে আমাৰ অনুষ্ঠানটি তুমি জীপাল কৰি তুলিলা।
2: আমি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোঁ। আমি আজিৰ আমন্ত্ৰিত অতিথিসকলৰ খুব সুন্দৰ কণ্ঠত আমি গীত শুনিলোঁ, কবিতা আবৃত্তি শুনিলোঁ, লগতে ভাওনাৰ সংলাপ বাহিৰ সুৰ। একেবাৰে শেষত মই পুনৰবাৰ ঋষিকেশৰ কাষলৈ আহিছোঁ। আজিৰ অনুষ্ঠানৰ একেবাৰে শেষত ঋষিকেশে শ্ৰোতাসকললৈ কি আগবঢ়াবা?
3: মই ভাবিছোঁ আপোনাৰ জুবিন

ধন্যবাদ ঋষিকেশ। প্ৰিয় শ্ৰোতা, আজি আপোনালোকে শুনিলে যুৱবাণী শিতানৰ পৰা আজিৰ বিচিত্ৰ অনুষ্ঠানটি। গীত কবিতা বাহিৰ সুৰেৰে সমৃদ্ধ বিচিত্ৰ অনুষ্ঠানটি আশা কৰিছোঁ আপোনালোকে শুনি ভাল পালে। আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল ঋষিকেশ মহন্ত, সুভাষ প্ৰতিম বৰা আৰু ভাস্কৰ দাস। আটাইকেইগৰাকীকে অনুষ্ঠানৰ শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ অনুষ্ঠানটি বাণীবন্ধন তথা সম্পাদনা মই ৰক্ষীনাথৰ আৰু বৰ্ণালী লহকৰৰ, প্ৰযোজনা আছিল গৌতম নাথৰ। ধন্যবাদ।

এই বানপুৰৰ শ্ৰোতাসকলে যুৱবাণী অনুষ্ঠানটি শুনিলে। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াবলৈ লোৱা হৈছে কেইটিমান গোৱালপৰীয়া লোকগীত। পুনতে শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

সেয়া আছিল জুবিন গাৰ্গৰ কণ্ঠৰ গোৱালপৰীয়া লোকগীত। অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ লোৱা হৈছে পংকজ দত্তৰ কণ্ঠৰ গোৱালপৰীয়া গীত।

0: অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠৰ এটি গোৱালপৰীয়া লোকগীত।
1: অতি মৰমৰ, অতি শ্ৰদ্ধেয় শ্ৰোতাবৃন্দ, হয়তো মোৰ মৰাৰ পিছত আপোনালোকে মোৰ কথা মনত ৰাখে।

ইমানপুৰে শ্ৰোতাসকলে কেইটামান গোৱালপৰীয়া লোকগীত শুনিলে। প্ৰতিমা পাণ্ডে বৰুৱা, জুবিন গাৰ্গ আৰু পংকজ দত্তৰ কণ্ঠৰ। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই দিল্লী কেন্দ্ৰৰ প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিউজ এট নাইন আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতাসকলে হিন্দী এলবাম সংগীতৰ অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে গুৰু বোলছবিৰ এই গীতটি।

ইভানপুৰৰ শ্ৰোতাসকলে, হিন্দী এলবাম সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত দিল কাবাদি, কুদৰত আৰু গুৰু বুলছবিৰ গীত কেইটি শুনোৱা হ'ল। আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে শ্ৰোতাৰ হোৱাটছএপযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা। আমি এই অনুষ্ঠানৰ পুনতেই আমাৰ প্ৰথমগৰাকী শ্ৰোতাৰ বাৰ্তাটি তুলি লওঁ। তেখেত হৈছে শিৱসাগৰ জিলাৰ জাজি বৰুৱা কুৰিগাঁৱৰ দীপেন বৰুৱা। তেখেতে লিখিছে, মূৰ্ছনা নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকৰ কেন্দ্ৰৰ মই এজন নতুন শ্ৰোতা। কেন্দ্ৰলৈ লিখা এইখনি মোৰ প্ৰথম পত্ৰ। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ শুনি বৰ ভাল লাগে। মোক এটি গীত শুনাব বুলি জুবিন গাৰ্গৰ কণ্ঠৰ মই নথকা অনুভৱ গীতটি মূৰ্ছনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। শ্ৰীযুত দীপেন বৰুৱা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু আপুনি এই অনুষ্ঠানলৈ প্ৰথমখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰখনেই আজি মূৰ্ছনা অনুষ্ঠানৰ যোগেৰে

প্ৰকাশ পাইছে, আৰু নিশ্চয় আপোনাৰ ভাল লাগিছে। যি নহওক, আপোনাৰ অনুৰোধৰ মই নথকা অনুভৱ কীৰ্তি আগবঢ়াবলৈ লৈছোঁ।

এইবাৰৰ বাৰ্তাটি আমি হাতত তুলি লৈছোঁ। বাৰ্তাটি প্ৰেৰণ কৰিছে জোনাই মেচাকি চাপৰিৰ ৰাম সিং ৰাভাই। তেওঁৰ লগতে এই অনুষ্ঠান শুনি আছে বিমল বসুমতাৰী। তেখেতসকলে লিখিছে, পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব, মূৰ্চনাৰ মই এগৰাকী নিয়মীয়া শ্ৰোতা।

এইবাৰৰ বাৰ্তাটি আমালৈ প্ৰেৰণ কৰিছে শিৱসাগৰ জাজে খাটোৱাল গাঁৱৰ প্ৰণৱ কুমাৰ দত্তই। তেখেতে জুবিন গাৰ্গৰ মায়া মাথো মায়া গীতটি শুনিবলৈ আমালৈ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু তেখেতেনো কি লিখিছিল আমি বাৰ্তাটো পঢ়ি দিছোঁ। প্ৰতি মূৰ্চনা নমস্কাৰ গ্ৰহণ কৰিব। মোৰ ভাল লগা কেন্দ্ৰটোৰ নাম তেজপুৰ কেন্দ্ৰ। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ মোৰ বৰ মৰমৰ। অনুষ্ঠানবিলাক শুনি বহু নজনা কথা জানিব পাৰিছোঁ। আজি মূৰ্চনা অনুষ্ঠানৰ যোগেদি এটি গীত শুনিব বিচাৰিছোঁ, জুবিন গাৰ্গৰ কণ্ঠৰ মায়া মাথো মায়া। গীতটো ধেমাজি মাছখোৱাৰ অৰুণ হাতীবৰুৱা, যজ্ঞেশ্বৰ শইকীয়া, ৰিণুমণি কোঁচ, গোবিন দত্ত, মোলান দত্ত, দীনেশ ভূঞা, পুতুল বৰুৱা, গুৱাহাটী হায়াৰ ছেকেণ্ডেৰী বোৰ্ডৰ ইমৰাণ আলী, জাজি জামুগুৰিৰ ৰাতুল গগৈ, সিদ্ধাৰ্থ শইকীয়া, দীপেন বৰুৱা, যোৰহাট ভোগদৈ বৰপুলৰ ববী বৰুৱাৰ লগতে আমগুৰি মোৰাবজাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ডাক্তৰ ছবিন কলিতালৈ গীতটো উৎসৰ্গা কৰিলোঁ। তেজপুৰ কেন্দ্ৰৰ উজ্জ্বল ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰি পত্ৰ সামৰণি মাৰিলোঁ। ধন্যবাদ প্ৰণৱ কুমাৰ দত্ত, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা আৰু আপোনাৰ প্ৰতিটো কথাই একোটা একোটা উৎসাহজনক। গতিকে আপুনি আমাৰ এই অনুষ্ঠান শুনি ভাল পোৱা বুলি জানি অতিকৈ আনন্দিত আৰু আপোনাৰ অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।

এইবাৰৰ বাৰ্তাটি প্ৰেৰণ কৰিছে গোলাঘাট দেৰগাঁও মিছামৰাৰ তেলীয়া সোণাৰী গাঁৱৰ অজিত কুমাৰ শৰ্মা, প্ৰণামী শৰ্মা, হিমাশ্ৰী শৰ্মা, বিনীতা শৰ্মা, অৰ্চনা শৰ্মা আৰু প্ৰস্তুতি শৰ্মাই। তেখেতসকলে লিখিছে প্ৰতি মূৰ্চনা, আকাশবাণী তেজপুৰ কেন্দ্ৰ, তেজপুৰ। নমস্কাৰ, জয় জয়তে কেন্দ্ৰৰ পৰিয়াল তথা শ্ৰোতাবৃন্দলৈ আন্তৰিক শুভকামনা জনাই আজি আমাক মমতা বোলছবিৰ ৰুদ্ৰ বৰুৱা, ৰামেশ্বৰ পাঠক আৰু সহশিল্পীসকলে পৰিৱেশন কৰা জয় জয় ৰাম জয় শ্ৰীৰাম সনাতন হৰিয়ে শীৰ্ষক ভক্তিমূলক গীতটি শুনাবৰ বাবে অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। আপোনালোক আটাইলৈ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যিহেতু আমাৰ এই অনুষ্ঠান শুনি থাকে, অনুষ্ঠানৰ একোগৰাকী নিয়মীয়া শ্ৰোতা, পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকৰ অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।

আমালৈ অনুৰোধকাৰী অন্য কেইগৰাকীমান শ্ৰোতা হ'ল আব্দুল কৰিম ইমতিয়াজ, খগেন বৰুণ, অম্লান, দীপক, এখেতসকল হ'ল তেজপুৰ জামুগুৰিৰ। এখেতসকলে অনুৰোধ কৰিছে গীতাঞ্জলিৰ কণ্ঠৰ এটি গীত, আৰু তেখেতসকলে কৈছে মূৰ্চনা আমাৰ প্ৰিয় অনুষ্ঠান, আপোনালোকৰ প্ৰতিটো গীতেই আমি শুনো আৰু আমাৰ অনুৰোধৰ এই গীতটি বজাবৰ কাৰণে হোৱাটছআপ যোগে অনুৰোধ কৰিলোঁ। ধন্যবাদ আপোনালোক সকলোলৈকে, আৰু আপোনালোকৰ অনুৰোধৰ গীতটি আমি শুনাবলৈ লৈছোঁ।

ইমানপুৰে শ্ৰোতাসকলে, শ্ৰোতাসকলে হোৱাটছএপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্ছনা শুনিলে।

0: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো আজিৰ অতিথি। আজিৰ অতিথি অনুষ্ঠানলৈ আজি আমি আমন্ত্ৰণ জনাই আনিছো তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী অজয় কান্দুলনাক। ছাৰ নমস্কাৰ, আপোনাক আমাৰ আজিৰ অতিথি অনুষ্ঠানলৈ স্বাগতম জনাইছো। ছাৰ, আজিৰ অনুষ্ঠানত প্ৰথমে আপোনাৰ মহাবিদ্যালয়খনৰ বিষয়ে আমি জানিবলৈ বিচাৰিম। এই মহাবিদ্যালয়খন কেতিয়া স্থাপন কৰা হৈছিলে, ইয়াৰ সবিশেষ কওকচোন।
2: তেজপুৰৰ যোনখন গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশ্যন অৰ্থাৎ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়,

0: আমন্ত্ৰণ পায় মাজগাঁৱত, সেই জেগাতেই মানে বৰ্তমান যোনখন মহাবিদ্যালয় আছে সেই তেতিয়াতেই আৰম্ভ হৈছে 1984ত।
1: হয়, আৰু আপুনি মহাবিদ্যালয়ৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ পৰিলে?
0: এতিয়া ক'বলৈ গ'লে মহাবিদ্যালয়ৰ লগত মই জড়িত 1996ৰ পৰাই, কাৰণ মই সেইখন মহাবিদ্যালয়ৰে ষ্টুডেণ্ট আছিলোঁ।
1: হয়,
0: আৰু ভাগ্যৰ কথা বুলিয়ে ক'ব লাগিব, পাছ কৰাৰ পিছতে যেতিয়া তেতিয়া মহাবিদ্যালয়খন চৰকাৰী নাছিল, তেতিয়া গভৰ্ণিং বডিৰ তলত আছিল, ইণ্টাৰভিউ অনুষ্ঠিত হৈছিল, ইণ্টাৰভিউ দি মই তাতেই চাকৰিত জইন কৰোঁ। জইন কৰাৰ দুবছৰমানৰ পিছতে চৰকাৰীকৰণ হৈছে, আৰু ক'বলৈ গ'লে 2013লৈকে মই তাতে আছিলোঁ। তাৰপিছত প্ৰমোশ্যনৰ কাৰণে মোক ইয়াৰ পৰা শিলচৰলৈ ট্ৰেঞ্চফাৰ দিয়া হ'ল, আকৌ শিলচৰৰ পৰা গোলাঘাট যোনখন গভৰ্ণমেণ্ট বি এড কলেজ তাত থাকিলোঁ প্ৰায় 8.5 বছৰ। তাৰপৰা আকৌ প্ৰমোশ্যন দি হোৱাত ফুল ফ্লেজ প্ৰিন্সিপাল হৈ আহি ইয়াত আকৌ মই 2021ৰ 31 ডিচেম্বৰ জইন কৰোঁ।
1: হয়, এতিয়া ছাৰ আপুনি ক'লে যে আপুনি এইখন মহাবিদ্যালয়ৰে ছাত্ৰ আছিলে, তেতিয়াৰ পাঠ্যক্ৰম যিটো আছিলে আপোনালোকে পঢ়ি থকা সময়ছোৱাত আৰু সেই সময়ৰ সেই মহাবিদ্যালয়খনৰ পৰিৱেশৰ বিষয়ে অকণমান কওকচোন।
0: পাঠ্যক্ৰমৰ কথা ক'বলৈ গ'লে আমাৰ তেতিয়া এবছৰীয়া পাঠ্যক্ৰম আছিল।
1: হয়,
0: আৰু যদিও এবছৰীয়া আছিল কিন্তু বহুতখিনি বস্তুৱে পঢ়িব লগা হৈছিল, কিন্তু সময় নাটনি আছিল।
1: হয়,
0: আৰু এতিয়াৰ পাঠ্যক্ৰম দুবছৰীয়া, আৰু এইটো ইয়াৰ পাঠ্যক্ৰম বুলি ক'লে ছেমিষ্টাৰ ছিষ্টেম হ'ল, কিন্তু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ তলত যিটো বি এডৰ কোৰ্ছ আছে মাত্ৰ 2টা ছেমিষ্টাৰ, কিন্তু বেলেগ ইউনিভাৰ্চিটিৰ তলত 4টা ছেমিষ্টাৰ। গতিকে যিহেতু সময় বেছি দিয়া হৈছে, কোৰ্ছ মেটেৰিয়েলো বঢ়োৱা হৈছে, আৰু আমি পঢ়াৰ দিনতে কিছুমান কোৰ্ছ মানে নাছিলেই, এতিয়া ধৰক ফৰ এক্সাম্পল ICT, এই তেনেকুৱা বস্তুবোৰ সেই তেতিয়া যুগত নাছিল।
1: এতিয়া নতুন নতুন কেনেধৰণৰ পাঠ্যক্ৰমসমূহ অন্তৰ্ভুক্ত হৈছে?
0: এতিয়া মেইনলি যদি কওঁ প্ৰধানতঃ এতিয়া আজিৰ দিনৰ লগত খাপ খাব পৰাকৈ NEP যিখিনি ৰিচেণ্ট ৰিজলিউশ্যন আছিল সেইমতেই কৰা হৈছে কোৰ্ছটো, আৰু কোৰ্ছৰ ফ্ৰেমৱৰ্কটো ইউনিভাৰ্চিটিয়ে বনাই দিয়ে আৰু আমি সেইমতেই পঢ়াব লগা হয়। আৰু কিন্তু কিছুমান বস্তু প্ৰায় একেই আছে, বিশেষকৈ এতিয়া চাইক'লজিৰ কথা যদি কওঁ, আমি যিখিনি চাইক'লজি পঢ়িছিলোঁ সেইখিনি বস্তুৱে লাগে, নাইবা পেপাৰ কিছুমানৰ নামহে বদলি হৈছে কিন্তু ভিতৰৰ অংশ প্ৰায় একেই, কিন্তু তাৰ লগত এডিশ্যন হৈছে কিছুমান পাৰ্ট, কাৰণ সময় বেছি দিয়া হৈছে।
1: হয়, এতিয়া ছাৰ অন্য মহাবিদ্যালয়ৰ যদি আমি এটা তুলনা কৰিবলৈ যাওঁ, এই মহাবিদ্যালয়খনে এগৰাকী শিক্ষকক গঢ়ি তোলে নহয় জানো, যি পাছলৈ ছাত্ৰসকলক পঢ়াই পাঠদান কৰোৱাই বা একো একোজন শিশুৰ বা একো একোজন ছাত্ৰৰ ভৱিষ্যত তেওঁলোকে গঢ়ি তোলে। গতিকে এই মহাবিদ্যালয়খনৰ শিক্ষা পদ্ধতি এজন শিক্ষক গঢ়ি তুলিবলৈ কেনেধৰণে আগবঢ়োৱা হয়, শিক্ষাদান কৰা হয়, এই বিষয়ে কওকচোন।
0: এতিয়া প্ৰথমতে আমাৰ চাওক কোৰ্ছতে যেতিয়া আমি টিচাৰ প্ৰিপেয়াৰ কৰোঁ,
1: হয়,
0: তাত বিভিন্ন ধৰণৰ মেথডছ আৰু টেকনিক্সৰ কথা থাকে, আৰু সেইবোৰ মানে প্ৰেক্টিকেলিও কৰা হয়, প্ৰেক্টিকেল অৰিয়েণ্টেড। আৰু আপোনালোক জ্ঞাত আগতে আছিল আপোনাৰ চাইল্ড চেণ্ট্ৰিক এডুকেশ্যনটো নাছিল, বৰ্তমান এতিয়া শিশুকেন্দ্ৰিক হৈছে, গতিকে তাৰ লগত সামঞ্জস্য ৰাখি আমাৰ কোৰ্ছৰ বিশেষকৈ মেটেৰিয়েলবিলাক যিহেতু ইউনিভাৰ্চিটিয়ে ফ্ৰেম কৰি দিছে, তাৰ ওপৰত আমি প্ৰেক্টিকেলি অৰিয়েণ্ট যিমান পাৰোঁ ষ্টুডেণ্টক কৰোঁ। এতিয়া অকল বোলে কোৰ্ছ মেটেৰিয়েল যি ইউনিভাৰ্চিটিয়ে দিছে থিয়ৰিটিকেল, সেই তেনেকুৱাও নহয়, লগতে ধৰক স্কুলত গৈ পেলাই খাপ খাব পৰাকৈ এতিয়া আমাৰ কিছুমান কাৰ্যসূচী হয় দিয়ে কৰে, এতিয়া ধৰক কো কেৰিকুলাৰ এক্টিভিটিতেই সেইটো মানে কম্পালচৰি। এতিয়া কোনোবাই ধৰক গানৰ প্ৰতি তেওঁ ৰুচি আছে, তেওঁ গান গাব, কোনোবা কাৰোবাৰ কবিতা লিখাৰ ৰুচি আছে, সেইটো যোনটো ছেল্ফ ৰিটেন পইম তেওঁ সেই তেনেকুৱা কৰে, কাৰোবাৰ যদি ৰিচাইটেশ্যনৰ ৰুচি আছে তেওঁ ৰিচাইটেশ্যন কৰে। আৰু ঠিক সেইদৰে আমাৰ কোৰ্ছত আৰু এটা বস্তু আছে, টিচিং যোনটো মেটেৰিয়েল লাগে TLM বুলি আমি সাধাৰণতে কওঁ, এই ধৰক চাৰ্ট বনাইছে, মডেল বনাইছে, স্কুলত সেইখিনি কেনেকৈ তেওঁলোকে পঢ়াব, দেখাই কেনেকৈ ডেমনষ্ট্ৰেট কৰিব, বনোৱাও আমাৰ কলেজতে কৰিব দিওঁ, আৰু ঠিক সেইদৰে ডেমনষ্ট্ৰেশ্যন যেতিয়া কৰে আমাৰ শিক্ষকসকল শিক্ষয়িত্ৰীসকল লগত থাকে, কোনটো এংগেলৰ পৰা কেনেকৈ বুজাব বস্তুখিনি, সেই গোটেই ডেমনষ্ট্ৰেট কৰা হয়।
1: হয়, মহাবিদ্যালয়খনত

0: আপুনি ক'লে যে বহুখিনি বস্তু সামৰি লোৱা হয় কাৰণ যিহেতু এগৰাকী শিক্ষক গঢ়ি তোলা হয়। কেনেকুৱা ধৰণৰ কাৰ্যসূচী আৰু আছে মহাবিদ্যালয়খনত যিখিনি গতানুগতিক পাঠ্যক্ৰমৰ লগতে সেইখিনিৰ বিষয়ে কওক।
1: এটা প্ৰথম কথাটো হৈছে আমি কেইটামান কথাত বৰ গুৰুত্ব দিওঁ। প্ৰথম হৈছে পাংচুৱেলিটি।
0: হয়,
1: এতিয়া এজন শিক্ষক যদি পাংচুৱেল নহয় স্কুলততো দিগদাৰ হ'ব, গতিকে আমি ষ্ট্ৰিক এই ক্ষেত্ৰত পাংচুৱেল হ'ব লাগিব আৰু উইদাউট প্ৰপাৰ ইনফৰ্মেশ্যন তাৰমানে ক্লাছৰুম এৰিব নোৱাৰিব। আৰু ঠিক যিবোৰ এক্টিভিটি মই ক'লোঁ, ধৰক কো কাৰিকুলাৰ এক্টিভিটি নাইবা স্পৰ্টছৰো এক্টিভিটি হয়, সেইবোৰত কিন্তু তেওঁলোকে পাৰ্টিচিপেট কৰিবই লাগিব। আৰু আমি বিশেষকৈ ফিডবেকটো আমি তাতেই পাই যাওঁ, তাত তাৰমানে ধৰক কিছুমান ইনচেনটিভো দিয়া হয়, গতিকে সকলোৱে ট্ৰাই কৰে যাতে যেন কিবা এটা প্ৰাইজো পায়। আৰু আমিও চেষ্টা কৰোঁ যে আমি তেওঁলোকক কওঁ আপোনাৰ এই যোনটো প্ৰগ্ৰাম ভাল হৈছে, আপুনি সেইটো স্কুলত ফ'ল' আপ কৰিব, কেৰি আউট কৰিব। গতিকে তেওঁলোকে আৰু মই দেখিছোঁ মানে ইয়াৰ পৰা শিক্ষাদান লোৱাৰ পিছত, ইয়াৰ পৰা পাছ কৰা ওলোৱাৰ পিছত মই বিভিন্ন স্কুলতো গৈছোঁ আৰু মই দেখিছোঁ মই সুখী তেওঁলোকে যি ইয়াত শিকি গৈছে সেইখিনি তেওঁলোকে তাত পালন
0: ব্যৱহাৰিক প্ৰয়োগখিনি কৰিছে। হয়, এতিয়া ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ কথালৈ আহোঁ। কিমান শিক্ষক শিক্ষয়িত্ৰী আছে আৰু ছাত্ৰ ছাত্ৰী কিমান আছে মহাবিদ্যালয়?
1: আমাৰ সদ্যহতে 12 শিক্ষক শিক্ষয়িত্ৰী আছে, তাৰে 3 প্ৰফেচাৰ আৰু বাকী কেইজন লেকচাৰাৰ। এতিয়া স্কুল ছাবজেক্ট ৱাইজ এনেই টিচাৰ আছে আমাৰ, কিন্তু কিছুমান স্কুল ছাবজেক্টৰ আমাৰ ভেকেণ্ট আছে পজিশ্যন। তাৰপিছত আৰু এডুকেশ্যনৰ, কাৰণ বিষয়বস্তুটো এডুকেশ্যনৰে, গতিকে এডুকেশ্যনৰ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা অলপ বেছি, 4। বাকী ধৰক হিষ্ট্ৰী আছে, মেথছৰ আছে, জিঅ'গ্ৰাফিৰ আছে, ইংলিছৰ আছে, ছ'চিয়েল ছায়েন্সৰ আছে, ধৰক অসমীয়াৰ আছে।
0: আৰু ছাত্ৰ ছাত্ৰী কিমান আছে বৰ্তমান?
1: বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰী 100। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, যদিও আমাৰ BEd কলেজ বুলি কোৱা হয় তাত কিন্তু DLED কোৰ্চ এটাও আছে। DLEDৰ 50 থাকে পাৰ ইয়েৰ আৰু BEdৰ 100। আৰু 100 ভিতৰত আকৌ টিচাৰ গভৰ্ণমেণ্টে ডেপুটেড কৰা, যাৰ চাকৰি আছে কিন্তু BEd নাই, তেনেকুৱা ধৰণৰ সংখ্যা প্ৰায় মানে এইটো ফ্লেকচুৱেট হৈ থাকে, কেতিয়াবা 28 থাকে ইয়েৰলি, কেতিয়াবা 30 থাকে তেনেকুৱা।
0: হয়, মানে প্ৰতি বছৰে তাৰ সংখ্যাটো সলনি হৈ থাকে। হয়, এজন ছাত্ৰ বা ছাত্ৰী আৰু তাৰ লগতে এগৰাকী শিক্ষকেও তাতে শিক্ষা গ্ৰহণ কৰি আছে, এগৰাকী শিক্ষক হিচাপে আপুনি কেনেকুৱা অনুভৱ কৰে? তেওঁলোকক শিকাবলৈ কিবা পাৰ্থক্য
1: থাকে? যথেষ্ট থাকে।
0: হয়,
1: তাৰমানে কোনোবাই শিক্ষকতা অলৰেডি কৰি আছে ধৰক,
0: হয়,
1: আহিল কলেজত, তাৰপিছত বাকীখিনিতো ফ্ৰেছ।
0: হয়,
1: এতিয়া এটা কথা ক'ব লাগিব, সবৰ ক্ষেত্ৰতে নহয় কিন্তু মই দেখিছোঁ মানুহৰ বয়সৰ লগে লগে যোনটো ৰিটেণ্টিভিটি মানে কথা স্মৰণ শক্তি বা সেইটো কমি আহে, গতিকে কয় নহয়, তাৰমানে সিহঁতেই কৈ থকা মই শুনিছোঁ ফ্ৰেছ ষ্টুডেণ্টক, তোমালোকৰ এবাৰ দুবাৰ পঢ়িলে মনত থাকে, আমাৰ কিন্তু মনত নাথাকে। কিন্তু তাতো এটা কথা হয়, তেওঁলোকে নিজেই স্বীকাৰ কৰে কোৰ্চটো শেষ হোৱাৰ পিছত, ছাৰ এইখিনি বস্তু আমি শিকাই আছোঁ স্কুলত, কিন্তু আপোনালোকে যেনেকৈ সহজ কৰি দিলে সেই তেনেকৈ আমি পৰা নাছিলোঁ, গতিকে আপোনালোকে যেনেকৈ আমাক এতিয়া শিকাইছে সেই তেনেকৈ আমি আকৌ গৈ স্কুলত সেইখিনি শিকামগৈ।
0: হয়, আৰু সেইবাবে হয়তো এই শিক্ষা পদ্ধতিটোৰ প্ৰয়োজনীয়তাটো আছে এগৰাকী শিক্ষকৰ বাবে, নহয় জানো, কেনেধৰণে সহজে সৰল ভাষাত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়ি তুলিব পাৰে। মহাবিদ্যালয়খনত যি গতানুগতিক পাঠ্যক্ৰম চলি থাকে তাৰ বাহিৰেও আৰু কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ আগবঢ়াত আপোনালোকে সহায় কৰে?
1: পাঠ্যক্ৰমৰ উপৰিও এতিয়া ধৰক মই আগতে ক'লোঁ পাঠ্যক্ৰমৰ ভিতৰতে আছিল আমাৰ কো কেৰিকুলাৰ এক্টিভিটি, এতিয়া স্পৰ্টছৰ এক্টিভিটি কিছুমানো আছে।
0: হয়,
1: আমাৰ বৰ্তমান এতিয়াতো স্পৰ্টছৰ ইনষ্ট্ৰাক্টৰো আছে, যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ তলত BEd পাঠ্যক্ৰমত স্পৰ্টছৰ একো কোৰ্চ নাই, গতিকে তেওঁ আমি যোনটো শৰীৰ চৰ্চা নাইবা স্পৰ্টছৰ লগত জড়িত সেই তেনেকুৱা কামত তেওঁক আমি নিয়োগ কৰিছোঁ। এতিয়া আমাৰ ইয়াত যিহেতু আমাৰ মহাবিদ্যালয় হোষ্টেল নাই, বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে, ফ্ৰেছো আছে, ডেপুটেডো আছে, যিসকলে সন্ধিয়া সময়ত অন্ততঃ আমাৰ যদিও পৰিসৰ ডাঙৰ নহয়, ফিল্ড ইমান ডাঙৰ নহয়, তাতে বেডমিণ্টন আৰু স্পৰ্টছৰ কাৰণে ভলীবলৰ কোৰ্ট আছে, তেওঁলোকে আহি তাতে খেলা ধূলা কৰে। আৰু মই প্ৰায়েই অফিচৰ শেষত সিহঁতক চাওঁ, সিহঁতৰ ক্লাছৰ যোনটো পৰিৱেশ কিন্তু সেই খেলি থাকোঁতে পরিবেশটো বেলেগ হয়ে যায়। আপনি অল্প আগতেই মোক সুধিছিল যে ডেপুটেড টিচাৰ আৰু গভর্নমেন্টৰ সার্ভিস করা মানুষ আর ফ্রেশৰ মাজত কিবা, কিন্তু সেই ফিল্ডত কিন্তু একো মই বেলেগ দেখা নাপাওঁ, সমানে এনজয় করে, সমানে খেলে, হাঁহি ফুর্তি।
0: যেতিয়া আপোনালোকৰ শিক্ষার্থীসকল যিখিনি ব্যৱহাৰিক হেৰিৰ বাবে তেওঁলোকে স্কুলত গৈও সেইখিনি কৰিব লাগে, পাঠ্যক্ৰমতে অন্তৰ্ভুক্ত আছে নহয় জানো, কি কি কৰিব লাগে, তেওঁলোকে কেনেকৈ ধৰণে আগবাঢ়িব লাগে কওক।
1: এতিয়া ধৰক স্কুলত পঢ়াব প্ৰথমতে পাঠদান কৰিবলৈ লেছন প্লেনৰ দৰকাৰ
0: হয়।
1: এতিয়া বহুত টিচাৰ আছে যোনসকল ডেপুটেড আগতে পঢ়াই আহিছে, কিন্তু তেওঁলোকে লাইফত লেছন প্লেন বনাই পোৱা নাই।
0: হয়,
1: এটা নিৰ্ধাৰিত সময়ত কিছুমান ষ্টেপ ফ'ল' কৰি কেনেকৈ সহজ ভাষাত ল'ৰা ছোৱালীক বুজাই দিব পাৰে, সেইটোৰ কাৰণে লেছন প্লেনটোৰ দৰকাৰ। গতিকে প্ৰথমটো হৈছে লেছন প্লেনৰ কথাটো, আৰু সেই লেছন প্লেনৰ মতেই ক্লাছবোৰ লয়। আৰু দুই নম্বৰ কথা হৈছে এতিয়া কুৱেশ্যন পেপাৰ ছেটিং। এতিয়া ধৰক প্ৰশ্ন কাকত এখন কাটিবলৈ তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকে, আৰু সেই ক্ৰাইটেৰিয়াৰ মতে তাৰমানে কিছুমান অবজেক্টিভ থাকে, ধৰক নলেজ, আণ্ডাৰষ্টেণ্ডিং, এপ্লিকেশ্যন স্কিল, এই চাৰিওটা দিশ সামৰি কেনেকৈ ষ্টুডেণ্টক ইভালুৱেট কৰিব পাৰি, সেই তেনেকেই কুৱেশ্যন পেপাৰবোৰ বনোৱা হয়। তাৰ উপৰিও আৰু এটা বস্তু আমি মানে ইউনিভাৰ্চিটিয়ে ইমপ্লিমেণ্ট কৰিছে, এইটো হৈছে টিচাৰ্ছ ডায়েৰী। কোনটো সময়ত কি ক্লাছ ল'লে, দিনত কেইটা ক্লাছ ল'লে, গোটেইখিনি আমি সেইখিনি পৰ্যবেক্ষণ কৰোঁ, আমি চাওঁ। আৰু মোৰ অফিচলৈ যেতিয়া তেওঁলোক প্ৰেক্টিচ টিচিঙৰ পৰা ঘূৰি আহে, কাৰণ মোৰ কাৰণেতো সদায় অসম্ভৱ স্কুলত গৈ প্ৰত্যেকটো ক্লাছ চোৱা, কিন্তু তাৰ বাবে আমাৰ ছুপাৰভাইজাৰ নিয়োগ কৰা থাকে, আৰু ছুপাৰভাইজাৰসকলে ৰ'টেশ্যন কৰি থাকে। কাৰণ মই আগতে ক'লোঁ আপোনাক স্কুল ছাবজেক্টবোৰ বেলেগ বেলেগ। এতিয়া ধৰক ছ'চিয়েল ছায়েন্সৰ ষ্টুডেণ্টক ছ'চিয়েল ছায়েন্সৰ মানুহে চালে বেছি ভাল হয়, হিষ্ট্ৰীৰ মানুহক হিষ্ট্ৰীৰ মানুহে চালে ভাল হয়, গতিকে সেই তেনেকৈ আমাৰ ৰ'টেশ্যন কৰা হয়। আৰু যেতিয়া তেওঁলোক প্ৰেক্টিচ টিচিঙৰ পিছত আহে, মোৰ তাত তাৰমানে সেই টিচাৰ্ছ ডায়েৰীবোৰ জমা দিয়ে, তেতিয়া মই অফিচত বহি গম পাওঁ কোনে কেইটা ক্লাছ কোনটো কি কৰিছে, অফিচত থাকিয়ে গম পাওঁ কোন ছুপাৰভাইজাৰ কি ৰিমাৰ্ক দিছে, ক'ত সংশোধন হৈছে, গোটেইখিনি গম পাওঁ। আৰু যদি ৰিমাৰ্কত চোৱা যায় প্ৰথমতে যিখিনি ভুল থাকে সেইখনলৈ প্ৰায় নোহোৱাই হৈ
0: যায়, আৰু সেইখিনি আপুনি সম্পূৰ্ণৰূপে পৰ্যবেক্ষণ কৰি থাকে। এতিয়া পাঠ্যক্ৰমৰ কথা পাতিলোঁ, সম্পূৰ্ণ মহাবিদ্যালয়খনৰ কথা পাতিলোঁ, সেই মহাবিদ্যালয়খনত বা সেই পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ বাবে কি কি প্ৰয়োজনীয় দিশ আছে, এই বিষয়ে কওকচোন, যাতে আমাৰ শ্ৰোতাসকল উপকৃত হয়।
1: ধৰক আগতে বি এডৰ ইমান ডিমাণ্ড নাছিল, মই যেতিয়া চাকৰিত সোমাওঁ তেতিয়া মানুহে হেমাহি কৰিছিল বি এডৰ কাৰণে, বেলেগ চাকৰিৰ কাৰণে বেছি ইচ্ছুক। কিন্তু যেতিয়াৰ পৰা কণ্ট্ৰেকচুৱেল টিচাৰৰ এপইণ্টমেণ্ট হ'ল, বি এড কলেজবিলাকত ভিৰ লগা হ'ল। তাৰপৰা কিছুমান হেৰিত ষ্টেটতো অলৰেডি বি এডটো কম্পালচৰি আছিল, তেতিয়া ইয়াত নাছিল, গতিকে এতিয়াও ডেপুটেশ্যন আহি আছে। কথা হ'ল কি, তাৰমানে এতিয়া বৰ্তমান যোনটো ছিষ্টেম গোটেই ইউনিভাৰ্চিটিয়ে কণ্ট্ৰল কৰে, ইউনিভাৰ্চিটিয়ে তেওঁলোকৰ ৱেবছাইটত কমন এণ্ট্ৰেন্স টেষ্ট বুলি এখন ন'টিফিকেশ্যন দিয়ে, আৰু তেওঁলোকে সেই টেষ্টটো পাতে। অনলাইন এপ্লাই কৰিব লাগিব, অনলাইন মাচুল জমা দিব লাগিব, আৰু ঠিক তেওঁলোকে ছিলেকশ্যন কৰি দিয়ে কোনটো ডিষ্ট্ৰিক্টত তেওঁৰ পৰীক্ষাটো দিব। আৰু অপশ্যনো আছিল আগতে, বোধহয় এইবাৰ নাই, কোনখন ইনষ্টিটিউশ্যনত তেওঁলোকে প্ৰেফাৰ কৰে, ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ, ছেকেণ্ড প্ৰেফাৰেঞ্চ, আৰু ঠিক সেইমতে তেওঁলোকে ৰেংক দিয়ে ইউনিভাৰ্চিটিৰ পৰা। আমাৰ কাম হ'ল যে যিহেতু ডেপুটেডো আহে, ডেপুটেড টিচাৰখিনি বাদ দি যিখিনি আমাৰ ছিট ৰৈ যায় সেইখিনি অন মেৰিট বেচিছ এই ৰেংক অনুযায়ী আমি এডমিশ্যনটো দিওঁ।
0: হয়, ইতিমধ্যে আপুনি উল্লেখ কৰিছিলে বি এড আৰু ডি এল এড দুটা ভাগ আছে, এতিয়া পাৰ্থক্য কি এই দুইটাৰ মাজত?
1: পাৰ্থক্য তাৰমানে কি, তেনেকুৱা এটা হৈছে আপোনাৰ এম ই ছেকশ্যনৰ কাৰণে,
0: হয়,
1: আৰু এটা হৈছে ছেকেণ্ডেৰী স্কুলৰ কাৰণে। গতিকে এম ই ছেকশ্যনৰ যিখিনি পাঠ্যক্ৰম তাৰ লগত ডি এল এডটো ডাইৰেক্টলি ৰিলেটেড, ঠিক সেই তেনেকৈ ছেকেণ্ডেৰী ছেকশ্যনৰ লগত যিটো পাঠ্যক্ৰম আছে ডাইৰেক্টলি ৰিলেটেড। আৰু কিন্তু টিচিং মেথড বহু কিন্তু একেই মিলে, তাত এটা খালি ডিফাৰেঞ্চ আছে, ডি এল এডৰ তাৰমানে আৰু সহজকৈ কেনেকৈ, যিহেতু সিহঁতৰ ল'ৰা ছোৱালীবিলাকৰ বয়সৰ হেৰিটো কম, গতিকে তেওঁলোকক আৰু সহজকৈ কিমান অৰিয়েণ্টেড কৰি বুজাব পাৰে সেইখিনি আমি চাওঁ, আৰু অলৰেডি পাঠ্যক্ৰমতে আছে।
0: আৰু ডি এল এডৰ নামভৰ্তি প্ৰক্ৰিয়াও সেই একেই নিচিনা,
1: ডি এল এডৰ ইউনিভাৰ্চিটিয়ে কণ্ট্ৰল নকৰে, আমাৰ গুৱাহাটীৰ এছ চি ই আৰ টি, এছ চি আৰ টি ডিৰেক্টৰৰ তলত তেওঁলোকে তাৰমানে এই এণ্ট্ৰেঞ্চ টেষ্টটো পাতে, আৰু ঠিক সেইমতেই তেওঁলোকে সেই নামবোৰ পঠায় উইথ ৰোল নাম্বাৰ, যি তেওঁলোকৰ এটা পঞ্জীয়ন নাম্বাৰ থাকে, সেই পঞ্জীয়ন নাম্বাৰটো দি আমাৰ ইয়াত এডমিশ্যনবিলাক হয়।
0: হয়, আৰু সেয়া ফ্ৰেছ যিসকল ষ্টুডেণ্ট তেওঁলোকেও কৰিব পাৰে?
1: নহয়, ডি এল এডৰ হয় কি, মই শুনিছোঁ কিছুমানত ডেপুটেশ্যন আছে, কিন্তু আমাৰ ইয়াত কিন্তু আজিলৈকে ডেপুটেশ্যন অহা নাই। আমাৰ 50টা ছিট প্ৰায় ফ্ৰেছেই থাকে।

0: হয় থাকে হয়। আমি আপোনাৰ মহাবিদ্যালয়খনৰ বিষয়ে, ছাত্ৰ ছাত্ৰীৰ বিষয়ে, পাঠ্যক্ৰমৰ বিষয়ে কথা পাতিলোঁ। এতিয়া আমি আপোনাৰ বিষয়েও জানিলোঁ, এখন মহাবিদ্যালয়ৰ অধ্যক্ষ ইমানখিনি গুৰু দায়িত্ব কেনেধৰণে পালন কৰিছে, কাৰণ গোটেই মহাবিদ্যালয়খনৰ ভৱিষ্যতটো বা সামগ্ৰিক দিশখিনি আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে। শিক্ষকসকলৰ পৰ্যবেক্ষণৰ ক্ষেত্ৰতে হওক, পাঠ্যক্ৰমৰ পৰ্যবেক্ষণ বা ছাত্ৰ ছাত্ৰীসকলৰ পৰ্যবেক্ষণ কেনেধৰণে আগবঢ়াই নিছে আপোনাৰ এই দায়িত্ব?
1: কথা হৈছে মানুহৰ সহযোগিতা।
0: হয়,
1: চাওক, ৰুলছ থাকে, কিবা বেঞ্চমাৰ্কো বান্ধি দিয়ে। যদি কোনোবাই স্বস্ফূৰ্তভাৱে যদি নিজৰ দায়িত্ব পালন নকৰে অলপ দিগদাৰ। আৰু স্বস্ফূৰ্তভাৱে কিবা এটা দায়িত্ব পালন কৰা আৰু কাৰোবাক জোৰ জবৰদস্তি দাবী ধমকি দি কৰোৱাৰ মাজতো ডিফাৰেঞ্চ থাকে। গতিকে আৰু যদি মোৰ লগত কোনোবাই সহযোগ নকৰে, ডেফিনেটলি মই অসহায়। গতিকে ভগৱানৰ ওচৰত আজি মই ধন্যবাদ দিব লাগিব। আমাৰ কলেজৰ যিখিনি আমাৰ ফেমিলি মেম্বাৰ আছে, নাইবা টিচিং ষ্টাফেই হওক, অফিচ ষ্টাফেই হওক, সকলোৱে ধুনীয়াকৈ সহযোগ কৰি আছে আৰু কলেজখন এতিয়া বৰ্তমান স্মুথলিয়ে চলি
0: আছে, চলি আছে। হয়, এতিয়া অধ্যক্ষতাৰ বাহিৰে বাকী আৰু কি কি দিশত আপুনি জড়িত হৈ আছে?
1: প্ৰথম ক'বলৈ গ'লে মই কম বেছ পৰিমাণে এজন স্পৰ্টছমেনে আছিলোঁ এটা সময়লৈকে।
0: হয়,
1: বেডমিণ্টন খেলিছিলোঁ, মানে তেতিয়া আমাৰ দিনত বস্তুবোৰো ইমান ডেভেলপ নাছিল, 83-82 এনেকুৱাৰ কথা। তেতিয়া সেই বাগানবিলাকত কম্পিটিশ্যনবোৰ হৈছিল আৰু সেই তেতিয়া সেই বাগানবিলাকৰ কম্পিটিশ্যনবোৰ খেলিব যাওঁ। আৰু কি হয়, তেতিয়া তেজপুৰৰ যোনটো স্পৰ্টছ এছ'চিয়েশ্যন আছে, তেওঁলোকৰ ইনড'ৰ ষ্টেডিয়ামটো তেতিয়া আৰম্ভই হোৱা নাই, পিছতহে আৰম্ভ কৰিছে। তাৰ উপৰিও মই স্পৰ্টছৰ উপৰিও মোৰ কিছুমান নিজৰ ব্যক্তিগত বুলিয়ে ক'ম আৰু ৰুচি আছে। ধৰক মই ফটোগ্ৰাফি ভাল পাওঁ, মই প্ৰফেচনেল নহয়, মোৰ পেচনহে। ফটোগ্ৰাফীত মই যথেষ্ট সময় দিওঁ, আজৰি সময়ত মই ফটোগ্ৰাফী যদি বাহিৰলৈ যাব পাৰোঁ মই তাতে জড়িত হৈ থাকোঁ। এতিয়া অসম বুলি নহয়, বাহিৰৰ কিছুমান চেঞ্চুৰী আছে, অভয়াৰণ্যৰ আছে, তালৈকো মই গৈছোঁ। আৰু মই যিহেতু ফটোগ্ৰাফী ভাল পাওঁ, ফটোগ্ৰাফীৰ লগত আৰু আগন্তুক দিনতো জড়িত হৈ থাকিম। ইয়াৰ উপৰিও মানে মোৰ আৰু কিছুমান ব্যক্তিগত ৰুচি আছে, ধৰক মই ফুল ভাল পাওঁ, ঘৰত এই গোটেই ফুলৰ যিমান পাৰোঁ আৰু কম ঠাইৰ ভিতৰতে ফুলনি এখন পাতিছোঁ। তাৰ উপৰিও মই মোৰ পেট হিচাপে একুৰিয়াম ভাল পাওঁ আৰু একুৰিয়ামৰ মাছ ধৰক সেই তেনেকৈ চাই মই নিজেই ভাল পাওঁ, বহি অলপ ৰিলেক্সেশ্যন আহি যায়, পজিটিভ। মোৰ লগৰখিনি আহিলে কয় ইয়াত বহিলে পজিটিভ ভাইব আহি যায় বুলি। এতিয়া ভগৱানৰ কৃপাত মোৰ প্ৰায় 12-13টামান আছে একুৰিয়াম, বিভিন্ন প্ৰজাতিৰ মাছ আছে। আৰু প্লেণ্টৰ ভিতৰতো সেই তেনেকৈ বেলেগ বেলেগ ধৰণৰ প্লেণ্ট, যোনবোৰ ইনড'ৰ আউটড'ৰ তেনেকুৱা প্লেণ্ট কিছুমান ৰাখিছোঁ। তাৰ উপৰিও আকৌ মোৰ আৰু এটা নিজৰ সেইটো ব্যক্তিগত কথা, যদিও মই এডুকেশ্যনৰ লগত জড়িত হৈ গৈছোঁ এতিয়া, আচলতে মই হিষ্ট্ৰীৰ মানুহ, সেই পুৰণি বস্তু মোৰ কালেকশ্যন কিছুমান কৰি ভাল পাওঁ। এতিয়া পুৰণি পইচা, পুৰণি ষ্টেম্প, তেনেকুৱা ধৰণৰ বস্তুবোৰ মই সংগ্ৰহ কৰোঁ। আৰু নিজৰ ফেমিলি হিষ্ট্ৰীৰ কাৰণে ধৰক মোৰ ঘৰৰে ধৰক ককা দেউতাহঁতৰ যিবোৰ বস্তু আছিল সেই তেতিয়াৰ যুগৰ, সেইখিনি মই সংৰক্ষিত কৰি ৰাখিছোঁ। আৰু সবতকৈ ডাঙৰ কথা, মোৰ মাৰ দেউতা ককাৰ মানে সেই যুগৰে গৰুগাড়ী আছিল, এতিয়া গৰুগাড়ী নাই, গৰুগাড়ী চেকা দুটা আনি পেলাই মই মোৰ ঘৰতে লগাই থৈছোঁ এতিয়া। তেনেকুৱা ধৰণৰ ৰুচি আছে,
0: ৰুচি আছে, প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থাকি আপুনি ভাল পায়। এতিয়া যিহেতু আপুনি আপোনাৰ পিতৃ মাতৃৰ কথা উল্লেখ কৰিলে, ককা দেউতাৰ কথা উল্লেখ কৰিলে, এইখিনিতে যদি ইমানখিনি কথা পাতি আপোনাৰ শৈশৱৰ বিষয়ে জানি নলওঁ, গোটেই কথাখিনি আধৰুৱা হৈ থাকিব। অকণমান কওকচোন আপোনাৰ শৈশৱৰ বিষয়ে।
1: শৈশৱ বুলি ক'লে প্ৰথম কথা হ'ল মোৰ জন্মৰ কথা ক'ব লাগিব।
0: হয়,
1: মোৰ জন্ম হৈছিলে 1968 অক্টোবৰ। আৰু মোৰ বাল্যকাল মানে মই অতিবাহিত কৰিছিলোঁ, যদিও মই তাৰমানে ইমান মেচিয়ৰ নাছিলোঁ সেইটো সময়ত, তেজপুৰৰ মাজমজিয়াত পকী বুলি, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মেমৰিয়েল বুলিয়ে ক'ব লাগিব এতিয়া, মোৰ বাল্যকাল তাতেই মই পাৰ কৰিছিলোঁ। তাৰমানে কি হৈছিল, মোৰ দেউতা আৰু মা যিহেতু মেডিকেল ডিপাৰ্টমেণ্টৰ লগত জড়িত আছিল, ডক্টৰ লক্ষ্মী গোস্বামী তেজপুৰৰ ৰিনাউন চিটিজেন, তেখেতসকলৰ এখন নাৰ্ছিং হোম খুলিছিল। সেই পৰ্যায়ত তাৰমানে নাৰ্ছিং হোমখন পূৰা গঢ় লৈ উঠা নাছিল, কাৰণে ক্লিনিক আছিল সেই তাতে পকীত।
0: হয়,
1: আৰু আমাৰ দেউতা মায়ে তাতে সেই দুটা ৰুমতে আছিলে, গতিকে মই সৌভাগ্যৱান বুলিয়ে ক'ব লাগিব। এনেকুৱা এটা জেগাত চোতালত তাৰমানে মই নিজৰ
0: হেৰি
1: কৰিছোঁ।
0: তাৰপাছত আপুনি শিক্ষা ক'ত গ্ৰহণ কৰিলে?
1: শিক্ষা মই

0: প্ৰথমতে গ্ৰহণ কৰিলোঁ, প্ৰাইমাৰী স্কুল পঢ়িছিলোঁ মই মিছন চাৰিআলিতে, ইমানুৱেল খ্ৰীষ্টিয়ান স্কুল বুলি এখন স্কুল আছে, তেতিয়া আমাৰ যুগত ক্লাছ ফাইভলৈকে আছিল। এতিয়া গৈ গৈ ক্লাছ টেন হ'লগৈ, সিহঁতৰ মেট্ৰিকো দিব পাৰে। তাৰপৰা ক্লাছ ফাইভৰ পিছত ডন বস্কো স্কুলত পঢ়িছিলোঁ, তেতিয়া ডন বস্কো স্কুলখন চিত্ৰলেখা উদ্যানৰ ওচৰত আছে। তাৰপিছত মই তাৰ পৰা পাছ কৰাৰ পিছতে ডন বস্কো স্কুলখন নিকামল পৰুৱাৰ ওচৰত লৈ গৈছিল। হয়, আৰু কলেজ পঢ়িছিলোঁ তেজপুৰ কলেজত, তাৰপিছত আৰু ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি, আৰু গুৱাহাটী ইউনিভাৰ্চিটিত মই হোষ্টেল এটা আছিলোঁ RCC 1। আৰু এইখিনিতে মই কথা এটা কওঁ, যিহেতু মই খেলৰ লগত জড়িত বুলি কৈছিলোঁ আপোনাক, তেজপুৰ কলেজত পঢ়ি থাকোঁতে মই ইণ্টাৰ কলেজ গৈ উবাৰ খেলিব গৈছোঁ।
1: হয়, তেতিয়া আপুনি খেলৰ সৈতে সম্পূৰ্ণভাৱে জড়িত আছিলে। হয়, এতিয়া আপুনি ফটোগ্ৰাফীও আপোনাৰ পেচন বুলি কৈছে, আপোনাৰ নিচা ফটোগ্ৰাফী, সেয়া আপুনি ক'ৰবাত শিকিছিলে নে আপুনি নিজাববীয়াকে? হয়, সেয়াও আপুনি প্ৰকৃতিৰ সৈতে যিখিনি জড়িত সেইখিনিৰ সৈতে আপুনি ফটোগ্ৰাফী কৰি ভাল পায় নহয় জানো?
0: এতিয়া মই যদি প্ৰকৃতিৰ লগত জড়িত বুলি কওঁ, মই কেতিয়াবা কেতিয়াবা মানে কিছুমান অঞ্চলত কেম্প পাতোঁ টেণ্ট ফটোগ্ৰাফীৰ কাৰণে, নাইবা কেতিয়াবা এই ধৰক নদীৰ দাঁতিত এই গৰখীয়া নাইবা নাৱৰীয়া তেওঁলোকৰ লগতে ৰাতিটো কটাই দিওঁ। তাৰমানে চাপৰিত আপুনি গম পাব বহা বুলি আছে, মানে ঘৰ বনাই থয়, তাতে মই ৰাতিটো কটাওঁ, কাৰণ আগবেলাৰ মানে ৰাতিপুৱাৰ ফটোগ্ৰাফী বৰ ভাল
1: হয়,
0: নাইবা ৰাতিপুৱা চৰাইৰ সংখ্যাও পোৱা যায়। কিন্তু কেতিয়াবা কিছুমান প্ৰব্লেম থাকে, কুঁৱলি থাকিলে অলপ ফটোগ্ৰাফীৰ কাৰণে দিগদাৰ। আৰু তাত কিছুমান অনুভৱ সচৰাচৰ যোনে তাত থকা নাই সিহঁতে গম নাপায়,
1: অনুভৱ কৰিব নোৱাৰে।
0: এইখন এখন পৃথিৱীয়ে বেলেগ, তাৰমানে প্ৰকৃতিৰ লগত মানুহে কেনেকৈ খাপ খায়, যথেষ্ট কথা তেওঁলোকৰ পৰাও মই শিকিছোঁ, মানুহে কেনেকৈ প্ৰকৃতিৰ লগত খাপ খাব পাৰে। আৰু যিহেতু তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, প্ৰকৃতিৰ পৰাই গোটেইখিনিয়ে পাই আছে আৰু সেইমতে তেওঁলোকে সুখী। কিন্তু আমাৰ চহৰীয়া জীৱনতকৈ বহুত
1: সুখী আৰু নিৰোগীও, বহু পৰিমাণে নিৰোগীও, কাৰণ একেবাৰে সুস্থ বাতাৱৰণত তেওঁলোকে জীৱন অতিবাহিত কৰিছে নহয় জানো? এতিয়া আপুনি যিসমূহ ফটো সংগ্ৰহ কৰে সেইসমূহ সংৰক্ষণ কৰাৰ কিবা ব্যৱস্থা আপুনি লৈছেনে বা ৰাইজৰ আগলৈ উলিয়াই দিয়াৰ?
0: ৰাইজৰ আগলৈ এইবাৰহে মই ৰাইজৰ আগলৈ মাত্ৰ 4খন ফটো উলিয়াই দিছিলোঁ।
1: হয়,
0: তেজপুৰ ফটোগ্ৰাফী ক্লাবে অনুৰোধ কৰাত তেওঁলোকৰ অনুৰোধো ৰাখিলোঁ। এতিয়া কিমান দূৰ ভাল হৈছে বেয়া হৈছে ৰাইজে বিবেচনা কৰিব, কিন্তু এতিয়া মই ভাবিছোঁ প্ৰত্যেক বছৰে তেনেকৈ 4 বা 5খনমান উলিয়াই দিম। আৰু এনেই মোৰ সেই তেনেকৈ ইনষ্টাগ্ৰাম নাইবা সেই তেনেকুৱা হেৰি নাই, মোৰ পেন ড্ৰাইভ নাইবা হাৰ্ড ডিস্কতে ফটোখিনি ৰাখিছোঁ। আৰু কেতিয়াবা ক'ৰবাত যদি কোনোবা গ্ৰুপত কিবা ছিলেকশ্যন এৱাৰ্ড পাওঁ, তেতিয়া মই ফেচবুকতে পাব। এতিয়া মোৰ বেষ্ট ফটোগ্ৰাফীৰ লগত ৰিলেটেড ৰেইনব' নাইবা হল অফ ফেমৰ লগতো মই ৰিলেটেড মাজে মাজে দিওঁ ফটোবোৰ।
1: হয়, বহুখিনি গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ বাহিৰেও আপুনি বহুখিনি কাম আপুনি কৰি আহিছে। এইখিনি কৰিবলৈ যাওঁতে কেনেধৰণে আপুনি সময়বোৰ মিলাই পাৰ কৰে? কাৰণ অধ্যক্ষতা এটা সৰু দায়িত্ব নহয়, ছাত্ৰ ছাত্ৰীসকলক সুযোগ্য শিক্ষক হিচাপে গঢ়ি তোলা, তাৰ লগতে নিজৰ নিচা সমানে আগবঢ়াই নিয়া, এই ক্ষেত্ৰত
0: মোৰ যদি পাৰ্চনেল লাইফ বুলি কওঁ, মোৰ কেতিয়াবা শুওঁতে কেতিয়াবা 1:30, 2 বজে, 3 বজাত শোৱাও ৰেকৰ্ড আছে। কেতিয়াবা তাৰমানে এনেকুৱা হয় ফটোগ্ৰাফী এডিট কৰোঁতে সময় লাগে। কেতিয়াবা মই আপোনাক আগতেই কৈছোঁ মোৰ এটা ৰুচি আছে, একুৰিয়াম আছে ঘৰত, একুৰিয়ামখিনি মেইনটেইন কৰোঁতেও কেতিয়াবা 2-3 বাজি যায়। তাৰ উপৰিও ফুলত মই প্ৰায় ৰাতি 9:30-9:30 পিছতহে ফুল খুচৰাত লাগোঁ, তাৰপৰা সেই মাজনিশাহে মোৰ ভাত খোৱা হয়। গতিকে সেই তেনেকৈ মিলাই লৈছোঁ।
1: হয়, এতিয়া আমাৰ অনুষ্ঠান সামৰিবও সময় হৈছে, বহুখিনি কথা আপোনাৰ সৈতে পাতিলোঁ। এতিয়া শেষত যিসকল নতুন ছাত্ৰ ছাত্ৰীসকল বা নতুন শিক্ষাৰ্থীসকল আহি আছে, যিয়ে ভৱিষ্যতে নিজক শিক্ষক ৰূপে গঢ়ি তুলিব বিচাৰে, তেখেতসকলে বৰ্তমানৰ পৰাই কি কি দিশত নিজক গুৰুত্ব দি আগবঢ়াই নিব এগৰাকী প্ৰকৃত শিক্ষক হিচাপে নিজক গঢ়ি তুলিবলৈ, এই বিষয়ে আপুনি কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব?
0: দুটা কথা আছে, কোনোবাই স্বস্ফূৰ্তভাৱে শিক্ষক মানে শিক্ষকৰ চাকৰি নহয়
1: সেৱা
0: বা শিক্ষকতা কৰোঁ বুলি যদি আগবাঢ়ে তেওঁৰ কাৰণেও কথাটো বেলেগ, আৰু কোনোবাই যদি শিক্ষকতা চাকৰি কৰোঁ বুলি কয় তাৰ কাৰণেও কথাটো বেলেগ
1: বেলেগ হয়।
0: এতিয়া ময়ে যেতিয়া প্ৰথম BEd কলেজত পঢ়োঁ, ছাত্ৰ যেতিয়া আছিলোঁ, তেতিয়া আমাৰ লগৰখিনিয়ে কয় টিচাৰ ইজ মাই লাষ্ট ৰিজৰ্ট, শেষত যদি একো নহয় মই তেতিয়াহে
1: শিক্ষক হয়।
0: এতিয়া তেনেকুৱা ধৰণৰ মনোবৃত্তিৰ মানুহ আছে, কিন্তু এতিয়া ষ্টুডেণ্টটো আজিকালি ইমানেই মেটেৰিয়েলিষ্টিক, চবেই নিজৰ কেৰিয়াৰ স্কুলতেই আজিকালি ফ্ৰেম কৰি লয়। এতিয়া মই ভাবোঁ কিন্তু খুব কম সংখ্যকহে ষ্টুডেণ্ট মানে ওলায় যোনে নিজেই ভালকৈ টিচাৰ হ'ম বুলি কয়, আৰু যোনে নিজে

0: স্বস্ফূৰ্তভাৱে টিচাৰ হ'ম বুলি ভাবে তেওঁ নিজৰ ৰাস্তা কিন্তু নিজেই মুকলি কৰি লয়। মই দেখিছোঁ এতিয়া আমাৰ, মই অলপ আগতে কৈছিলোঁ কম্বাইন এণ্ট্ৰেঞ্চ টেষ্ট, তেওঁলোকে স্কুলৰ সেই মানে কি বস্তু লাগিব কি নালাগে আগৰ ষ্টুডেণ্টৰ লগত কথা পাতি গোটেই সেই তেনেকৈ প্ৰিপেয়াৰ কৰি এণ্ট্ৰেঞ্চ টেষ্ট দি কলেজত এডমিশ্যন লয়। আৰু তেওঁলোকৰ যোনটো এটিটিউড বুলিয়ে ক'ম, সদায় পজিটিভ, তাৰমানে তেওঁলোকে ইয়ালৈ কিবা এটা শিকিব আহিছে, শিকি পেলাই ওলাই গৈ সেইখিনি কামত লগাব। আৰু তেওঁলোকৰ কিন্তু সেইটো হেৰি নাই যে আমি গভৰ্নমেণ্ট ছাৰ্ভিচে কৰিম, তেনেকুৱা ধৰণৰ কথা নাই,
1: তেওঁলোক শিক্ষকে হ'ব।
0: কিন্তু এচাম আছে, একো নহ'লে ইয়াতে আৰু আহিছোঁ আৰু এই বি এডতে এডমিশ্যনটো লৈছোঁ, যি হয় হওঁ, আজিকালিতো বেলেগ গভৰ্নমেণ্ট জব ওলাই থাকে, সেইটো পালেতো ঠিকেই আছে, তাৰ পৰা টেট দিম নাইবা কিবা দিম এনেকৈ ক'ব, তাৰপিছত বেলেগ চাকৰি পালেও যায়গৈ দেখিছোঁ। যদি যিজনে নিজে প্ৰকৃত শিক্ষক হ'ম বুলি আহে তেওঁ বেলেগ চাকৰি পালে সাধাৰণতে নাযায়। কিন্তু
1: ধন্যবাদ, আজি আপুনি আমাৰ এই অনুষ্ঠানলৈ আহিলে, খুব সুন্দৰকৈ শিক্ষক শিকনৰ বিষয়ে আপুনি বুজাই ক'লে, তাৰ লগতে আমি আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়েও বহুখিনি কথা জানিবলৈ পাৰিলোঁ। ইমানখিনি সময় আমাক দিয়াৰ বাবে আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।
0: মোৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ।
1: শ্ৰোতাসকলে, ইমান পৰে আজিৰ অতিথি অনুষ্ঠানত তেজপুৰ চৰকাৰী শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰী অজয় কান্দুলনাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতাসকলে, অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।

অধিৱেশনৰ শেষত সেয়া আছিল জুবিন গাৰ্গৰ কণ্ঠৰ গীতৰ কিয়দাংশ। এয়া আকাশবাণী তেজপুৰ। এতিয়াৰ আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30:27। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:23। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছিল অম্লানজ্যোতি দত্ত আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰান্সমিটাৰত আছিল নিৰঞ্জন বড়ো। পুনৰ আপোনালোকৰ মংগলময় কামনা কৰি প্ৰচাৰণ সহযোগী কুৰুবী গগৈৰ সৈতে মই ত্ৰৈলোক্য বৰাই আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।